নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 20 দিন, 1948 শকাব্দৰ জেঠৰ 14 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 4 তাৰিখ। এতিয়া সময় পোৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ এতিয়া বিভিন্ন দায়িত্বত ডিউটিৰ মত আছে কৰবী হাজৰিকা আৰু বনশ্ৰী হাজৰিকা। নিয়ন্ত্ৰণ কক্ষত আছে কৌস্তভ দাস, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন। এফ এম ট্ৰান্সমিটাৰত আছে বিশ্বদীপ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মৃগাংক কৃষ্ণত্ৰেয়। অন্যান্য দায়িত্বত ডিউটিৰ মোৰ সহায়কাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই প্ৰেৰণা খনিকৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

আজিৰ বন্দনাত আপোনালোকে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত কুসুম তালুকদাৰৰ কণ্ঠত, নাম নলিনী মহন্তৰ সংগীবৃন্দৰ কণ্ঠত, লোকগীত নাৰায়ণ কলিতাৰ কণ্ঠত, টোকাৰী গীত কৃষ্ণকান্ত সন্দিকৈৰ কণ্ঠত আৰু কৃষ্ণা লহকৰৰ লহকৰ বৰদলৈৰ কণ্ঠত ভজন শুনিলে।

0: the second meeting of the BRICS Culture Working Group today and tomorrow. Representatives from 11 countries including China, Brazil, Egypt, Ethiopia and Indonesia will take part in this meeting. The meeting will bring together senior diplomats, policy makers and cultural experts. A total of 21 people lost their lives after a fire broke out at a guest house in the Malviya Nagar area of New Delhi yesterday. Delhi police said the deceased includes 9 Indian nationals and 12 foreign nationals. The police informed that a total of 49 persons were admitted to various hospitals for treatment, of which 21 succumbed to their injuries. The police said a case has been registered and an investigation is underway. They further informed that Lovekesh Bajaj, the owner of the building in which the fire broke out, has been detained. Meanwhile, Delhi Chief Minister's office said the lapses that culminated in the tragic fire at the guest house will be examined with utmost seriousness and accountability will be fixed wherever it lies. External Affairs Minister Dr. S. Jaishankar co-chaired the 10th India-Laos PDR Joint Commission meeting with Deputy Prime Minister and Minister of Foreign Affairs of the Laos People's Democratic Republic Thongsavan Phumihan in New Delhi yesterday. In his remarks, Dr. Jaishankar said India and the Laos PDR share close civilizational ties reflected in their common heritage of Buddhism and the Ramayana. And that is the end of this news bulletin.
1: Medium for Sariho Gardahomic Pass Meter or FM Bender Ehoectohomic Soy Megahertsot Ea Akahmani Guahati Mohabaho Etia Braizu Mukuta Mala.
2: সাহিত্যিক শরৎচন্দ্ৰ গোস্বামীয়ে সন্তোষ নামৰ প্ৰবন্ধত লিখিছিল, আনন্দ অন্বেষণৰ উপায় কি? বিষয়ৰ ভোগৰ পৰা সুখ পোৱা যায়। পঞ্চকৰ্মেন্দ্ৰীয় আৰু পঞ্চ জ্ঞানেন্দ্ৰীয়ৰ দ্বাৰা বিষয়ৰ ভোগ কৰা হয়, কিন্তু তাৰ দ্বাৰা পৰম সুখ বা পৰম আনন্দ পাব নোৱাৰি। ভোগৰ পাছত অৱসাদ, তাৰ পাছত ক্লান্তি আহে। এতেকে বিষয় ভোগৰ পৰা প্ৰকৃত আনন্দ পোৱা নাযায়। জ্ঞান চৰ্চাটো সুখ আছে, সদ গ্ৰন্থপাঠ বা মনোৰঞ্জক যে সেই প্ৰবন্ধৰ পঠন বা ৰচনা বা আলোচনাৰ পৰা সুখ পোৱা যায়। এনে কৰ্মই মনত তৃপ্তি আনে। সৌন্দৰ্য চৰ্চা, কলাবিদ্যাৰ অনুশীলনতো সুখ আছে। তাৰ পৰাও মনৰ সুকুমাৰ প্ৰবৃত্তিবোৰে তৃপ্তি পায়। দয়া, ধৰ্ম, পৰোপকাৰ, দেশ হিতৈষণা প্ৰবৃত্তি নানা প্ৰকাৰ কৰ্মৰ দ্বাৰা আমি সদায় সুখ আৰ্জিবলৈ চেষ্টিত হওঁ। অপৰ পক্ষত ঠগবাজি কৰি, অসৎ উপায়েৰে অৰ্থ আৰ্জি বা কোনো অভীষ্ট সিদ্ধি কৰিও আমি সুখ পাবলৈ যত্ন কৰোঁ। কিন্তু কোনোটো কৰ্মৰ পৰা স্থায়ী সুখ, সকলো প্ৰকাৰ অৱসাদ আৰু বিষাদ বৰ্জিত আনন্দ পাব নোৱাৰোঁ। সুখ বা আনন্দ মনৰ অৱস্থা, বাহিৰৰ বস্তুৱে বা কৰ্মই মনৰ এই অৱস্থা আনিবলৈ বা তাকে ৰাখিবলৈ সহায় কৰে। মনে নিজেহে নিজৰ তৃপ্তি সাধি পৰম আনন্দৰ ভাৱ স্থায়ী কৰিব পাৰে। এইকাৰণে মনত সন্তোষ ভাৱ সদায় থাকিব লাগে। বিপদ অসুবিধা যিমানেই নহওক, মন স্থিৰ ৰাখিব লাগে, মনত ভাৱ আনিব লাগে। যি অৱস্থাত আমি আছো, এই আমাৰ পক্ষে উত্তম। এনে ভাৱৰ অনুশীলন টান, আৰু ইয়াত এটা বিপদ আছে যে আমি কোনো কাম আমাৰ সমগ্ৰ শক্তি দি কৰিবলৈ আমাৰ আলস্য জন্মিব পাৰে। সেই দেখি কোনো কাম উপস্থিত হলে বুদ্ধি বিবেচনা যিমান পাৰি খটাই সহজ উপায়েৰে সেই কাম সিদ্ধ কৰিবলৈ নিজৰ শক্তি অনুসৰি যত্ন কৰিব লাগে। তেতিয়াও যদি অভীপ্সিত কথা হৈ নুঠে, তাত বিষাদ ভাৱ নানি মনটোক বলি কৰি ল'ব লাগে। মনক ক'ব লাগে, আমাৰ শক্তি অনুযায়ী যত্ন কৰা হ'ল, তাতো যেতিয়া হৈ নুঠিল তাৰ কাৰণে

0: দুখ বেজাৰ কৰি সময় ক্ষেপণ কৰা জ্ঞানী মানুহৰ কাম নহয়। এটা কথা মনত ৰাখিব লাগে যে কোনো মানুহৰেই সকলো প্ৰকাৰ বাঞ্ছা সিদ্ধ হ'ব নোৱাৰে। কিছু ইচ্ছা অপূৰ্ণ থাকিবই, আৰু তুলনা কৰি কোলে দেখা যাব যে প্ৰতিজন মানুহৰে লাভালাভৰ হিচাপত প্ৰায় মিল। কাৰো কাৰো কোনো কোনো কথা ভাল, আন আন কাৰোবাৰ সেই কথাবিলাক বেয়া, কিন্তু আন কথা ভাল। কোনো ধনী কিন্তু ৰোগীয়া, কোনো স্বাস্থ্যবন্ত কিন্তু নিৰ্ধন, কোনো মানী কিন্তু দুখীয়া, কোনো চহকী কিন্তু নিঃ। ধনে জনে মানে সম্ভ্ৰমে বিদ্যাই প্ৰতিষ্ঠাই ৰূপে স্বাস্থ্যই ঘৰে বাহিৰে সুখৰ জীৱন অতি ভাগ্যৱানৰহে হয়। এতেকে সাধাৰণ লোকে যি অৱস্থাতে থাকে তাতে সন্তুষ্ট থাকিব লাগে, যত্ন কৰিব লাগে ভালৰ অৰ্থে, নহলে তাতে অসন্তুষ্ট বা বিষণ্ণ হ'ব নালাগে। সন্তোষ আনন্দ প্ৰাপ্তিৰ একমাত্ৰ উপায়।
1: আজিৰ মুকুতামালাৰ কথাখিনি শৰৎচন্দ্ৰ গোস্বামীৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰীণা দেৱী আৰু সংগীবৃন্দৰ কণ্ঠত কেইটিমান চিঞা গীত।

কণ্ঠত চিয়া গীতকেইটি শুনিলে। সংগীসকল হৈছে ললিতা চহৰীয়া, ৰিমজিম নাথ, পৰিণীতা শৰ্মা, ৰীতামণি ভূঞা আৰু ৰীপা তেৰংপী। শিল্পীসকলৰ সৈতে বিভিন্ন বাদ্যযন্ত্ৰত সহযোগ কৰিলে দেৱেশ্বৰ শৰ্মা, নৃপেন ডেকা, তীৰ্থ চহৰীয়া আৰু গিৰীন্দ্ৰ কুমাৰ নাথে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো হিন্দী ছবিৰ কেইটিমান ভজন। প্ৰথমে এয়া ভাবে কি চান্দিয়া ছবিৰ এটি ভজন, লতা মংগেশকৰৰ কণ্ঠত।

0: হিন্দী ছবিৰ ভজনকেইটি শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166 9

এয়া আকাশবাণী গুৱাহাটী। অনুষ্ঠান শুনিছে মহাবাহুৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত পৰিৱেশ আৰু উন্নয়ন এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ হিমান্ত কলিতা আৰু জয়ন্ত পাঠকে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 12:30 আইডিঅ'ৰ বুলনি অনুষ্ঠানৰ আইডিঅ'ৰ আখল শিতানত গৰমৰ বতৰত চৰ্বত এই বিষয়ে ৰিম্পী শৰ্মা খাউণ্ডৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি সংগীতাধ্যক্ষ এইখনি গাঁও বুকুৰ আপোন আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

পুৱা 7:30 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিষয়ে কিছু কথা। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 7:20 মিনিটত উমাকান্ত দেৱশৰ্মাৰ সংস্কৃত কথিকা ভূপেন হাজৰিকা মহোদয়স্য অৱদানম। পুৱা 6:55 মিনিটত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিউ বাতৰি। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15 মিনিট। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 বজাত গীতিমালিকা অনুষ্ঠানত মৃণাল শৰ্মা, মিনাৰ্ভা ফুকন, পুলক বেনাৰ্জী।

জি, শিখা বৰা আৰু ৰাজেন গোহাঁইৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান।

চাৰে বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত শৈক্ষিক অনুষ্ঠান উমাংগ। দিনৰ 11:05 পাৰাগমালা লাইভ। 12:15 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দৰাৰ কথিকা ইংৰাজী লিখন কৌশল।

12:15 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, সন্ধিয়া 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন বৰাৰ কথিকা ইংৰাজী লিখন কৌশল, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মালবিকা বৰাৰ কণ্ঠত আধুনিক গীত, 1:20 চন্দ্ৰকান্ত নাথ আৰু শিল্পীসকলে গোৱা ওজাপালি, 1:35 পৰমেশ্বৰ বসুমতাৰীৰ বাঁহীত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব, বীণাপাণি ভূঞাৰ কণ্ঠৰ ভজন শুনিবলৈ পাব 1:50

আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি তিনি বাজি পাঁচ মিনিটত আধুনিক গীতৰ অনুষ্ঠান, তিনি বাজি পোন্ধৰ মিনিটত নেপালী অনুষ্ঠান, তিনি বাজি পঞ্চল্লিছ মিনিটত কাৰ্বি অনুষ্ঠান আৰু চাৰে চাৰি বজাত বড়ো অনুষ্ঠান। সন্ধিয়া ছয় বাজি দহ মিনিটত কৃষিজগত অনুষ্ঠানত এ টি এম এ আঁচনি আৰু অসমৰ কৃষি ব্যৱস্থা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই। আগধৰিব মানৱজ্যোতি দাসে, প্ৰযোজনা উৎপল বৰাৰ। পাঁচ বাজি পঁচিছ মিনিটত ডক্টৰ অমূল্য বৰ্মনৰ হিন্দী গোঠিকা প্ৰহ শিক্ষা অৰ ইস্কি আৱশ্যকতা। ছয় বাজি চল্লিছ মিনিট আৰু সাত বাজি পাঁচ মিনিটত বৃন্দগান। চাৰে সাত বজাত পূবালীৰ সুৰত ভৱেন ৰঞ্চনৰ কণ্ঠত কাৰ্বি গীত। নিশা চাৰে আঠ বজাত অসমীয়া শ্ৰব্য সফুৰাৰ পৰা লোৱা কেইটিমান গীত শুনিবলৈ পাব। নিশা ন বজাত চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু চাৰে ন বজাত ডক্টৰ অনলাইন। অনুষ্ঠান পৰিস্থিতি ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন। এই আইনখন অসমত 1976 চনত গ্ৰহণ কৰি 1977 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হয়। উল্লেখযোগ্য যে সম্ৰাট অশোকে বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে তাহানিতে অভয়াৰণ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ গছনি ৰোপণ কৰিছিল। আনন্দৰ কথা যে সম্প্ৰতি মানুহে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, ন ন বনাঞ্চল সৃষ্টি কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে। এনেদৰে বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক জনজাগৰণৰ প্ৰয়োজন হৈছে। মানৱ জাতি আৰু সমগ্ৰ জীৱকুলৰ নিৰাপত্তাৰ বাবে আজি প্ৰয়োজন হৈ পৰিছে বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হলে প্ৰাকৃতিক ভাৰসাম্য উভতাই আনিবই লাগিব। সেয়ে বৃক্ষৰোপণৰ কাৰ্যসূচীসমূহত আমি সকলোৱে অংশগ্ৰহণ কৰাৰ প্ৰয়োজন।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্ছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্ছ, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংচাভান ফোমভিন হানেৰ সৈতে 10ম ভাৰত লাও পিডিআই আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্স সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা চাফ ফুটবল প্ৰতিযোগিতাত ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। এই আলোচনাকালত ভাৰত আৰু ভেনিজুৱেলাৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ সামৰি লোৱাৰ লগতে ইন্ধন সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ভেষজ উদ্যোগ, স্বাস্থ্যসেৱা, পৰিবহণ আৰু নবীকৰণযোগ্য শক্তিকে ধৰি কেইবাটাও বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। উল্লেখযোগ্য যে 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অর্থনীতি আৰু বিত্ত, বিজ্ঞান আৰু প্ৰযুক্তি, যোগাযোগ আৰু তথ্য তথা পৰিবহণ মন্ত্ৰীৰে গঠিত এটা দলো আহিছে। ইয়াৰ আগে শ্ৰীমতী ৰড্ৰিগছে 2015 চনত দেশখনৰ বিদেশ মন্ত্ৰী হিচাপে আৰু 2019, 2023, 2024 আৰু 2025 চনত উপ ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণ কৰিছিল। উল্লেখযোগ্য যে শক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত ভেনিজুৱেলা গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰত ভেনিজুৱেলাৰ সৈতে বিভিন্ন খণ্ডত সহযোগিতাত আৰু গ্লোবেল চাউথৰ প্ৰতি সমৰ্পিত আৰু অংশীদাৰী মনোভাৱেৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্যৎ পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী থংচাভান ফোমভিন হানেৰ সৈতে 10ম ভাৰত লাও

0: পিডিআর আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। এই বৈঠকত দুয়োপক্ষই বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, ইন্ধন, ডিজিটেল যোগাযোগ, অংশীদাৰী উন্নয়ন, সামৰ্থ্য বৰ্ধন আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। তেওঁলোকে ভাৰত আছিয়ান সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে কয় যে ভাৰতে লাওজৰ সৈতে প্ৰাচীন সভ্যতা কালৰে পৰা নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে। দুই দেশৰ ৰামায়ণ আৰু বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আছে বুলিও তেওঁ কয়। দেশ দুখনৰ পাৰস্পৰিক সম্পৰ্ক ঐতিহাসিক, গভীৰভাৱে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সংযোগ জড়িত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখন ভ্ৰমণ কৰাৰ সময়ত ভালেমান বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিসমূহ পৰ্যালোচনা কৰাৰ বাবে দুয়োপক্ষই সুযোগ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে ৰাজনৈতিক সহযোগিতা, অৰ্থনৈতিক আদান প্ৰদান, প্ৰতিৰক্ষা, উন্নয়নমূলক অংশীদাৰিত্ব, শিক্ষা, সাংস্কৃতিক বিনিময় আৰু বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰতো আলোচনা কৰা হ'ব বুলি তেওঁ কয়।
1: Our relations go back in history. It is based on deep cultural and people-to-people linkages. Our own Prime Minister visited Lao PDR in October 2024. On that occasion, a number of agreements and MOUs were signed. And today, we have an opportunity to review them, to explore a wide-ranging agenda.
0: লাওৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশত হোৱা অগ্ৰগতি আৰু সাফল্যক চালি জাৰি চোৱাৰ সুযোগ দিব। তেওঁ কয় যে দুয়ো দেশে ভৱিষ্যতেও পাৰস্পৰিক সহযোগিতা সাৰ্থক কৰি তোলাৰ বাবে নিজৰ সম্পৰ্ক আগবঢ়াই নিয়াটো প্ৰয়োজন। তেওঁৰ এই ভ্ৰমণে ভাৰতৰ সৈতে বিগত 7 দশকজোৰা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বৰ অন্যতম প্ৰাচীন মহানগৰী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত পুনৰ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। G20 বৈঠকসমূহ সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত আজি আৰু কাইলৈ বাৰাণসীত ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। চীন, ব্ৰাজিল, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়াকে ধৰি 11খন দেশৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশ ল'ব। তদুপৰি বিভিন্ন ৰাষ্ট্ৰৰ কূটনীতিবিদ, নীতি প্ৰণেতা আৰু সাংস্কৃতিক বিশেষজ্ঞসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। যোগে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি প্ৰথম বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026ত ভাৰ্চুৱেলি অংশ ল'ব। গুজৰাটৰ আহমেদাবাদত হ'বলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰাৰ পাছত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ন কৰি এই বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। তেওঁ লগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা যুৱক যুৱতীসকলৰ নিয়োগৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। শিৱকুমাৰে কয় যে ব্যক্তিগত খণ্ডত এই যুৱক যুৱতীসকলক নিয়োগ দিয়াৰ বাবে উৎসাহিত কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত ক্ৰীড়া, সংস্কৃতি আৰু স্থানীয় কলা সম্পৰ্কীয় কাম কাজ বিকশাই তোলাৰ বাবে 10,000 ভাৰত জৰো য়ুথ ক্লাব প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰে। প্ৰতিটো ক্লাবক 10,00,000 টকাকৈ আবণ্টন দিয়া হ'ব। দিল্লীৰ মালবীয়া নগৰৰ এটা অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত 12গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ 21জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত 49জন লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও 21জনৰ প্ৰাণহানি হয়। 8জন লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় আৰু বাকীসকল এতিয়াও চিকিৎসাধীন হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকটাত্মীয় 2,00,000 টকাকৈ আৰু আহতসকলক 50,000 টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে। মহিলা সাফ ফুটবল প্রতিযোগিতাত কালি গোয়ার মাদগাঁওত অনুষ্ঠিত দ্বিতীয়খন সেমি ফাইনেলত ভূটানক 1-0 গোলত পরাস্ত করে ভারতে ফাইনেলত স্থান লাভ করেছে। খেলৰ 58 মিনিটত সানভিদা নংরুমে বিজয় সূচক

0: দলটো দি ভাৰতক ফাইনেলত উপনীত কৰায়। পাঁচবাৰৰ চেম্পিয়ন ভাৰতে অহা শনিবাৰে সন্ধিয়া 6:30 বজাত ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। ইয়াৰ আগেয়ে বাংলাদেশে নেপালক 2-1 গ'লত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডিএলচি ৰোড্ৰিগেছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উদ্যোগ পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীৰ লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংছাভান পোংভিহানেৰ সৈতে 10ম ভাৰত লাও পি ডি আৰ বৈঠক আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা চাপ ফুটবল প্ৰতিযোগিতাত ভূটানক 1-0 গ'লত পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে। অনুষ্ঠানটি আগবঢ়াইছে সমুজ্জ্বল দত্তয়।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি বৃহস্পতিবার, 1433 ভাস্করাব্দৰ জেঠ মাহৰ 20 দিন, 2026 খ্রিস্টাব্দৰ জুন মাহৰ 4 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ চতুৰ্থী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:45:34 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:06:27।

আমাক এনে শিক্ষাৰ প্ৰয়োজন যাৰ দ্বাৰা আমাৰ সৎচৰিত্ৰ গঠন হয়, মানসিক বল বৃদ্ধি হয়, বুদ্ধিমত্তা প্ৰসাৰিত হয় আৰু যাৰ সহায়ত আমি নিজৰ ভৰিৰ ওপৰত থিয় দি আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ। কথাষাৰ কৈছিল স্বামী বিবেকানন্দই। আবাহনৰ স্ৰষ্টা ডাক্তৰ দীননাথ শৰ্মা, তেখেতৰ জন্ম হৈছিল বজালীৰ বামুনকুচিত 1894 চনত। তেখেতে সন্তৰাম চৌধুৰীৰ তত্বাৱধানত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত পাটাচাৰকুচি স্কুলৰ পৰা এমই আৰু গৌৰীপুৰ হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। কোচবিহাৰত কলেজীয়া শিক্ষা আৰু কলকাতাৰ নেচনেল মেডিকেল কলেজৰ পৰা তেখেতে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল আৱাহনে। সমাজখনৰ প্ৰতি থকা ভালপোৱা, জাতিটোৰ প্ৰতি থকা দায়িত্ব আৱাহনৰ প্ৰতিটো পৃষ্ঠাত প্ৰতিফলিত কৰোৱাত কেতিয়াও কৃপণালী কৰা নাছিল ডাক্তৰ দীননাথ শৰ্মাই। ডাক্তৰ দীননাথ শৰ্মাই জন্ম দিয়া আৱাহনৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱা, তীৰ্থনাথ শৰ্মা, ত্ৰৈলোক্যনাথ গোস্বামী, অতুল চন্দ্ৰ হাজৰিকা, বাণীকান্ত কাকতি, বীৰিঞ্চি কুমাৰ বৰুৱা, ৰজনীকান্ত বৰদলৈ, সূৰ্যকুমাৰ ভূঞা, বিষ্ণুপ্ৰসাদ ৰাভা, নকুল চন্দ্ৰ ভূঞা, বীণা বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, ৰঘুনাথ চৌধাৰী, দেৱকান্ত বৰুৱা, গণেশ গগৈ আদি সাহিত্যিকে তেখেতসকলৰ সাহিত্যৰাজিৰ জৰিয়তে অসমীয়া সাহিত্যলৈ আগবঢ়াইছিল অনবদ্য অৱদান। অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে ডাক্তৰ দীননাথ শৰ্মাৰ স্থিতি আছিল স্পষ্ট। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেনানী, অসমীয়া সাহিত্যৰ অন্যতম পথ প্ৰদৰ্শক ডাক্তৰ দীননাথ শৰ্মাৰ মৃত্যু হয় 1978 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰ বাসু চেটাৰ্জী। চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বিশেষ খ্যাতি অৰ্জন কৰা বাসু চেটাৰ্জীৰ জন্ম হৈছিল ৰাজস্থানত। এগৰাকী কাৰ্টুনিষ্ট হিচাপে বাসু চেটাৰ্জীয়ে তেখেতৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। হিন্দী আৰু বাংলা চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে বিশেষভাৱে লাভ কৰিছিল সমাদৰ। জীৱনকালত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ফিল্মফেয়াৰ বঁটাকে আদি কৰি কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল বাসু চেটাৰ্জী। এইগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক তথা চিত্ৰনাট্যকাৰৰ মৃত্যু হয় 2020 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় অভিনেত্ৰী তথা নাট পৰিচালক সুলভা দেশপাণ্ডে।

মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও 73খনতকৈও অধিক মূলসুঁতিৰ বলিউডৰ ছবিত অভিনয় কৰিছে সুলভা দেশপাণ্ডেয়ে। মাৰাঠী নাট্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সুলভা দেশপাণ্ডেক 1987 চনত প্ৰদান কৰিছিল সংগীত নাটক একাডেমী বঁটা। এইগৰাকী অভিনেত্ৰী তথা নাট পৰিচালকৰ মৃত্যু হয় 2011 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় সংগীতজ্ঞ নেপথ্য কণ্ঠশিল্পী তথা সংগীত পৰিচালক এছ পি বালসুব্রমণিয়ম 16টা ভাৰতীয় ভাষাত প্ৰায় 40,000তকৈও অধিক গীতত কণ্ঠদান কৰিছে এইগৰাকী সংগীতজ্ঞই। স্বকীয় প্ৰকাশভংগীৰে কন্নড়, তেলেগু, তামিল আৰু হিন্দী গীতত কণ্ঠদান কৰি শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ শিতানত 6টাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী শিল্পী। তেখেতে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2001 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী আৰু 2011 চনত পদ্মভূষণ সন্মান প্ৰদান কৰে। সংগীত পৰিচালক আৰু চলচ্চিত্ৰ প্ৰযোজক হিচাপেও বিশেষ সমাদৰ লাভ কৰা এছ পি বালসুব্রমণিয়মৰ জন্ম হৈছিল 1946 চনৰ আজিৰ দিনটোতেই। যিকোনো ধৰণৰ সশস্ত্ৰ সংঘৰ্ষৰ সময়ত বিশ্বৰ শিশুসকল আটাইতকৈ বেছি অসুৰক্ষিত তথা ক্ষতিগ্ৰস্ত হয় আৰু এই ক্ষেত্ৰত শিশুৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ইয়াৰ লগে লগে শিশুৰ সামগ্ৰিক বিকাশ আৰু ভৱিষ্যতকো বেয়াকৈ প্ৰভাৱিত কৰে। এই বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি পোনপ্ৰথমবাৰৰ বাবে 1982 চনত পালন কৰা হৈছিল নেৰেশ শিশুৰ আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে 4 জুনত পালন কৰা হয় এই দিৱসটি। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, গোৱাত ভাৰতৰ প্ৰথম ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল 1999 চনৰ আজিৰ দিনটোতেই। অষ্ট্ৰিয়া আৰু হাংগেৰীৰ মাজত ট্ৰিয়ানন চুক্তি স্বাক্ষৰ হৈছিল 1920 চনৰ আজিৰ দিনটোতেই। ইলেক্ট্ৰন অণুবীক্ষণৰ প্ৰথম প্ৰদৰ্শন হৈছিল 1931 চনৰ আজিৰ দিনটোতেই। টংগাই স্বাধীনতা লাভ কৰে 1970 চনৰ আজিৰ দিনটোতেই। 1955 চনৰ আজিৰ দিনটোতেই ভাৰত আৰু ৰাছিয়াৰ মাজত পোনপটীয়া টেলিফোন সংযোগ আৰম্ভ হয়। আমেৰিকান অভিনেত্ৰী এঞ্জেলিনা জোলিৰ জন্ম হৈছিল 1975 চনৰ আজিৰ দিনটোতেই।

0: এৰি এৰি বাওঁফালে ঘূৰাব নেকি, দৃষ্টিও তেনেদৰে বাওঁফালে যাব, আকৌ উশাহ লৈ লৈ সন্মুখৰ ফালে আহিব। এইটো এটা চৰণ, এনেদৰে আৰু দুটা চৰণ কৰিব, টোটেল তিনিটা চৰণ। এই তিনিওটা আপুনি চকু বন্ধ কৰি কৰিব পাৰে। আমি যি তিনিটা চৰণ আমি আলোচনা কৰিলো, এতিয়া চতুৰ্থ চৰণটো আপুনি ডিঙি ঘূৰাব লাগে। তো কেনেদৰে কৰিব, প্ৰথমতে উশাহ এৰি আপোনাৰ থুতুৰি কণ্ঠকোপত লগাব, তাৰপাছত উশাহ লৈ মূৰ বাওঁফালে, পিছফালে, সোঁফালে, তলফালে, আকৌ উশাহ লৈ ডিঙি বাওঁফালে, পিছফালে, সোঁফালে, তলফালে, অৰ্থাৎ ঘড়ীৰ কটাৰ দিশেৰে এবাৰ আৰু ঘড়ীৰ কটাৰ বিপৰীত দিশে এবাৰ, তেনেদৰে তিনিবাৰ কৰিব। এই অৱস্থাটোত চকু সম্পূৰ্ণ খোলা ৰাখিব। এনেদৰে এই চাৰিটা চৰণ যদি আপুনি নিয়মীয়াভাৱে কৰে, দেখিব যে আপোনাৰ ডিঙি যথেষ্ট আপোনাৰ সেই বিষৰ পৰা আপুনি উপশম পাব পাৰিব আৰু আপোনাৰ ডিঙিৰ যি আপোনাৰ নাৰ্ভাছ ছিষ্টেম আছে সেইবিলাক যথেষ্ট সুস্থ হৈ থাকিব। লক্ষ্য ৰাখিব, যদি আপোনাৰ ডিঙিৰ হাড়ৰ কিবা সমস্যা আছে, অৰ্থাৎ হাড়ৰ কিবা বিষ আছে বা উচ্চ ৰক্তচাপ আছে, তেতিয়াহ'লে আপুনি খুব সাৱধানে কৰিব বা এজন গুৰু তত্বাৱধানত কৰিব। এনেদৰে আপুনি ডিঙিৰ এই সূক্ষ্ম ব্যায়ামকেইটা কৰি যথেষ্ট ডিঙিৰ বিষৰ পৰা উপশম পাব পাৰিব। আমি পিছৰ শিতানত কান্ধৰ সঞ্চালন ক্ৰিয়া কেনেদৰে কৰে বা স্পণ্ডেলাইটিছ থাকিলে কি কি যোগ অভ্যাসেৰে আপুনি আৰাম পাব পাৰে সেই বিষয়ে আলোচনা কৰিম।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
7: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
6: কোন ঠাই?
7: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
7: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
8: তেন্তে ময়ো এবাৰ যাব লাগিব।
7: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আজি সন্ধ্যা 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধ্যা 7:45ত হেল্ল' যুৱবাণী। এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসমক দেশৰ সবাতোকৈ দ্ৰুতগতিত বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ মুখ্যমন্ত্ৰীগৰাকীৰ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতেও গুৱাহাটীৰ IIMৰ ৰূপৰেখাক লৈ আলোচনা। দিল্লীৰ হোটেলত বিধ্বংসী জুইত 17 বিদেশী লোকসহ 21 লোকৰ শোকাবহ মৃত্যু, আহত 47 নাগৰিক, হোটেলৰ গাঁথনি ক্ৰুটিপূৰ্ণ হোৱাৰ বাবেই বৃহৎ অঘটন। ৰাজ্যৰ বিদ্যালয়সমূহত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ 3 ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰাটো শৈক্ষিক ক্ষেত্ৰখনত এক উল্লেখনীয় ৰূপান্তৰ বুলি মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। সংবিধান হাতত লৈ কৰ্ণাটকৰ 24 মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ডি কে শিৱকুমাৰে। গ্ৰীষ্মপ্ৰবাহৰ ভয়ংকৰ পৰিস্থিতি উত্তৰ প্ৰদেশত, গ্ৰীষ্মপ্ৰবাহৰ বাবে মাত্ৰ 5 8,056 লোকৰ মৃত্যু বুলি বাতৰি প্ৰকাশ। বিটিচিৰ EM পৰিষদৰ দৰমহা ছমাহলৈ 30% হ্ৰাস, মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে গ্ৰহণ কৰে এই সিদ্ধান্ত। দেশৰ প্ৰথমগৰাকী

প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি নতুন ইতিহাস ৰচাৰ পথত অগ্ৰসৰ হৈছে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 10 জুনত সেই অভিলেখ ভংগ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাহৰেইনত ইৰাণৰ মিছাইল আক্ৰমণ, যুদ্ধবিৰতি আলোচনাৰ মাজতে অন্যায় আক্ৰমণৰ প্ৰত্যুত্তৰ, কুইট বিমান বন্দৰত ড্ৰোনৰ আঘাত, নিহত ভাৰতীয়, আহত 63 গৰাকী। চৌবিশ বছৰ বিৰতিৰ মূৰত অভিলেখ সংখ্যক ষষ্ঠবাৰলৈ বিশ্বকাপ জয়ৰ লক্ষ্যৰে স্বদেশেৰী আমেৰিকাত উপস্থিত ব্ৰাজিল ৱাটাৰ চেলুটাৰে বিমান বন্দৰত 5 বাৰৰ চেম্পিয়নক আদৰণি। ফ্লৰিডাত বিশ্বকাপৰ মিছন আৰম্ভ ইংলেণ্ডৰ। লিঅনেল মেছিৰ ক্লাব ইণ্টাৰ মিয়ামিত চলিব অনুশীলন। ইংলেণ্ডৰ বিৰুদ্ধে টি20 ছিৰিজত 2-1 ব্যৱধানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। আজিপুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপুৱা অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: খেল ভঙা খেল, অকলে আপোন মনে উমলি আছিলো, ফুটুকার ফেন সোপা ধূলি বাটি লৈ বাজৌ গুটিৰ তলত, তুমি লৰি আহি উজুটি মাৰিলা, খেল ভাগি গ'ল, উচুপি উচুপি ইমান কান্দিলো, তুমি আচৰিত হৈ মুখলৈ চালা, উৰা কান্দিছা কিয়, খেল ভঙা খেলহে খেলিছো আমি।
1: শব্দৰ কি যে এক ব্যঞ্জনাময় ব্যৱহাৰ, ঘৰুৱা কোমল শব্দৰ ব্যৱহাৰেৰে সকলোৰে অন্তৰত যেন এক অৰ্থবহ চিন্তা চেতনাৰ উদ্ৰেক কৰিব পাৰে, কণ্ঠস্বৰতো আছে বিশেষ আকৰ্ষণ। এইগৰাকীয়ে হ'ল অসমীয়া আধুনিক কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী পাৰ্বতীপ্ৰসাদ বৰুৱা, অসমীয়া ভাষাৰ এক অবিস্মৰণীয় সুৰৰ কবি আৰু গীতিকাৰ, যাৰ ৰচনাই অসমীয়া আধুনিক কাব্য সাহিত্যৰ বুৰঞ্জীত অসমীয়া গীতিকাব্যক ভাৱ, কল্পনা, ভাষা আৰু প্ৰকাশভংগীৰে এক নতুন আয়তন দিছে। একেধাৰে গীতিকাৰ, সুৰসাধক, গায়ক, নৃত্যশিল্পী, সু অভিনেতা আৰু সৰ্বতোপ্ৰকাৰে অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী গীতিকবি পাৰ্বতীপ্ৰসাদ বৰুৱা, অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি আলোচনা কৰিব বিচাৰিছোঁ তেখেতৰ গীত আৰু কবিতাৰাজিৰ বিষয়ে। পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীতৰ এগৰাকী একান্ত অনুৰাগী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ সাহিত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগোৱা শিক্ষাবিদ ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ অনুভৱ এনেধৰণৰ।
2: অসমীয়া আধুনিক গীতৰ বিকাশৰ ক্ষেত্ৰত পাৰ্বতীপ্ৰসাদৰ এক বিশিষ্ট স্থান আছে, সেইটো মানি ল'বই লাগিব। মই পাৰ্বতীপ্ৰসাদৰ কিছুমান গীতৰ বিষয়ে মোৰ ধাৰণা অলপ স্পষ্ট, সকলোবিলাকৰ বিষয়ে নহয়। আমি সৰুতে কিছুমান গীত শুনিছিলোঁ, গাইছিলোঁ নিজে নিজে, আমি অতি সৰু থাকোঁতে, সেইবোৰ যে পাৰ্বতীপ্ৰসাদৰ গীত আমি নাজানিছিলোঁ। গৰখীয়া হেৰ গৰখীয়া, কি সুৰ বজালি দুপৰীয়া, নাজানিছিলোঁ। তাৰপিছত এটা আছিলে, বজালে আহিনে বাহিনে বিন, ইয়াতে ধ্বনিৰ খেলা কৰিছে, আহিনে বাহিনে বিন, ধ্বনিৰ খেল এটা আছে, কি কৌশলেৰে কৰিছে, বজালে আহিনে বাহিনে বিন, কিন্তু আহিনে লগত বাহিনেৰে এনেকুৱা এটা খেলা কৰিছে, ৰঘুনাথ বহুত সেইবিলাক কৰিছিল। এতিয়া এই আহিনে কথাটো লগত মই ক'ব খুজিছোঁ, আহিনটো শৰৎকালৰ মাহ, পাৰ্বতীপ্ৰসাদ নৈসৰ্গ অসমৰ, অসমৰ পৰ্বত পাহাৰ নদী এইবিলাকৰ শোভাত মুগ্ধ আছিলে, আৰু সেইটো প্ৰতিফলন ঘটিছে তেখেতৰ কবিতাত আৰু গীততো। এতিয়া এইটো হ'ল শৰৎকালৰ

আৰু উৎকল সৰকালটো তেখেতৰ প্ৰিয় আছিল আৰু আহিন বিশেষভাৱে প্ৰিয় আছিলে। আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন, বহুত গান আছে আহিনক লৈ পেলাই, শৰতক লৈ পেলাই। মই দুটামান বিশেষ গীতৰ কথা ক'বলৈ পাওঁ। আমি যেতিয়া সৰুত আছিলোঁ তেতিয়া আমি যিটো চুবুৰীত আছিলোঁ সেইটো চুবুৰীৰে এই মূৰত এটা পৰিয়াল আছিলে য'ত সংগীত চৰ্চা হৈছিলে। আমি কৌতূহলী হৈ পেলাই শুনো, বিভিন্ন ৰকমৰ গান গাইছে। তাৰ ভিতৰত কেতিয়াবা কেতিয়াবা ৰবীন্দ্ৰ সংগীতো হৈছে, কেতিয়াবা কেতিয়াবা অসমীয়া গীত যিবোৰ মই আমি আগতে শুনা নাছিলোঁ। তাৰে এটা আছিলে, নবলো তোক সোণৰ অসম মাটিৰ অসম আই, মোক মুগ্ধ কৰিছিলে সেইটোৱে। কি সুন্দৰ কথা, সোণৰ অসম তুমি হ'ব নালাগে, মাটিৰ অসম। তাতে আছে এঠাইত, দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰমৰ, আইতকৈ ন জানো আছেনে আপোন আছেনে কোনোবা বৰ। কি সুন্দৰকৈ নিজৰ মাটিহে বেছি, সোণৰ কথাটো আলংকাৰিক কিন্তু আচল তোমাৰ নিজৰ মাটিক ভাল পোৱা নাই।

0: এই গীতটো এতিয়া পাৰ্বতী প্ৰসাদৰ বুলি নাজানো, বহুত পিছতহে গম পালো যে এইটো পাৰ্বতী প্ৰসাদৰ ৰচনাও সুৰো। আৰু এটা গীতে মোৰ অভিজ্ঞতাৰ লগত জড়িত, সেইকাৰণে এতিয়া মোৰ মনৰ মাজত সোমাই আছে। সেইটো হ'ল, তেখেতে ৰূপহী বুলি এখন ফিল্ম কৰিছিল, ৰূপহী নাম দিছিলে। সেই ফিল্মখনত এটা গান আছিলে, তোৰ নাই যে বন্ধু আবাট, তোৰ পদে পদে আছে কতনো উজুতি কত ঘাত প্ৰতিঘাত। তাৰ যিটো শব্দৰ ব্যৱহাৰ, এনেই তেখেতৰ শব্দবিলাক বৰ কোমল হয়, অসমীয়া থলুৱা শব্দবিলাক সুন্দৰকৈ ব্যৱহাৰ কৰে, কিন্তু তাত আছে এনেকুৱা ধৰণৰ শব্দ গাঁথনি, তোৰ নাই যে বন্ধু আবাট, তোৰ পদে পদে আছে কতনো উজুতি কত ঘাত প্ৰতিঘাত, সৌ উচ্চ টিঙত বহি আছে তোৰ ৰুদ্ৰ যি মহাদেউ, তই কৰিব লাগিব সেউ, তই গিৰি পৰ্বত লংঘন কৰি তুলিব লাগিব ক্ষীৰ, হেৰত নিৰ্ভীক তই বীৰ, তই ভাঙিব লাগিব পৰ্বত শিলা কাটিব লাগিব বান্ধ। একেবাৰে বেলেগ ধৰণৰ, গতিকে সেই দিশটোও আছিলে, এফালে কোমল আনহাতে কঠিন। আৰু সেইটো গাইছিল, মোৰ যিমান দূৰ মনত পৰে, চাৰু বৰদলৈ আৰু আন এজন গায়ক, আৰু চাৰু বৰদলৈ আমাৰ চুবুৰীৰে মানুহ। গানটো অত্যন্ত সুন্দৰ আছিলে, আজিৰ নতুন চামৰ শিল্পীয়ে সুন্দৰকৈ গায় সেইবিলাক। সেইটো হৈ গৈছে, মানে ডক্টৰ ভূপেন হাজৰিকাই ৰেকৰ্ড কৰাৰ পিছত স্বাভাৱিকতে সেইবোৰ অত্যন্ত জনপ্ৰিয় হৈ পৰিল।
1: এইখিনিতে যদি আমি শ্ৰোতাক এই গীতটি শুনাওঁ, নিশ্চয় তেখেতসকলৰো ভাল।

0: পাৰ্বতী প্ৰসাদে নিজে স্বীকাৰ কৰিছিল যে তেখেতৰ ওপৰত ৰবীন্দ্ৰনাথৰ প্ৰভাৱ আছিল গভীৰ, কথাটো সুৰত, আৰু সেইকাৰণে তেখেতৰ কিছুমান সুৰত ৰাবীন্দ্ৰিক স্বৰ গাঁথনিৰ অলপমান যেন অনুৰণন শুনা যায়। আৰু তেখেতে নিজেই ক'ৰবাত এই বিষয়ে লিখিছে, এনেকৈ শুনি পেলাই মোৰো মন গ'ল অসমীয়া গীত সেই ধৰণৰ হওক। আৰু সেইফালৰ পৰা পাৰ্বতী প্ৰসাদক আমি এক বিশেষ স্থান দিবই লাগিব। যেতিয়া মই অসম সাহিত্য সভাৰ সভাপতি আছিলোঁ, সেই সময়ত আমি সোণাৰীলৈ গৈছিলোঁ আৰু তাত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল পাৰ্বতী প্ৰসাদৰ, আৰু তাত বহুত পাৰ্বতী প্ৰসাদৰ গীত গোৱা হৈছিলে। পাৰ্বতী প্ৰসাদক লৈ পেলাই ইতিমধ্যে প্ৰচুৰ কাম হৈছে। এটা সময়ত অসমীয়া মানুহক উদ্বুদ্ধ কৰিবৰ কাৰণে তেতিয়া এটা প্ৰয়োজন হৈছিল যে ট্ৰাকত উঠি গান গাই ফুৰিছে। আমি তেতিয়া সৰু, কি সুদৰ্শন পুৰুষ আছিল আৰু চৌখিন আছিলে, কিন্তু তেখেতে আনকি নিজা ধৰণে গামোচাৰ পৰাই ডিজাইনৰ পৰাই বোধহয় এটা টুপি তৈয়াৰ কৰি দিছিল আৰু সেইটো সদায় পিন্ধিছিল। তেখেতৰ প্ৰায় প্ৰতিখন কিতাপৰে ওপৰত সেইটো থাকেই। সেইফালৰ পৰাও তেখেতৰ যি এটা সুকুমাৰ মন বুলি ক'ব পাৰি, বিভিন্ন দিশেৰে তাৰ প্ৰকাশ ঘটিছে। আৰু মই ভাবোঁ যে ইতিমধ্যে কাম হৈছে, নোহোৱা নহয়, কিন্তু আৰু নতুন ধৰণে কাম কৰিব পাৰি। এইকাৰণে যে এতিয়া যাক আমি মিডিয়া বুলি কওঁ, মাধ্যমৰ নতুন নতুন পথাই ওলাইছে। আনকি মই ভাবোঁ এখন ডকুমেণ্টেৰী ফিল্মো হ'ব পাৰে, হোৱা উচিত, আৰু হ'লে এতিয়া প্ৰজন্মই এটা স্পষ্ট ধাৰণা কৰিব পাৰিব।
1: প্ৰথম অসমীয়া অভিধান প্ৰণেতা যদুৰাম ডেকাবুৰুৱাৰ বংশধৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰাজিৰ বিষয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াদেৱে লিখিছে।
2: কোমল মিষ্টিক দৃষ্টিভংগীয়ে তেওঁৰ শিল্পীসত্তাৰ মাজেৰে সুৰ আৰু শব্দৰ আশ্ৰয়ত আত্মপ্ৰকাশ কৰিছে। অপাৰ্থিৱৰ অস্পষ্ট মায়াময় ৰূপৰ মাজত তেওঁ দেখা পাইছে সুন্দৰ অৰূপক, ইয়াৰ মাজত অপৰূপে কৰিছে মনোহৰণ। আৰু এনে সময়ত বিশ্বপ্ৰাণৰ নতুন ছন্দৰ লগত অসীমৰ বুকুত পথ বিচৰাৰ বাঞ্ছাই কবিৰ হৃদয় ভৰাই ৰাখে। এই মায়াময় অৰূপৰ ছবি তেওঁ সন্ধান কৰিছে শৰতৰ মাজেৰে। শৰতৰ শুকুলা ডাৱৰ, কহুৱা ফুল আৰু মুকলি আকাশৰ নীলাই পাৰ্বতী প্ৰসাদক যিভাৱে আকৰ্ষণ কৰিছে, তেনেভাৱে আন কোনো এগৰাকী কবিকে কৰা নাই। ৰঘুনাথ চৌধাৰীক যদি বসন্তৰ কবি বুলি ক'ব পাৰি, পাৰ্বতী প্ৰসাদক ক'ব লাগিব শৰতৰ কবি বুলি। শৰতৰ মাজেৰেই অৰূপৰ লগত একাত্মীয়তা স্থাপন কৰা এইগৰাকী কবি যেন অন্তৰ জীৱনৰ গীত গোৱা বৰাগী কবি। তেওঁৰ সকলো ৰচনাই সুৰ আৰু ছবিৰে ভৰা। তেওঁৰ সুৰত আছে প্ৰাৰ্থনা সংগীতৰ কোমলতা আৰু আত্মনিবেদনৰ কাৰুণ্য। পাৰ্বতী প্ৰসাদৰ জীৱন আৰু কৰ্মৰ মাজেদি তেওঁৰ বিশিষ্ট নন্দনতাত্ত্বিক মূল্যবোধে প্ৰকাশ লাভ কৰিছে। এই মূল্যবোধ এহাতে অসমীয়া জাতীয় জীৱনৰ প্ৰভাৱেৰে

0: প্ৰভাৱান্বিত, আনহাতে উপনিষদীয় ৰূপৰ চেতনাৰে উদ্দীপ্ত। এইগৰাকী শিল্পী, সুৰকাৰ, কবি, গীতিকাৰ, আমাৰ জাতীয় সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ।
1: পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা আৰু সুৰ কৰা, আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা আৰু তেখেতৰ পুত্ৰ প্ৰণৱীৰাম বৰুৱাই সুৰ কৰা কেইবাটিও গীতত কণ্ঠদান কৰিছে শিল্পী মালবিকা বৰাই।
2: মোৰ সৌভাগ্য, মই আজিও গৰ্ব অনুভৱ কৰোঁ যে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ যিখন প্ৰথম ইপি ৰেকৰ্ড ওলাইছিলে, প্ৰণৱীৰাম বৰুৱাদেৱে কলিকতাত কৰিছিলে এই চিম্ভিত, তাত ভূপেন হাজৰিকাদেৱৰ নিচিনা এজন স্বনামধন্য শিল্পীও গাইছিলে। মই তেতিয়া বহুত বিয়াৰ বহুত বছৰ আগৰ, মই ক্লাছ ইলেভেনত পঢ়ি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে মই কলিকতাত গৈ ৰেকৰ্ডিং কৰি মোক খুব ভয় লাগিছিলে, আৰু তাতে মই শাৰদী সন্ধিয়াৰ জোনাকী মেল গীতটি গাবলৈ সুবিধা পাইছিলোঁ। প্ৰায় 40 বছৰ আগতে গীতটি গাইছিলোঁ, যিটো গীত আজিও জোনাকী মেল তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গীতটো পৰিৱেশন কৰি আহিছোঁ। অকণমান গাই দিছোঁ বাৰু।

তাৰ পিছত মই প্ৰণবিদাৰ প্ৰডাকশ্যনত ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সেউজী পাৰত গাইছিলোঁ আৰু কিহৰ ৰাগীত গাইছিলোঁ আৰু গুৱাহাটীতো এইকেইটা মই জেনেৰেল প্ৰগ্ৰেমত গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ'ৰ পিছত গাইছোঁ। তাৰপিছত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনা আৰু প্ৰণবিদাৰ সুৰ ৰতনৰে সিংহাসনত 12 বছৰমান হৈছে চাগে, সেইটো মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেমত তেখেতে মোক গোৱাইছিলে আৰু সঁচাকৈ এই গীতটো মই খুব আনন্দ পাইছিলোঁ গাই, কাৰণ ইমান সুন্দৰ কথাখিনি।

0: প্ৰণবিদাই তেখেতে সুৰ নকৰা গানবিলাক বহুত গীতত তেখেতে সুৰ কৰিছে। পিছত থোৰ নিদয়া তুমিয়ে যেতিয়া, তাৰপিছত আপোন হাতে ঘৰ ভাঙিলি। মই যেতিয়া ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ত সেউজী পাৰত গীতটি গাইছিলোঁ, তেতিয়া মই কিহৰ আগীত জ্বলা কলা হলি এই দুটা গীত, এই দুইটা গীত কিন্তু পাৰ্বতী প্ৰসাদ বৰুৱাৰ সুৰো ৰচনাও তেওঁৰ।
1: কিহৰ ৰাগীত জ্বলা

0: গীতিকবি পার্বতী প্রসাদ বৰুৱাৰ এই সৃষ্টিৰাজিয়ে চিৰদিন আপ্লুত কৰি থাকিব আপোনাক আমাক সকলোকে।
1: ন পুৰণি দূৰ আহিছিল পাতিলে কথা, এজনে পাতিলে অতীত দিনৰ পুৰণি।

কথা সোঁৱৰণি ভৰা দেহী ঐ, ইজনে ক'লেই নতুন দিনৰ নতুন কথা, আশাৰে ভৰা সপোন দেখা। যাবৰ বেলিকা এজনে লগালে মাত, যাওঁ দেই দেও, যাওঁ তেনে এতিয়া, থাকিবা আৰু। মিচিকি হাঁহি দেই ইজনে ক'লে, আহিলো দেই, আকৌ আহিম।

পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্বৰচিত কবিতা পাঠ, তেখেতৰ সংগীত আৰু কাব্য জীৱনৰ বিষয়ে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু মালবিকা বৰাই কোৱা আৰু ডক্টৰ নগেন শইকীয়াই লিখা কিছু কথা, লগতে ভূপেন হাজৰিকা আৰু মালবিকা বৰাই গোৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেইটিমান গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে
4: হয়
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
3: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
4: নহয় অ
3: শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: অঁ সঁচাকৈ বৰ ভাল কথা
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
5: বেগেতে টিফিন পেক করা রাজু মোবাইল এরা
6: আরে বাইদেউ ব্যাংকর নম্বর লাগে রিফান্ড অহাই নাই পাই গলো এতিয়াই কল করো বাইদেউ
5: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের হইতে পয়সার কারণে ঠকবাজি করে
6: তেন্তে সঠিক নম্বরটো
5: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত
6: আপনি তো বসাই দিলে বাইদেউ
5: কামর পড়া নহয়
6: আরবিআই কয়
5: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে
7: প্ৰিয় শ্ৰোতা আজি সন্ধিয়া 7:45 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা আঁত ধৰিব ভাস্কৰ শইকীয়াই প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:45 হেল্ল' যুৱবাণী
8: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায় উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান প্রতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM ৰ 100.89

0: এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণবন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজি অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী শুকান মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া উপস্থিত থাকিব। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কালি দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা সাক্ষাতৰ সময়ত জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিছে বুলি পাথাৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰিছে। কালি আবণ্টিত ধনৰাশি ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
2: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে, তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে। বৰষুণৰ টাইম অলপ পটলছ বেছি হৈছে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলো। মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 কোটি টকা চেংচন হৈছে।
1: মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদৰ চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা 6 মাহৰ বাবে 30% হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত এই কথা সোধৰি কৰে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এক জমানে সে কাহানি

0: And in football, India advanced to the final of SAFF Women's Championship, beating Bhutan 1-0 in Goa. And with that, we end the morning news. Have a nice day.
1: মিডিয়াম ঘৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো মৃণাল শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

ছাহিৰুদ্দিন আলী আহমেদৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মিনাৰ্ভা ফুকন, গীতটিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত। গীতি লিখিছে নবীন চন্দ্ৰ বৰদলৈয়ে, সুৰ সংৰচনা মুকুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অৰুণিমা ভৰালীয়ে লিখা আৰু ৰমেন চৌধুৰীয়ে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে শিখা বৰাই।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
0: रखे ध्यान, टीबी मुक्त भारत अभियान।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:45 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা, আন্ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:45 হেল্ল' যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা, শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন, ডিমা হাছৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ, মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন, আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকল

0: দলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিয়ে বুলি পাথৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন দোপালে প্ৰকাশ কৰে। কালি এই আবণ্টিত ধনৰাশিৰ ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্পৰ ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
1: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে, তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে। বৰষুণৰ টাইম অলপ পটলছ বেছি হৈছে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলো। মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 কোটি টকা চেংচন হৈছে আৰু ৰাস্তাৰ কাম সোনকালে ষ্টাৰ্ট হ'ব। টেণ্ডাৰ অলৰেডি কল কৰা হৈছে, 15 জুনৰ ভিতৰত লাষ্ট ডেট অফ টেণ্ডাৰ, কামটো ষ্টাৰ্ট হ'ব। টাউনৰ ভিতৰত মেক্সিমাম ঢালাই কৰি ৰাস্তা হ'ব, যাতে এনেকুৱা ৰাস্তাটো হ'ব যাতে আগন্তু 50 ইয়াৰ্ছ মিনিমাম শ্ৰীভূমি টাউনৰ ৰাইজে এটা অকা পায়, যাতে এটা শান্তিত থাকিব পাৰে আৰু ভাল ৰোড যাতে এটা উপহাৰ পায়, তাৰ কাৰণে ৰাস্তাটো এনেকুৱা কনষ্ট্ৰাকশ্যন হ'ব।
0: অসম চৰকাৰে ডিমা হাছাৰৰ বাবে 3,875 কোটি টকা ব্যয় সাপেক্ষ জলবায়ু অনুকূল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হৰ্মুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত এই কথা সদৰি কৰে।
2: গুৰুত্বপূৰ্ণ আমাৰ কেবিনেট বৈঠক আছিল, ইয়াত আমি কেইবাটাও বিষয়ত আলোচনা কৰিছোঁ। তাৰে ভিতৰত আমি সিদ্ধান্ত লৈছোঁ বিটিচিৰ ভিতৰত মাৰ্কেটছ এণ্ড ফেয়াৰ বিভাগত আমি নতুনকৈ কেইবাটাও কেটেল মাৰ্কেট স্থাপন কৰিম আৰু বন্ধ হৈ থকা যিখিনি কেটেল মাৰ্কেট আছিল সেইবিলাকক খোলাৰ কাৰণে ইতিমধ্যে আমি আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত ল'লে। আমাৰ যিখিনি লেণ্ড আৰু লেণ্ড ৰেভিনিউ ৰিলেটেড বিষয় আছিল মাটি সম্পৰ্কত, আমি মাটি লেণ্ডলেছ মানুহ পট্টা দিয়াৰ কাৰণে যিবিলাক কথা আমি যোৱা নিৰ্বাচনৰ আগত কমিট কৰা হৈছিল তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ।
0: শ্ৰী বসুমতাৰীয়ে কয় যে ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে প্ৰকৃত ভূমিহীন নাগৰিকক চিনাক্ত কৰাৰ বাবে মাণ্ডলিক সমিতি গঠনৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে বিটিচি অঞ্চলত নতুনকৈ গৌহাট স্থাপন কৰাৰ উপৰি বন্ধ হৈ থকা গৌহাটসমূহ পুনৰ মুকলি কৰাৰ বাবেও কালিৰ বৈঠকত কাৰ্যকৰী সিদ্ধান্ত লোৱা হয়। কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাৰ বিজুলীবাৰীস্থিত আই টি পাৰ্ক চৌহদত স্থাপন কৰা ব্যক্তিগত খণ্ডৰ স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক একেটা চৌহদতে অনলাইন পৰীক্ষা কেন্দ্ৰ খোলাৰ বাবে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বিটিচিৰ পৰিষদীয় চৰকাৰে লীজত দিয়া সিদ্ধান্ত গ্ৰহণ কৰা বুলি শ্ৰীবসুমতাৰীয়ে জানিবলৈ দিয়ে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগ

প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনত উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰি শৈক্ষিক ক্ষেত্ৰখনত উল্লেখনীয় ৰূপান্তৰৰ সূচনা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ বিকাশৰ ক্ষেত্ৰত শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দিয়া কাৰ্যই বৃহৎ পৰিসৰৰ ৰূপান্তৰক প্ৰতিফলিত কৰিছে। তেওঁ লগতে বিগত 10 বছৰত ৰাজ্যৰ বিদ্যালয়সমূহত বিজুলী সংযোগ, কম্পিউটাৰৰ লভ্যতা, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আদি নিৰ্মাণৰ ক্ষেত্ৰতো উল্লেখনীয় সফলতা লাভ কৰে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে শৈক্ষিক আন্তঃগাঁথনিৰ সুদৃঢ়কৰণ আৰু শিক্ষাৰ্থীৰ বাবে সম্ভাব্য সকলোধৰণৰ সুযোগ বৃদ্ধি কৰিবলৈ গ্ৰামাঞ্চল আৰু অনুন্নত ঠাইসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে এই উন্নয়ন সম্ভৱ হৈছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ বিকাশৰ এয়া আৰম্ভণিহে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিজুলী সংযোগ, কম্পিউটাৰ, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু ইণ্টাৰনেটৰ সুবিধা NDA চৰকাৰৰ শাসনকালত যোৱা এটা দশকত হোৱা উন্নয়নৰ সূচক। উত্তৰ পূৰ্বাঞ্চলত নিয়োজিত সামৰিক বাহিনীৰ গোটসমূহলৈ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগান সম্প্ৰসাৰণৰ বাবে যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন আৰু আছাম ৰাইফলছৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে অংশগ্ৰহণকাৰী সমবায়সমূহৰ বছৰি প্ৰায় 44 কোটি টকা উপাৰ্জন হ'ব বুলি আশা কৰা হৈছে। নতুন দিল্লীত স্বাক্ষৰিত এই চুক্তিয়ে বৰ্তমানৰ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। ইয়াৰ অধীনত আমুল, নন্দিনী আৰু ৱাৰানাকে ধৰি বিভিন্ন সমবায়ে আছাম ৰাইফলছৰ গোটসমূহলৈ UHT গাখীৰৰ পৰা আৰম্ভ কৰি অন্য দুগ্ধজাত সামগ্ৰী যোগান ধৰিব। ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই সম্প্ৰসাৰিত চুক্তিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ 72টা সামৰিক গোটত সতেজ গাখীৰ আৰু মাখন উপলব্ধ হ'ব। ইয়াৰ উপৰি আমূলে পনীৰ আৰু মল্টভিত্তিক খাদ্য সামগ্ৰীও যোগান ধৰিব। প্ৰচাৰ ভাৰতীয়ে অসমৰ 4গৰাকী সত্ৰীয়া নৃত্যশিল্পীক টপ গ্ৰেডৰ স্বীকৃতি দিছে। টপ গ্ৰেড স্বীকৃতি লাভ কৰা শিল্পী 4গৰাকীৰ ভিতৰত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট শিল্পী নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পী অনিতা শৰ্মা, ডাঃ মীৰ নন্দা বৰঠাকুৰ আৰু ৰিঞ্জুমণি শইকীয়া আছে। টপ গ্ৰেড হৈছে এগৰাকী পৰিৱেশ্য শিল্পীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি দিছিল। পবিতৰা অভয়াৰণ্যলৈ 2025-26 পৰ্যটন বৰ্ষত 35,242 পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰৰ প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676 বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি কোৱা হৈছে। আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে গুৱাহাটী মহানগৰীত চলোৱা ধাৰাবাহিক অভিযানত পুনৰ সাফল্য অৰ্জন কৰিছে। পৃথকে পৃথকে চলোৱা কেইবাটাও অভিযানত 7জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ হেৰইন আৰু ভাং জব্দ কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কালি বিশেষ কাৰ্যবাহিনীয়ে চাংচাৰী ৰেল ষ্টেচনত অভিযানত শিলচৰ ৰঙীয়া এক্সপ্ৰেছেৰে আহি থকা এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন বাক্সা জিলাৰ জয়দৰ আলী বুলি চিনাক্ত কৰা হৈছে। ইপিনে পশ্চিম আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু ভৰলুমুখ আৰক্ষীয়ে মাছখোৱাত চলোৱা অভিযানত দুলু আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা চাবোনৰ বাকচ

0: লুকাই ৰখা মাদক দ্ৰব্য উদ্ধাৰ কৰা হয়। একেদৰে পল্টন বজাৰ আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত আশা দাস, পূজা কছাৰী, ৰাজা সিং আৰু ফকীৰ চানালীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা নিষিদ্ধ মাদক দ্ৰব্য ভৰ্তি 24টা টেমা জব্দ কৰা হয়। আৰক্ষীয়ে লগতে জি এছ ৰোডৰ শ্ৰীনগৰ অঞ্চলত অভিযান চলাই জয় কুমাৰ নামৰ এজন লোকক বুজন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বেজপথাৰৰ জ্যোতিষ্মান বৰুৱাই দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতিষ্মানে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত 6.85 মিটাৰ জঁপিয়াই স্বৰ্ণ পদক হস্তগত কৰে। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অসমক দেশৰ সবাতোকৈ দ্ৰুতগতি বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, ন্যায়াধীকৰণ চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ, দিল্লীত পুনৰ বিধ্বংসী অগ্নিকাণ্ডত হোটেলতে জ্বলি গল বিদেশীসহ 21 জন লোক আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাত মিয়াৰ বেদখলৰ পৰা 1.75 হাজাৰ হেক্টৰ ভূমি উদ্ধাৰ কৰা বাতৰিটো মৃত্যুমুখী পাভলৈ উভতিল সেউজ শোভাই শিৰোনামাৰে নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিদেশী বহিষ্কৰণক লৈ চলা ভেকু ভাওনা পুনৰ উন্মোচিত ন্যায়ালয়ৰ মজিয়াত চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ শীৰ্ষক এটা বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য পৰিবহণ বিভাগৰ আবেদন কাৰ্যকৰী হলে গুৱাহাটী মহানগৰ সেৱা বাছৰ ন্যূনতম ভাড়া 15 টকা হোৱাৰ সম্ভাৱনা বুলি এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দাম বৃদ্ধিয়েই নহয় ধন দিলেও পাবলৈ নোহোৱা হ'ব খাৰুৱা তেল শিৰোনামৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে মন্দাৰ গ্ৰাহত অৰ্থনীতি শিৰোনামেৰে বাতৰিটো পৰিৱেশন কৰিছে। অসমৰ স্মাৰ্ট নাৰীয়ে জিলিকাইছে ডিজিটেল ইণ্ডিয়া শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম ৰাজ্যত বাংলাদেশী ব্যাপক আগ্ৰাসন, শেহতীয়াকৈ বাগবৰৰ পৰা গৈ শিৱসাগৰত থিতাপি, জাষ্টিচ বিপ্লৱ শৰ্মা পেনেল অন ক্লজ 6 প্ৰচেছ অন টু ইমপ্লিমেণ্ট 40 ৰিকমেণ্ডেশ্যন শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দালাই লামা ৰিচিভছ গ্ৰেমী এৱাৰ্ড এট ধৰমশালা শীৰ্ষক এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
0: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছাৰৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো নলবাৰী জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে নলবাৰীৰ পৰা আমাৰ সংবাদদাতা ৰমেন কলিতা। ডিব্ৰুগড় জিলাৰ মৰাণৰ পিছত নলবাৰী জিলাটো দ্বিতীয়টো জৰুৰীভাৱে ৰাজপথত যুঁজাৰু বিমান অৱতৰণ কৰিব পৰা স্থান নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: নলবাৰী জিলাৰ টিহু চকৰ পৰা মাধাপুৰলৈকে 5 কিলোমিটাৰ জোৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত জৰুৰীভাৱে বিমান অৱতৰণ কৰিব পৰা স্থান হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এই পথছোৱাৰ আশে পাশে কোনো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাযাব। নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিভিন্ন অৱস্থান সম্পৰ্কে বুজ লয়। পথছোৱাৰ আশে পাশে কোনো

0: আন্তঃগাঁথনি নিৰ্মাণ নকৰিবলৈও সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে জিলা প্ৰশাসন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে।
1: নলবাৰীৰ দুগৰাকী বিশিষ্ট পণ্ডিতক অলপতে ন্যায় শিৰোমণি আৰু মীমাংসা কেশৰী উপাধি প্ৰদান কৰা হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অলপতে আয়োজিত এক অনুষ্ঠানত অসমৰ দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ডঃ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসক কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰী কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলি অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ক্ৰমে দিল্লী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি ডঃ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ভূতপূৰ্ব মুৰব্বী অধ্যাপক ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী সন্মান প্ৰদান কৰে। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সভাপতি ডঃ দিনমণি ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰহ্লাদ আৰ যোশীয়ে। তেওঁ উদ্বোধনী ভাষণত নলবাৰীৰ সংস্কৃত শিক্ষাৰ চহকী পৰম্পৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সম্পাদক ডঃ জয়ন্ত শৰ্মা শাস্ত্ৰীয়ে আদ ধৰা উপাধি প্ৰদান অনুষ্ঠানতে ডঃ বসন্ত কুমাৰ দেৱগোস্বামী সম্পাদিত আৰু কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বাৰা প্ৰকাশিত স্বল্প মৎস্যপুৰাণ নামৰ অমূল্য গ্ৰন্থখন উন্মোচন কৰা হয়। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ লগত সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে গৱেষণামূলক কৰ্মৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়।
1: ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰা বা স্কুল ড্ৰপ আউট হ্ৰাস কৰিবলৈ নলবাৰী শিক্ষাখণ্ডত এটা অভিনৱ প্ৰথা আৰম্ভ কৰা হৈছে। কিদৰেনো এই প্ৰথা গ্ৰহণ কৰা হৈছে সেই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
0: আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ উভতাই অনাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ঝাৰখণ্ডৰ আহিত অসম চৰকাৰে আৰম্ভ কৰা চিট্টি বজাও স্কুল বোলাও শীৰ্ষক এই অভিযান অসমৰ 8খন জিলাত পৰীক্ষামূলকভাৱে আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত নলবাৰী জিলাৰ একমাত্ৰ পূব নলবাৰী শিক্ষাখণ্ডক সামৰি লোৱা হৈছে। শিক্ষাখণ্ডটো সকলো প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটাকৈ হুইচেল আগবঢ়োৱা হৈছে। ইতিমধ্যে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এই হুইচেলসমূহ বিতৰণ কৰা হয়। এতিয়া প্ৰতিদিনে ছাত্ৰ ছাত্ৰীসকলে পুৱা বিদ্যালয়লৈ অহাৰ সময়ত 3 দিনতকৈ বেছি দিন বিদ্যালয়লৈ নহা ছাত্ৰ ছাত্ৰীক ঘৰৰ সন্মুখত হুইচেল বজাই তেওঁলোকক বিদ্যালয়লৈ লগত লৈ আহিব লাগিব। হুইচেলৰ শব্দত এতিয়া শিক্ষাখণ্ডটোৰ বিদ্যালয়সমূহ ৰজন জনাই পৰিছে।
1: জিলাৰ এহৰোপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

জিলাৰ এহৰূপ অনুষ্ঠানত আজি নলবাৰী জিলাৰ এহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা ৰমেন কলিতাক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন কল্পতৰু। আপোনাৰ প্ৰিয় গীতটি শুনিবলৈ আমালৈ কল কৰিব পাৰে এই দুটি নম্বৰত 03612661876 আৰু 9435405222। ফোন নম্বৰ দুটি আকৌ এবাৰ কৈ দিছোঁ, 03612661876, 9435405222। অনুষ্ঠানৰ পুনতেই আজি আপোনালোকক শুনাব বিচাৰিছোঁ আমি আমাৰ প্ৰথম কলটো লৈছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল'

0: Może nie wiem, to nie ma.
1: Halo? Halo? ইতিমধ্যে আমাৰ ফোনৰ সংযোগ বিচ্ছিন্ন হৈছে। আমালৈ ফোন কৰিছিল গণেশগুৰিৰ পৰা অমল দাসে। তেখেতে শুনিব বিচাৰিছিল জুবিন গাৰ্গৰ কণ্ঠৰ যিকোনো এটি গীত। অমল দাস ডাঙৰীয়াৰ অনুৰোধত এইবাৰ আমি শুনাব খুজিছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি গীত।

0: মাঙলৰ শিৰলত সেউজীয়া সপোন সিঁচে কৃষকে। ধৰাৰ বুকু ফালি পোখা মেলা লক্ষ্মীক আদৰিবলৈ সাজু হৈ উঠে প্ৰতিটো ঘৰ্মাক্ত দেহ। সেই কবিয়ে লিখি গৈছে,
1: নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিতা।

0: আচলতে সঁচাই প্ৰতিজন মানুহৰ বাবেই গাঁওখন মৰমৰ। ফাগুনৰ দিনত শিমলু ফুলেৰে চকা বনাই সমনীয়ৰ লগত খেলি থাকোঁতেই মাৰ এচাৰিৰ কোবত ততাতৈয়াকৈ ঘৰলৈ লৈ মৰা, পিতাৰ গলগলীয়া মাতৰ ভয়ত চিঞৰি চিঞৰি পঢ়াৰ কথাই সপোনৰ গাঁওখনক আজীৱন প্ৰতিস্ফুট কৰে।
1: এয়া কেৱল এজন দুজনৰ কাহিনীয়ে নহয়, গাঁৱৰ ধূলিমাটিত জীৱন কটোৱা প্ৰতিজন ব্যক্তিৰেই ভাল লগা অথচ ক'বলৈ ৰৈ যোৱা কিছু কথা।

0: গাঁৱত নাপায় কি, নেদেখে কি, নাথাকে কি, সেয়ে কবিয়ে কৈ গৈছে।
1: শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁতল সৰা। শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মূলৈ বেপাৰ কৰে। চালত কোমোৰা লাও জিকা ভোল ভঁৰালৈ জহা ধান, গোহালিত গৰু পুখুৰীত মাছ বাৰীত তামোল পাণ।
2: শুৱনি গাঁও, যি গাঁৱত থাকিলে উমান পোৱা যায় প্ৰতিটো ঋতুৰেই সুকীয়া মানসিকতা। গ্ৰীষ্মই প্ৰখৰ ৰ'দৰ উত্তাপত গাঁৱৰ ৰাইজৰ সংগ্ৰামৰ ছবি দাঙি ধৰাৰ সমান্তৰালকৈ সেই ৰাইজৰ বুকুৰ উত্তাপ উটুৱাই সেউজীয়া সপোনৰ বাট দেখুৱাই বৰ্ষা ঋতুৱে।
0: তাৰ লগে লগে আকৌ প্ৰকৃতিক নতুন ৰূপত নতুন ৰহণেৰে সজাই পৰাই তুলি ধৰে শৰতে, যাৰ স্পৰ্শ আকুলতাত জোনাক নামে, নিয়ৰ সৰে, শেৱালি কহুৱাই মিচিকি হাঁহে। শৰতে সজোৱা সেউজীয়া পথাৰক সোণোৱালি কৰে হেমন্ত ঋতুৱে।
2: শীতৰ জাৰৰ প্ৰকোপত জোহালৰ স্মৃতিয়ে বুকুত সাঁচ মহুৱাই যায় অজস্ৰজনৰ। এই শীততেই আকৌ পথাৰৰ লখিমী ঘৰৰ চোতাল পায়হি, যাৰ পৰশত আকৌ এটি নতুন সাজ পিন্ধে প্ৰকৃতিয়ে, বসন্তৰ সাজ, যি সাজত প্ৰাণ চঞ্চল হৈ পৰে সকলোৰে।
0: এই ধৰক আনন্দত আত্মহাৰা হৈ আয়ুৰ চোতালত কোনোৱে গায় বিহুগীত, আকৌ কোনোৱে নাচে ঢোল পেঁপাৰ লহৰত।

0: এই গাঁও য'ত সকলো এক, য'ত এখন ঘৰ চোতালী সকলোৰে,
1: য'ত সকলোৱে মিলি ভগৱানক পূজে,
0: য'ত আপোনাৰ পথাৰ মানে আমাৰ পথাৰ,
1: য'ত আপোন আপোন লাগে।
0: সঁচাকৈ গাঁওখনি মোৰ বুকুৰে আপোন।

ইমান পৰে শ্ৰোতাসকলে এই শুনি গাওঁ বুকুৰ আপোন শীৰ্ষক সংগীতালক্ষ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: बौद्ध धर्म तथा रामायण की साझा विरासत में दिखाई देते हैं। उन्होंने कहा कि इस वर्ष दोनों देश राजनयिक संबंधों की स्थापना की 70वीं वर्षगांठ मना रहे हैं, जो द्विपक्षीय संबंधों में एक महत्वपूर्ण उपलब्धि है। गृहमंत्री अमित शाह आज मेघालय के शिलांग में उत्तर पूर्वी परिषद के 73वें पूर्ण सत्र की अध्यक्षता करेंगे। बैठक में पूर्वोत्तर क्षेत्र के विकास से जुड़े विभिन्न मुद्दों और परियोजनाओं की प्रगति की समीक्षा की जाएगी। अमरीकी प्रतिनिधि सभा ने राष्ट्रपति डोनाल्ड ट्रंप को ईरान के खिलाफ आगे की सैन्य कार्रवाई से रोकने के लिए एक प्रस्ताव पारित किया है। यह चौथी बार है जब प्रतिनिधि सभा ने ट्रंप की युद्ध संबंधी शक्तियों को सीमित करने की कोशिश की है। पहली विश्व योगासन खेल चैंपियनशिप आज गुजरात के अहमदाबाद में शुरू हो रही है। प्रधानमंत्री नरेंद्र मोदी आज वीडियो कॉन्फ्रेंसिंग के माध्यम से इस कार्यक्रम में शामिल होंगे। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা, ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন শুনানিৰ বাবে অগ্ৰাহ্য আৰু শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। এতিয়া শুনক বিতং বাতৰি। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰী আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰাৰ পাছত ৰাষ্ট্ৰপতি ভৱনত স্থাপন কৰা 11টা ধ্ৰুপদী ভাষাৰ পুথিভঁৰাল গ্ৰন্থকুটিৰ দৰ্শন কৰে। এই বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে এই কুটিৰত অসমৰ সাঁচিপতীয়া পুথি, সাঁচিপাত প্ৰস্তুত আৰু লিখনৰ ঐতিহ্য সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰ অনুষ্ঠানৰ সহযোগত সংগৃহীত এই অমূল্য সম্পদসমূহে নতুন প্ৰজন্মক অসমৰ সমৃদ্ধ ঐতিহ্য আৰু জ্ঞান সংস্কৃতিৰ সৈতে পুনৰ সংযোগ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 500ত অসমীয়া গ্ৰন্থ আৰু সাঁচিপতীয়া পুথিৰে সমৃদ্ধ এই পুথিভঁৰালে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰা বুলি পুথিভঁৰালৰ বিষয়ববীয়ে প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। যোৱা শিক্ষাবৰ্ষত 55,198 বিদ্যালয় পঞ্জীয়ন হৈছিল যদিও 51,024 বিদ্যালয়

0: হে পৰ্টেলত গছপুলি ৰোপণৰ তথ্য আপলোড কৰিছিল। বাকী থকা বিদ্যালয়সমূহকো পৰ্টেলত তথ্য দাখিল কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত কাইলৈ বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই উপলক্ষে গছপুলি ৰোপণৰ লগতে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তন। ৰাজ্যিক ফুল কপৌ ফুলৰ ৰঙেৰে নীলা আৰু বেঙুনীয়াৰ সমাহাৰেৰে গুৱাহাটী মহানগৰীক নতুন ৰূপ দিবলৈ ওলোৱা অভিযান কাইলৈ দিছপুৰৰ পৰা আৰম্ভ কৰা যুঁজা চলোৱা হৈছে বুলি স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰিছে। তেওঁ কালি গুৱাহাটীত সাংবাদিকৰ আগত কয় যে এজাৰ আৰু কাঞ্চন গছ ৰোপণেৰে গুৱাহাটীখনক বেঙুনীয়া মহানগৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাই বিধায়কগৰাকীয়ে কয় যে কাইলৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কপৌ ফুলৰ লগতে থলুৱা প্ৰজাতিৰ উদ্ভিদ এজাৰ আৰু কাঞ্চন ৰোপণৰ বাবে বাছি লোৱা হৈছে।
1: গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, খৰগৰ পৰা দেৱতায়ো চাগে ৰলাগি চাব গুৱাহাটী। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাখন। প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছো কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত। এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম, গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰেই হওক কাঞ্চনেই হওক এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আনকি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।
0: দিছপুৰ ক্লক টাৱাৰৰ তলত এজাৰ পুলি ৰোপণেৰে অভিযান আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিধায়কগৰাকীয়ে কয় যে প্ৰতিটো সমষ্টিত এক লাখকৈ গছপুলি ৰোপণ কৰা হ'ব। তেওঁ কয় যে আধুনিক সা সুবিধা, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সুবিধা বৰ্ধনৰ লগতে গুৱাহাটীৰ নিজাববীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্যে পাৰ্পল চিটি অভিযানৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। জাগীৰোড সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোড সমজিলাৰ আয়ুক্ত আৰু বন বিভাগৰ কেইবাগৰাকীও বিষয়াৰ সৈতে সোণাইকুছি পাহাৰ এলেকা পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ এই অঞ্চলটোৰ সমস্যাসমূহৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে সোণাইকুছি পাহাৰ আৰু বনৰীয়া হাতীৰ মুক্ত বিচৰণভূমি আৰু জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। আনহাতে চোৰাং চিকাৰী কাৰ্যকলাপৰ ফালৰ পৰা অঞ্চলটো স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হয়। বিধায়কগৰাকীয়ে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হৈ হস্তিকুলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি চোৰাং চিকাৰ ৰোধ কৰাৰ বাবেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। দৰং জিলাৰ মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ থিতাতে নিহত হয়।

0: এই ঘটনাত আন দুজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। নিহত লোকজন বিদ্যুৎ ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। আহত দুজনক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চাপ্লাই গাঁৱত অভিযান চলাই 1 কিলোগ্ৰাম ভাং জব্দ কৰাৰ লগতে দীপক দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। দুদিনীয়া সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগে অনাগত সময়তো নিষিদ্ধ ড্ৰাগছ মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন শুনানিৰ বাবে অগ্ৰাহ্য। আৰু শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে আশিকী টু চিনেমাখনৰ পৰা কেইটিমান গীত। প্ৰথমেই শুনক অৰিজিৎ সিঙৰ কণ্ঠৰ এই গীতটি।

একক সিনেমাৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে আশিকিটো চিনেমাখনৰ পৰা গীত কেইটিমান শুনিলে। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে আইদেউৰ পুলনী।

0: আইডিয়া ইকনমিৰ সহশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতা আইডিসকল, আজিৰ বুলনিত আমি আলোচনা কৰিবলৈ লৈছো গ্ৰীষ্মৰ দিনৰ বিভিন্ন ধৰণৰ চৰবত। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে খাদ্য বিশেষজ্ঞ পম্পী শৰ্মা খাউন। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছো।
1: আপোনালোককো ধন্যবাদ জনালো এই সুন্দৰ অনুষ্ঠানটোৰ কাৰণে মোক নিমন্ত্ৰণ কৰি আনিলে।
0: আৰু এইটো আমাৰ মহিলাৰ অনুষ্ঠান, মহিলা মানে আমি যদিও বিভিন্ন কামত ব্যস্ত থাকো কিন্তু আমাৰ ৰন্ধা বঢ়াটো একো এটা নিচা জানো বাইদেউ, সেইটো আমি প্ৰায় সকলো মহিলাই কৰি ভাল পাওঁ। সুন্দৰকে এসাঁজ ৰান্ধি দিওঁ, সুন্দৰ কিবা এটা বস্তু ঘৰুৱা বস্তু তৈয়াৰ কৰোঁ, স্বাস্থ্যসন্মত কিছুমান বস্তু তৈয়াৰ কৰোঁ। আৰু এনেবোৰ কথাই যাতে শ্ৰোতাৰ মাজলৈ যায় আমাৰ আইডিয়া বুলনিৰ এইটো এটা উদ্দেশ্য।
1: হয়, মই আগতেও চাইছোঁ, মানে শুনিছোঁ আইডিঅ' বুলনি গোটেই অনুষ্ঠানবোৰ খুব ভাল লাগে আৰু খুব সহজ সৰলকৈ আপোনালোকে অনুষ্ঠানটো উপস্থাপন কৰে, সেইটো এটা খুব ভাল লগা দিশ। যিহেতু আমি মহিলাসকলে সাধাৰণভাৱে কথাখিনি বুজাই দিলে খুব ভাল পাওঁ,
0: সেইটো শ্ৰোতাসকলে বুজি পায়।
1: বুজি পায়।
0: আৰু আজি আমি ইতিমধ্যে শ্ৰোতাক কৈছোৱে যে আমি গ্ৰীষ্মৰ দিনত, যিহেতু এতিয়া গৰম কাল আৰু জেঠ মাহ পৰিছে, জেঠত আমাৰ গৰম আৰম্ভ হৈছে বহাগৰ পৰাই, তথাপিতো জেঠৰ পৰা ইয়াৰ তাপমাত্ৰাটো বেছি
1: বাঢ়ি আহে
0: আৰু যাৰ কাৰণে আমি চৰবত বা পানীয় আমি পান কৰা অত্যন্ত উপকাৰী আমাৰ কাৰণে আমি উচিত। এতিয়া আমি বিভিন্ন ধৰণৰ কথাই আজি আপোনাৰ লগত, কিন্তু প্ৰথমতে আপুনি যদি অকণমান উপকাৰিতাৰ বিষয়ে কয়।
1: হয় হয়, আচলতে ক'বলৈ গ'লে আমাৰ থলুৱা উপাদানসমূহৰ পৰা প্ৰস্তুত কৰা খাদ্যই হওক বা চৰবতজাতীয় পানীয়ই হওক খুব বেছি উপকাৰী। যিহেতু আমাৰ থলুৱা খাদ্যসমূহত আমি যোনখিনি বিচাৰোঁ, খনিজ পদাৰ্থ, ভিটামিন বা এণ্টি অক্সিডেণ্ট, আমি যোনখিনি সাধাৰণ আমাৰ থাকিব লগা গোটেই উপাদানখিনি পোৱা যায়, তাৰোপৰি বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ। আচলতে বজাৰৰ ৰঙীন পানীয়খিনিতকৈ আমি ঘৰতে প্ৰস্তুত কৰি, অকল পানীয় বুলিয়েই নহয়, সকলো খাদ্য যদি ঘৰত প্ৰস্তুত কৰি খাওঁ খুব স্বাস্থ্যসন্মত আৰু খুব গুণসম্পন্ন হয়, আচলতে খুব ভাল হয়।
0: আৰু গৰমকালীন সেইকাৰণে চৰবতৰো বিভিন্ন ধৰণৰ
1: উপকাৰিতা আছে।
0: অনুষ্ঠানৰ প্ৰথমতে আমি আজি আপোনাৰ পৰা থলুৱা ফল মূল, পাচলি, ফুল ইত্যাদিৰ দ্বাৰা কেনেধৰণে প্ৰস্তুত কৰিব পাৰি, চৰবত প্ৰস্তুত কৰিব পাৰি, এই বিষয়ে শুনিম। প্ৰথমতে বাইদেউ আপুনি থলুৱা ফল মূলৰ বিষয়ে আমাক কওক।
1: হয় হয়, আচলতে ক'বলৈ গ'লে মই আগতেও কৈছোঁ বজাৰৰ ফল মূলবোৰতকৈ আমাৰ থলুৱা ফল যেনে বগৰী, আমলখি আৰু কল, ভীমকল, আৰু তাৰ উপৰিও আপোনাৰ পাচলিৰ ভিতৰত আছে কোমোৰা, জাতিলাও আৰু বিভিন্ন ধৰণৰ পাচলি আছে, আৰু লগতে এল'ভেৰা আছে, আৰু লগতে ফুলৰো বহুত তেনেকুৱা গুণাগুণ আছে। যিহেতু জবা ফুল আমি চবেই জানো বহুত ভাল উপকাৰী গুণাগুণ থকা, অপৰাজিতা ফুল, এই আটাইবোৰ উপাদানেৰে বিভিন্ন ধৰণৰ চৰবত প্ৰস্তুত কৰিব পৰা যায় আৰু খুবেই গুণসম্পন্ন হয়। যেনে ধৰক এল'ভেৰা, এল'ভেৰা আমাৰ ছালৰ কাৰণে খুব ভাল, এল'ভেৰাক ছালকুঁৱৰী বুলিও কোৱা হয় অসমীয়াত, খুব বেছি ভাল হয়। আৰু আজিকালি আয়ুৰ্বেদিক প্ৰতিটো দৰৱতে আচলতে এল'ভেৰাৰ গুণাগুণ, আয়ুৰ্বেদিক বুলি নহয় বিভিন্ন ধৰণৰ দৰৱতে পোৱা যায়, যিহেতু তেনেকৈ আমি ঘৰতে এল'ভেৰাৰ চৰবত প্ৰস্তুত কৰিও খাব পাৰোঁ।
0: সেইটো
1: হয় আমি কি কৰিব লাগিব, আচলতে মই অকণমান কৈ লওঁ, মই কিন্তু যিহেতু চহৰতে থাকোঁ কিন্তু মই

0: মোৰ ফুলৰ বাগানৰ টাবত লগাই লৈছো, যিহেতু বজাৰত কিনাতকৈ ঘৰৰ বস্তুবোৰ বেছি উপযোগী, সেইদৰে লগাই লৈছো। আৰু তাৰ পৰা এল'ভেৰাটো কাটি আনিব লাগে, কাটি আনি প্ৰায় 10-15 মিনিট সময় থিয় কৰাই ৰাখিব লাগে। এইটো কাৰণে এল'ভেৰাৰ এটা হালধীয়া পদাৰ্থ এটা ওলায়, ৰস এটা ওলায়, যোনটো মানে শৰীৰৰ কাৰণে হানিকাৰক, ক্ষতিকাৰক। সেইখিনি থোৱাৰ পাছত যেতিয়া গুচি যাব, তাৰ পৰা ধুনীয়াকৈ এল'ভেৰাডাল ধুব লাগে। ধুই ওপৰৰ সেউজীয়া অংশ কাটি পেলাই যোনটো জেল আছে সেইটো চামুচৰ সহায়েৰে উলিয়াই ল'ব লাগে। আৰু মিক্সি জাৰত সেই এল'ভেৰাখিনি ল'লে তাতে হিচাপ অনুসৰি পানী আৰু অকণমান জিৰা গুড়ি ল'ব লাগে। জিৰা গুড়ি মানে আচলতে হজম কৰে, জিৰাই অকণমান জিৰা গুড়ি ল'ব। আৰু জিৰা গুড়িটো সদায় ঘৰত প্ৰস্তুত কৰি ল'ব। মই সাধাৰণতে যি অনুষ্ঠানতে নাযাওঁ, আচলতে মই নিজেও ঘৰত ব্যৱহাৰ কৰোঁ, সেইকাৰণে সকলোকে সেইটো ক'বলৈ চেষ্টা কৰোঁ। জিৰা কিনি আনিলে, কিনি আনি ধুলে, ধুই শুকুৱাই ধুনীয়াকৈ মিক্সিত গুড়ি কৰি সেইখিনি পাউডাৰ প্ৰস্তুত কৰিব লাগিব। সেইদৰে কৰি খালে বজাৰত বিভিন্ন ৰং বা কিবা মিল হৈ থাকিব পাৰে, কিন্তু এইদৰে কৰিলে খুব বেছি ভাল হয় ঘৰত, জিৰা গুড়ি স্বাস্থ্যৰ কাৰণে উপযোগী। সেই জিৰা গুড়ি ল'লে আৰু লগতে অকণমান ক'লা নিমখ বা সন্ধক নিমখ ল'ব পাৰে, তেতিয়াও হজম কৰে। আচলতে ক'লা নিমখে হজম কৰাত সহায় কৰে। আৰু লগতে চেনিটো আজিকালি খাব নালাগে, পৰাপক্ষত চেনি নোখোৱাই বেছি ভাল। তেতিয়া আপুনি তাৰ ঠাইত তালমিচিৰ ব্যৱহাৰ কৰিব পাৰে, যিহেতু তালমিচিও স্বাস্থ্যৰ পক্ষে উপকাৰী, বা তালমিচি নাথাকিলে অকণমান গুড়ো ল'ব পাৰে। সেই গোটেইখিনি ধুনীয়াকৈ মিক্সিত মাৰি ল'লে আৰু এখন চাকনিৰ সহায়েৰে চাকিলে, আৰু তাতে শেষত অকণমান নেমু চেপি ল'লে আচলতে টেষ্টটো খুব ধুনীয়া হয়। অকণমান নেমু চেপি সেইদৰে এল'ভেৰাৰ জুচটো প্ৰস্তুত কৰিব পাৰে। আৰু ফ্ৰিজত ৰাখিলে এসপ্তাহলৈকে কিন্তু খুব ধুনীয়াকৈ থাকে। এসপ্তাহলৈকে প্ৰস্তুত কৰি ফ্ৰিজত ৰাখিব পাৰে। তাৰ ভিতৰতে আৰু এটা মই ক'ব বিচাৰিছোঁ, পাতে গজা বুলি কয় দুপৰ টেঙা। দুপৰ টেঙা বহুত বেছি উপকাৰী, সাধাৰণতে কিডনীত পাথৰ বা তেনেকুৱা বিভিন্ন পেটৰ ৰোগৰ কাৰণেও বহুত ভাল হয়। আৰু দুপৰ টেঙাত সেইদৰে চৰবত প্ৰস্তুত কৰিব পাৰি। দুপৰ টেঙা পাতটো আনিলে, আনি ধুনীয়াকৈ ধুই ল'লে, সেই মিক্সিতে দি তাতে অকণমান একেখিনি উপাদানেই লাগিব, ক'লা নিমখ, জিৰা গুড়ি আৰু লগতে অকণমান নেমু চেপি হিচাপ অনুসৰি পানী দি সেইখিনি জুচ প্ৰস্তুত কৰি সেইখিনি খাব পাৰে। খুব ভাল হয় আচলতে, চাটনি হিচাপেও খাব পাৰে। কিন্তু
1: আৰু আমাৰ যেতিয়া গৰমকালীন এনেকুৱা যেতিয়া আলহী আহে, তেওঁক যদি এনেকুৱা এগিলাচ আমি চৰবত দিব পাৰো, আগবঢ়াই দিব পাৰো, আমাৰো ভাল লাগিব,
0: ভাল লাগে,
1: তেওঁৰো ভাল লাগিব। ইমান স্বাস্থ্যসন্মত
0: শীতল পানী
1: আৰু আমাৰ ফালৰ পৰা দিওঁ।
0: আৰু গৃহিণী আচলতে গৌৰৱ বুলিয়েই ক'ব লাগিব। আমি গৃহিণীসকল, মাতৃ গৃহিণী সকলোৱে যেতিয়া সন্তানকেই হওক বা আলহী অতিথিকেই হওক, ঘৰৰ বেলেগ সদস্যসকলকে হওক, যেতিয়া নতুন কিবা এটা সোৱাদ, ঘৰুৱা সোৱাদ দিবলৈ পাওঁ, খুব ভাল লাগে। আৰু বিশেষকৈ ল'ৰা ছোৱালীবোৰে ৰঙীন বস্তু ভালেই পায়, তেনেকুৱা কথা পাতোঁ।
1: আৰু এতিয়া বতৰৰ ফল উপলব্ধ আৰু গৰমকালীনে বেছিভাগ ফল মূল বজাৰত উপলব্ধ হয়, আমাৰ বাৰীয়ে ঘৰে হয়, তেনেকুৱাটো বাইদেউ বহু ধৰণৰ ফল মূল আছে, এই বিষয়ে আমাক অকণমান কওকচোন।
0: হয় হয়, তেনেকুৱা আপোনাৰ ঘৰুৱা ফলৰ ভিতৰত মই আৰু এটা উপকাৰী ক'ব বিচাৰিছোঁ, ভীমকল। ভীমকল খুব বেছি উপকাৰী আৰু ভীমকল পেট ঠাণ্ডা কৰি ৰাখে, ভীমকল খাব লাগে। আৰু ভীমকলৰ জোৰণি বুলি কোৱা হয়, মই জোনবিধ চৰবতৰ কথা ক'বলৈ ওলাইছোঁ,
1: এইটো আমাৰ এটা
0: পৰম্পৰাগত খাদ্য হয়,
1: যেনেকৈ চাউলৰ জোৰণি,
0: হয় হয়,
1: বিভিন্ন ধৰণৰ
0: হয়, থেকেৰাৰো জোৰণি। আচলতে এইকাৰণেই জোৰণি বুলি কোৱা হয়, পেট ঠাণ্ডা পেলায়, জোৰ পেলাই দিয়ে, সেইটো কাৰণে শব্দটো জোৰণি। আৰু খুব, কিন্তু অসমীয়া শব্দবোৰ শুনিবলৈ খুব শুৱলা, খুব ভাল লাগে শুনি। আৰু সেইদৰে আপোনাৰ ভীমকল ধুনীয়াকৈ বাকলিটো গুচাই গোল স্লাইচ বা কাটি ল'লে, টুকুৰাকৈ কাটি ৰাতি তিয়াই থৈ দিলে, আৰু লগতে অকণমান তালমিচি দিব পাৰে। নিদিলেও হয়, যিহেতু প্ৰাকৃতিক মিঠা এটা থাকেই ভীমকলত। আজিকালি যিহেতু সকলো চুগাৰ পেচেণ্ট বা ডায়েবেটিছ থাকে, ইমান খাব নিবিচাৰে মিঠাটো, নিদিলেও হয়। আৰু সেইখিনি ৰাতিপুৱা খুব ধুনীয়াকৈ এখন চালনীত হাতেৰে বা চামুচ বা হেতাৰ সহায়েৰে ধুনীয়াকৈ মিহি কৰি ৰসখিনি উলিয়াই ল'লে, তাতে অকণমান পানীও দিলে, বা ল'ৰা ছোৱালী কমন আইচৰ কিউব দিব পাৰে, সিহঁতিটো অকণমান ষ্টাইলিছকৈ দিলে বা অলপ ঠাণ্ডাটো ভাল পায়, সেইদৰে দিব পাৰে। আৰু লগতে অকণমান নেমু চেপিব পাৰে, নেমু চেপিলে অকণমান টেঙা মিঠা এটা সোৱাদ আহিব। যদি নেমু বেয়া পোৱা সকলে নেমু নেচেপিলেও হ'ল, সেইদৰেও খাব পৰা যায়, খুব ভাল। আৰু এবিধ মই কওঁ, মানে মোৰ আগতে আইতাহঁতে মাহঁতে কৰা মই দেখিছোঁ, আপোনালোকে জানে নাই নাজানো, অৱশ্যে জানিবও পাৰে, বুট, যোনটো আমাৰ দেশী বুটটো, হয়, বুটৰ পানী, বুটটো খুব ধুনীয়াকৈ ধুব লাগে, ধুই ৰাতি শুকানে ধুলে, ভালকৈ ধুলে, ধুই ভাল পানীত, ফিল্টাৰৰ পানীত তিয়াই ভালদৰে ঢাকি ৰাখিলে গোটেই ৰাতিটোৰ কাৰণে, আৰু পিছদিনা সেই বুটৰ পানীখিনিত অকণমান মিচিৰি দি বা ক'লা নিমখ দি খাব লাগে। খুব পেট ঠাণ্ডা কৰে, পেটৰ বিভিন্ন সমস্যা দূৰ কৰে।

0: যিহেতু মানুহবোৰ খেতিলৈ যায়, সেই তেতিয়া গৃহিণীসকলে মানে এইদৰে ভীমকলৰ জোৰণি হওক, বুটৰ পানী হওক, বা চাটুগুৰি, বুটৰ পৰা যোনটো গুৰি চাটুগুৰি, আৰু আমাৰ টুকমাহ সকলোৱে জানে, এতিয়াতো চিয়াচিট বুলি খুব ভাইৰেল হৈছে। একচুৱেলি কথাটো ক'বলৈ গ'লে আজিকালি মানুহবোৰ বহুত সচেতন, কিন্তু আগৰ মানুহখিনিয়ে তেতিয়াৰ পৰা এইবোৰ খাই আছে। আগৰখিনি প্ৰচাৰ নাছিলে বা ইমান জনা নগৈছিলে।
1: এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ মানে মাধ্যমৰ কিতাপে হওক বা মেগাজিনে হওক, আপোনালোকে যেনেকে বিভিন্ন ধৰণৰ কিতাপ বা আলোচনা লিখনিবিলাক প্ৰকাশ হয়, আগতে সেইটো মাধ্যম নাছিলে, যাৰ কাৰণে আমি আচলতে
0: জনা নাছিলো বস্তুবোৰ। আৰু এতিয়া কিন্তু সেইটো ক'ব লাগিব, চব সংবাদ মাধ্যমৰ পৰা, সকলো মাধ্যমৰ জৰিয়তে আমি মানে বহুত জানিব পাৰিছো, শিকিছো। আৰু এতিয়া যিহেতু ডিটক্স ৱাটাৰ যোনটো মানে শীতল পানী, অতি
1: চবেই
0: সেইটো মই ক'ব বিচাৰিছোঁ, ডিটক্স ৱাটাৰটো এনেও মানুহৰ গৰম দিনত যিহেতু আমি বহুত বেছি ঘামো, আমি পানী বেছি খাব লাগে, সেইকাৰণে সাধাৰণতে গৰম দিনত আমাক পানী থকা ফল, তৰমুজ হওক বা যিকোনো ধৰণৰ পানী থকা ফল, আমাক জাতিলাও বা এনেকুৱা ফল বা পাচলি বেছি খাব কয়। যিহেতু ঘামি থাকিলে আমাৰ ঘামটো ওলাই গ'লে আমাৰ অলপ শৰীৰৰ দুৰ্বলতা আহে, সেইটো কাৰণে পানীজাতীয় বস্তু বেছি খাব লাগে। তাৰ কাৰণে ডিটক্স ৱাটাৰটো খুব ভাল ঘৰুৱাভাৱে একেবাৰে প্ৰস্তুত কৰা, ৰাতি এক চামুচমান টুকমাহ দি থলে এটা বটলত, বা যিকোনো মাটিৰ পাত্ৰটো থ'ব পাৰে, বা আইনাৰ বটল যিহতে সুবিধা, থলে তাতে অকণমান কেঁচা হালধি কাটি, টুকুৰা টুকুৰ যিহেতু থাকেই কেঁচা হালধি, তাত দি দিলে অকণমান ডালচেনি এটা টুকুৰা দিলে, আৰু নেমু দিব পাৰে। নেমুটো অৱশ্যে 8-9 ঘণ্টাতকৈ বেছি হ'লে অলপ তিতা ভাৱ এটা আহে, সেইকাৰণে মই সদায় মানে ছাজেষ্ট কৰোঁ নেমুটো শেষত দিবলৈ, মানে ৰাতিপুৱা ধৰক উঠি অকণমান নেমু দি দিব পাৰে, তেনেকৈ দিব পাৰে। আৰু তাতে বিভিন্ন, আজিকালিতো বিভিন্ন ধৰণৰ ফল বা পাচলিও মানুহে পুদিনা পাত দিব পাৰে, সেইটো খুব ভাল হয়। তেনেকৈ থৈ দিলে এতিয়া ধৰক আপোনালোকে দিনটোলৈ কামলৈ ওলাই আহে, সেইদৰে যদি কৰি আনে আপোনালোকৰ কাৰণেও ভাল, যিটো আনিলে লৈ আনিলে আপুনি তাতে পানী খাই থাকিলে, আৰু যেতিয়া পানী কম হয় আৰু অলপ পানী মিলাই দিলে তাতে, সেইখিনি দিনটো মানে ধুনীয়াকৈ আপোনালোকৰ শীতল কৰি ৰাখে
1: স্বাস্থ্যটো।
0: হয়, সেইটো ৰাতি থৈ পেলাই পিছদিনা খাব পাৰে, বা 3-4 ঘণ্টাৰ পাছতো খাব পাৰি, কিন্তু ধৰক গোটেই 7-8 ঘণ্টা থাকিলে বেছি ভাল হয়।
1: আৰু এটা ফল মূল বুলি কওঁতে মনত পৰিছে, আজি মানে অকণমান শৈশৱৰ দিন হৈছে আমাৰ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি স্কুলৰ পৰা যেতিয়া আহোঁ, আমাক কিছুমান গুড়িৰ চৰবত দিছিলে, বগৰী গুড়ি, তাৰপিছতে ঔ টেঙাৰ গুড়ি, তেনেকুৱা নাছিলে এই বিষয়েতো আছে, আপুনি জানে, আমাক কওকচোন।
0: হয় হয়, বগৰী গুড়িটো ক'বই নালাগে, বহুত দুৰ্বলতা আছে মোৰ এতিয়াও, আৰু মই এতিয়া বগৰী গুড়ি আৰু ঔটেঙা গুড়ি মোৰ কিন্তু মই ঘৰত এতিয়ালৈকে ইমান প্ৰস্তুত কৰিব লগা হোৱা নাই, এইকাৰণে যে মোৰ মায়ে খুব প্ৰস্তুত কৰে এইবোৰ, আৰু মোক মায়ে দি পঠায়, পদ্ধতিখিনি জানো কৰোঁ। কিন্তু হয়, ঔটেঙা বিষয়ে কওঁ প্ৰথম, ঔটেঙা ধৰক, ঔটেঙাৰ যোনটো ছিজনত ঔটেঙাখিনি আনিলে ধুনীয়াকৈ ধুই মেলি টুকুৰা টুকুৰ কৰি কাটি ৰ'দত অলপ খুন্দিব লাগিব, খুন্দি অকণমান ৰ'দত শুকোৱালে, আৰু বেছিকৈ অলপ যেতিয়া শুকাব তেতিয়া ভালদৰে ঢেঁকীত খুন্দিব লাগে। আজিকালি যিহেতু ঢেঁকী নাই, বহুতে মিক্সিতে কৰে, কিন্তু মই সেইটো পদ্ধতিতে কৈছোঁ, ঢেঁকীত খুন্দিলে, খুন্দি ধুনীয়াকৈ চালিলে, চালি পাউডাৰখিনি এটা টেমাত ভৰাই ৰাখিলে, সেইটো ধৰক আপোনাৰ এবছৰ দুবছৰলৈকে খুব ভাল হৈ থাকে। আৰু যিমানে এইবোৰ বস্তু পুৰণা হয় উপকাৰিতাটো কিন্তু বেছিহে
1: হয়।
0: আৰু সেই ধৰক ঔটেঙা গুড়িটো আপুনি এক চামুচ পানীত দি থলে, ৰাতিয়ে দি থলে, ৰাতি তিয়াই থলে, তাৰ লগতে চেনি দিব পাৰে বা তালমিচিৰি দিব পাৰে, সেইখিনি দি তিয়াই ৰাখিলে ৰাতিপুৱা ধুনীয়াকৈ চাকি, তাতে অকণমান ক'লা নিমখ দি সেইখিনি ফ্ৰিজত ৰাখি থৈ দিয়ক, ল'ৰা ছোৱালী স্কুলৰ পৰা আহিলেও দিব পাৰে, কোনোবা অতিথি আহিলেও দিব পাৰে, ঠিক সেইদৰে মানে খুব ভাল স্বাস্থ্যসন্মত। তাৰোপৰি আমি মাছৰ জোলো ৰান্ধি খাব পাৰোঁ, দালি খাব পাৰোঁ, মানে বিভিন্ন ব্যঞ্জনত পাৰোঁৱেই, কিন্তু 12 মাহেই আমি ব্যৱহাৰ কৰিব পাৰোঁ আচলতে।
1: হয়,
0: বগৰী গুড়িটো তেনেকৈ বগৰীৰ সময়ত বগৰী আনিলে, আনি ধুই শুকুৱাই ঢেঁকীত খুন্দি থলে, বা যদি ঢেঁকী নহ'লেও মিক্সিত খুন্দি গুটিখিনি আঁতৰাই ল'ব লাগে অলপমান, সেইখিনি চালি ৰাখিলে, চালি সেইদৰে টেমাত ভৰাই ৰাখিলে, আৰু তাতে পানীত তিয়াই, যোনটো একেটা পদ্ধতিয়ে হয় গোটেইকেইটাৰ। আৰু ইয়াত ধৰক আপোনাৰ অকণমান তালমিচিৰি বা গুড় লাগিব, যিহেতু কিছুমান অকণমান টেঙা থাকে বেছি পকৰিটো, আৰু সেইদৰে চৰবতখিনি প্ৰস্তুত কৰি খাব পাৰিব।
1: আমি যিহেতু শুকান ফল মূলৰ কথা পাতিছোঁ, বৰ্তমান আমাৰ আম উপলব্ধ, কেঁচা আম হওক, আম এই দ্বাৰাওতো বিভিন্ন ধৰণৰ চৰবত
0: বহুত ভালকে কৰিব পৰা যায়।
1: আপুনি যদি আমাক কেঁচা আম আৰু এটা পকা
0: আমৰ, নিশ্চয় ক'ম। তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ, বগৰী গুড়ি চৰবতৰ কথা ক'লো, অকণমান পাহৰি গৈছিলোঁ, বগৰী আপোনাৰ বগৰী আৰু গুড় ধুনীয়াকৈ অকণমান ক'লা নিমখ দি সানি শুকাই পেলাই লাডু নিচিনাকৈ, এটা এটা বৰি যিটো, তেনেকৈ আপোনাৰ শুকুৱাই

0: যদি বৈয়ামত ভৰাই ৰাখে তেতিয়াও খাব পৰা যায়, খুব হজম হয়, পেটৰ কাৰণে ভাল।
1: বগৰী, গুড় আৰু
0: হয় ক'লা নিমখ গোটেইখিনি সানিলে, সানি পেলাই পগাবও পাৰে, আপোনাৰ গেছত পগাই ল'বও পাৰে, ধুনীয়া বৰি বৰি যোনবোৰ আমি আজিকালি হজমিবোৰ পাওঁ যে, গম পাইছেনে? আৰু আপোনাৰ মনত আছে নাই জানো, আমি আগতে স্কুলত থাকোঁতে এটা দীঘল সৰুক্ষীণ পেঞ্চিলৰ নিচিনা এটা এনেকুৱা এডালত খুব সোমাই থাকে, খুব ভাল লাগে খাই। আৰু ঠিক সেইদৰে তেতেলি, তেতেলিটো আগতে ইমানেই ভাল পাওঁ, আৰু তেতেলিৰ যোনটো মৰ্তনটো, তাতে চিনেমা এক্টৰ এক্ট্ৰেছৰ ফটো থাকে, সেইটো মানে কোনে কিমান আমি কালেকশ্যন কৰোঁ, খুব ভাল লাগে। আচলতে এইবোৰ আমাৰ খুব উপকাৰী বস্তু আৰু আমাৰ থলুৱা বস্তু, সেইটোৱে আমাৰ বহুত ভাল লাগিছিলে আৰু খুব স্বাস্থ্যসন্মত। তেতিয়া কিন্তু আজিৰ তুলনাত বেমাৰ আজাৰ কম আছিলে, যিহেতু চব বস্তু হেলদি বা আমি বাৰীতে পোৱা বস্তু আছিলে। এতিয়া অৱশ্যে ইমানখিনি পোৱাটো সম্ভৱো নহয়, তথাপি তাৰ মাজতে আমি ধৰক যদি যিখিনি খাব লগাখিনি বা যোনখিনি আমি থলুৱা ল'ব পৰা যত্নখিনি যদি লওঁ, নিজে ঠিকে থাকিম। হয়, এতিয়া আহোঁ কেঁচা আমৰ। হয়, আপুনি আমৰ কথা কৈছিলে, এতিয়া যিহেতু আমৰে বতৰ আৰু কেঁচা আম পুৰিব পুৰিব পাৰে, এখন ধৰক গেছতেই হওক বা জুইতেই হওক খুব ধুনীয়াকৈ পুৰি ল'লে, বা পুৰি ল'ব নোৱাৰিলে বইল কৰি ল'ব, বইল কৰি যোনটো সুবিধা হয়, বইল কৰি বাকলিটো গুচাই মাজৰ শাকখিনি সেইখিনি উলিয়াই এটা মিক্সিৰ জাৰত দিব লাগে। তাতে হিচাপ অনুসৰি নিমখ দিলে, চেনিৰ ঠাইত কিন্তু মই গুড় বা সদায় তালমিচিৰিটো ব্যৱহাৰ কৰিবলৈ কওঁ, সেইখিনি দিলে এটা পেষ্ট বনাই ল'লে, খুব বেছি পানী দিব নালাগে। আৰু সেই পেষ্টখিনি বনাই আপুনি এটা এয়াৰ টাইট কণ্টেইনাৰ ধুনীয়াকৈ ফ্ৰিজত ৰাখি থ'ব পাৰে। আৰু আপোনাৰ যেতিয়াই চৰবত গিলাচৰ খাবলৈ মন গ'ল, প্ৰয়োজন হ'ল, তাৰ দুচামুচ লৈ সেই পেষ্টখিনি দুচামুচ ল'লে, তাতে পানী দিলে ধুনীয়াকৈ গুলি এক গিলাচ চৰবত, খুব ভাল হয়। ফ্ৰিজত থ'ব পাৰে এসপ্তাহ, দহ দিনৰ পৰা পোন্ধৰ দিনলৈকে খুব ভাল হৈ থাকিব। তেনেদৰে পকা আমৰ, পকা আমটো ঠিক তেনেকৈ আপোনাৰ চৰবত দুটা হিচাপত খাব পাৰে, এটা টেঙা মিঠা, এটা মিঠা, কিছুমানে গাখীৰৰ লগতো খায়, এইটো অকণমান চেক বুলি কয়, সেইটো সৰু ল'ৰা ছোৱালীয়ে খুব বেছি ভাল পায়, সিহঁতি ভাল পায়। আপোনাৰ পকা আমটো তেনেদৰে ধৰক মিক্সিত পিচিলে, কাটি পেলাই তাতে নিমখ চেনি আৰু অকণমান ফ্লেভাৰটো ভাল হ'ব কাৰণে পুদিনা পাত ব্যৱহাৰ কৰিব পাৰে, খুব ভাল লাগে। সেইখিনি পেষ্ট কৰি চালি লৈ তাতে হিচাপ অনুসৰি পানী ল'লে, আইচ কিউব দিলে,
1: কিছুমানে
0: গাখীৰো দিয়া, সেইটো মানে অলপ চেক হিচাপত বেছি ভাল হয়, তেনেকে আপোনাৰ প্ৰস্তুত কৰি খাব পৰা যায়।
1: আপুনি ফলৰ কথা কৈ থাকোঁতে বাইদেউ, খুব খুব জনপ্ৰিয় আৰু সেই অতীতৰ পৰা মানে প্ৰচলিত এটা ফলৰ নাম মনত পৰিছে, আৰু এগিলাচ চৰবতৰ নাম মনত পৰিছে আজি, সেইটো হৈছে বেলৰ চৰবত।
0: বেলৰ, আপুনি মোৰ মুখৰ কথা কোৱা নিচিনা মোৰ মনত আহিছে এতিয়া, বেলটো ক'ব লাগিব বুলি।
1: আৰু আমাৰ যিবিলাক বচন আছে, ডাকৰ বচন আছে জানো, তাতে কিন্তু বিভিন্ন ফলৰ কথা আমাৰ লোক সাহিত্যত সুন্দৰকে কৈছে। চতৰ মাহত বেল খাব, শত গুণৰ গুণ পাবা বুলি কয়, চত জেঠ মাহত বেল খাব দিছে, চত, তাৰপিছত চতৰ পৰা আৰম্ভ কৰি বহাগ জেঠলৈকে বেল খাব দিছে, শত গুণ পাবা বুলি কৈছে। এতিয়া বেলৰ কথা
0: হয়, বেলো সেইদৰে খুব উপকাৰী। বেল আপোনাৰ এতিয়াতো পকিছে, বেলৰ ধুনীয়াকে বেলটো ফালি ল'ব লাগে, তাৰ মাজৰ শাকখিনি ওলাই ল'লে, তাৰপৰা অকণমান পানী দি হাতেৰে মোহাৰি পেলাই অকণমান তিয়াই থ'ব, তেতিয়া ৰসটো বেছি ধুনীয়াকৈ ওলায়, হাতেৰে মোহাৰি সেইখিনি চালি ল'ব লাগে, তাতে হিচাপ অনুসৰি নিমখ বা চেনি বা গুড় যি দিলে, কিন্তু অলপ মিঠা থাকেই, নিদিলেও কথা নাই, পানী মিলাই সেইখিনি ধুনীয়াকৈ এগিলাচ চৰবত প্ৰস্তুত কৰিব পাৰে। আৰু সেই বেলখিনিকে গাখীৰৰ লগত মিল্ক শ্বেক হিচাপত, বেলৰ শ্বেক হিচাপতো প্ৰস্তুত কৰি খাব পৰা যায়, খুব বেছি ভাল। আচলতে সৰু ল'ৰা ছোৱালীয়েও ভাল পায় তেনেকে,
1: ভাল পায়। আৰু আমি যিখিনি জানো, বেলৰ বহুত
0: ঔষধি গুণ আছে,
1: যিহেতু সৰু ল'ৰা ছোৱালীয়ে আমি বেলটো কাটি দিলে
0: অকণমান ভাৱ এটা আহে,
1: খাব ইচ্ছা নহয়, আমি যদি মাকসকলে এইটো পদ্ধতি ব্যৱহাৰ কৰো নিশ্চয়
0: নিশ্চয় খাব। আৰু পৰাপক্ষত গুটিটো আঁতৰাই দিব লাগে, গুটিটো অকণমান আঠা জাতীয় এটা পদাৰ্থ থাকে, যিটো কাৰণে অকণমান তিতা হয়। ফুল বুলি ক'লে সাধাৰণতে অপৰাজিতা ফুল বহুতেই উপকাৰী। আজিকালিতো বিভিন্ন বজাৰত মানে গ্ৰীণ টি, অপৰাজিতাৰ টি, বিভিন্ন ধৰণৰ সেইদৰে চাহো প্ৰস্তুত হয়, জবা ফুলৰ আছে, গোলাপ ফুলৰ আছে, বিভিন্ন ধৰণৰ আছে। আৰু ঠিক এইদৰে আমি চাহো প্ৰস্তুত কৰি খাব পাৰোঁ আৰু সেইদৰে চৰবতো খাব পাৰোঁ। সেইদৰে আপোনাৰ অপৰাজিতা ফুলটো অকণমান ধৰক পানীত মোহাৰি ল'লে, মোহাৰি ল'লে খুব এটা ধুনীয়া কালাৰ আহে, কেঁচা অপৰাজিতাটো, বা অকণমান বইল কৰি ল'ব পাৰে। সাধাৰণতে মই বইল কৰি লওঁ, কেতিয়াবা কেঁচাকৈও লওঁ, মোহাৰিলে সেইখিনি মোহাৰি পেলাই যোনখিনি পানী চাকি ল'লে, তাতে মিঠা খোৱা হিচাপ অনুসৰি যিকোনো মিঠাই আপোনালোকে আপুনি

0: ব্যৱহাৰ কৰিব আৰু লগতে অকণমান ক'লা নিমখ সেইখিনি দি সেয়া তেনেকে চপত হিচাপে খাব পৰা যায়।
1: আৰু এই অপৰজিতা ফুলখিনি আমি যদি শুকাই থৈ দিওঁ সেইটো আমি চাহো খাব পাৰোঁ
0: আৰু তালা হিচাপে পাছতো কিন্তু ব্যৱহাৰো কৰিব পাৰোঁ,
1: চৰ্বতো
0: কৰি খাব পাৰোঁ পাৰোঁ। আৰু এটা সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা মই টিপছ এটা দিওঁ, এই যিকোনো জবা ফুলৰ চৰ্বতখিনিয়ে হওক বা বিভিন্ন ধৰণৰ চৰ্বত, আমাৰ যিহেতু আইচ কিউব থাকে, আইচৰ যোনখন ট্ৰে তাত আপুনি অলপ অলপ ৰাখি দিলে তেতিয়া বিভিন্ন কালাৰ কিউব হয়, ধৰক জবা ফুল ৰঙা হ'ল, অপৰাজিতাৰ অলপ নীলা এটা আহিব, ঠিক তেনেদৰে ধুনীয়া কালাৰফুল হয়। সেইখিনি থৈ পাছত যি চৰ্বতেই নবনাওক সেই আইচ কিউবটো যেতিয়া দি দিয়ে খুব এটা ধুনীয়া কালাৰেৰে।
1: হয় বাইদেউ, আপুনি এই ৰঙৰ কথা কৈ মনত পৰিছে, এইবাৰ আমি প্ৰাকৃতিক ৰঙৰ কথা পাতিম। আমি সকলোৱে জানো আমি খাদ্য যেতিয়া আমাৰ প্ৰস্তুত কৰাৰ পিছত আমি পৰিৱেশন শৈলী গুৰুত্ব দিওঁ নহয় জানো, আৰু কথাতে আছে আমাৰ ঘৰে চকুৱে প্ৰথমতে খায়,
0: একেবাৰে সঁচা কথা,
1: তাৰপিছত আমাৰ সোৱাদলে আহে। এতিয়া আমি জানো যে যিবিলাক ৰং ব্যৱহাৰ হয় আমাৰ খাদ্য প্ৰণালীত সেইবিলাক কিন্তু স্বাস্থ্যসন্মত
0: নহয়, একেবাৰে নহয়।
1: এতিয়া আমি শিশুসকলকে হওক বা আমাৰ জ্যেষ্ঠসকলকে হওক, আমি যদি ৰংচঙীয়া খাদ্য পৰিৱেশন কৰি দিওঁ আমাৰো ভাল লাগে, তেওঁলোকৰো দেখি ভাল লাগে। এতিয়া প্ৰাকৃতিক ৰং বাইদেউ আমি কেনেকে প্ৰস্তুত কৰিম, মানে চৰ্বতত দিবলৈ আৰু আপুনি যিহেতু খাদ্য বিশেষজ্ঞ আৰু অন্যান্য মিঠাই বা অন্যান্য কেকটো আছে, আমি কেনেকে প্ৰস্তুত কৰিব পাৰিম?
0: হয়, মই সেই বিষয়ে ক'ম। এতিয়া তাৰ আগতে আপুনি যোনটো কথা ক'লে, আমি খাদ্য চকুৱে খাওঁ, একেবাৰে সঁচা কথা, সেইষাৰ মানে কথা নুই কৰিব নোৱাৰি, চকুৱে খাওঁ আৰু আমি সদায় মনৰ পৰা ৰান্ধিব লাগিব। চাবচোন, আমি যি বস্তুৱে নহওক, আলু পিটিকা ভাতেই হওক, ধুনীয়াকৈ যেতিয়া পৰিষ্কাৰ পৰিচ্ছন্নকৈ এখন থালিত দিয়া হয় বা এখন প্লেটত দিয়া হয় দেখিয়ে ভাল লাগে, খাওঁ খাওঁ লাগে। যদি আপুনি মাছে মাংস বহুত কিবা দিছে কিন্তু মানে খেলি মেলি বেমেজালি দেখিয়েই মানে খোৱাটোৰ প্ৰতি অনীহা ভাৱ এটা আহে, আচল কথা সেইটোৱে, আমাৰ সদায় চকুৱে খায় আৰু মনৰ পৰা এইকাৰণেই ৰান্ধিবও লাগে, যিহেতু আমি যেতিয়া মনৰ পৰা বস্তুটো ৰান্ধো আপোনাৰ আপুনি ভাল হয়। কেতিয়াবা এনেকুৱা হয় ধৰক আপোনাৰ দেৰি হৈছে বা কিবা এটা হৈছে, এটা খং ভাৱ এটা, কেনেকৈ এইবোৰ বনাব আছে কিবা আছে, মানে এনেকুৱা কিছুমান হয়, সাধাৰণতে নকৰা নহয় নহয়, সেইখিনি হ'লেও এনেকুৱা হয় খাদ্যত প্ৰভাৱ পৰা নিচিনা মই ভাবোঁ আচলতে। যেতিয়া মনৰ পৰা ৰান্ধো বস্তুটো কিবা বেছি ধুনীয়াই হয়, সোৱাদো বেছি হয়। আচলতে আমি যেতিয়া সময় দি কাম কৰোঁ, সকলো কামেই সময় দি কাম কৰিলে খুব ভাল হয়, কামটো ভাল হয়, সেইটোৱে কথা, যি কামেই নহওক আচল কথা সেইটোৱে। এতিয়া আহোঁ তেতিয়াহ'লে প্ৰাকৃতিক যোনটো ৰঙৰ কথা, ঠিকেই কৈছে, আজিকালি আমাৰ বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰকে বদনাম দিবই লাগিব, কমেই সিহঁতি মানে ৰঙীন বস্তুবোৰ খুব ভাল পায়, বজাৰৰ জুচেই হওক বিভিন্ন ধৰণে হওক, সেইকাৰণে আমি কি কৰিব লাগিব, ঘৰতে সেইদৰে মানে আমাৰ বাৰীতে হোৱা বস্তুৰ বা ফলেৰে সেইদৰে ৰং প্ৰস্তুত কৰিব লাগিব। তাৰ কাৰণে প্ৰথম আৰু এটা উপাদান হৈছে বিট, বিটৰ কালাৰটো খুব ধুনীয়া আৰু বহুত আইৰণযুক্ত, বিট খাব লাগে, বহুতো উপকাৰী গুণ আছে যোনখিনি কৈ শেষ কৰিব নোৱাৰি। আমি বিটৰ ৰং প্ৰস্তুত কৰা পদ্ধতিটো কৈছোঁ, যোনটো আমি ইনষ্টেণ্ট বনাওঁ সেইটোতো পিচি পেলাই কৰিলে হৈয়ে যায়, কিন্তু আমি যিহেতু অলপ সংৰক্ষণ কৰি ৰাখিব লাগিব, সেইটো কাৰণে বিটটো ভালদৰে ধুলে, ধুই বাকলিখিনি গুচালে অলপ শুকুৱাই পিহনাত মিহিকৈ পিহি ল'ব লাগে, পিহি লৈ ৰ'দত শুকাবলৈ দিব লাগে, দুই তিনি ৰ'দ দিব লাগে। সেইখিনি শুকোৱাৰ পাছত মিক্সিত এটা ধুনীয়া পাউডাৰ প্ৰস্তুত কৰি ল'ব লাগে আৰু এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিব লাগে। আৰু যেতিয়া আপুনি কোনো ধৰণৰ মিঠা বস্তুৱেই হওক বা চৰ্বতেই হওক যেতিয়া প্ৰস্তুত কৰে, তাৰ এক চামুচ দিলে কেনেকুৱা ধুনীয়া এটা কালাৰ আহে, সেইটোতো আমাৰ ঘৰতেই স্বাস্থ্যসন্মত কালাৰ আৰু খুব ধুনীয়া কালাৰ ক'বলৈ গ'লে। অন্যান্য খাদ্যটো পাৰোঁ, হয় চৰ্বতেই পাৰোঁ, হয়, আজিকালি যিহেতু জানেই আমি নাৰিকলৰ লাড়ু কথাই কওঁ, সদায়তো আমাৰ হোৱাইট যোনটো বগা আৰু নাৰিকল লাড়ু আমি খাই থাকোঁ, সেইদৰে নাৰিকল লাড়ুটো ব্যৱহাৰ কৰিব পাৰি, খুব ধুনীয়া এটা কালাৰ আহে। তাৰোপৰি আমি বৰফি বনাওঁ, চুজিৰে হওক বা অন্যান্য বৰফিত দিব পাৰোঁ, তাৰোপৰি আমি পায়স বা তেনেকুৱা ধৰক সেইখিনিৰ উপাদানতো দিব পাৰোঁ, বিভিন্ন মিঠা বস্তুটো ব্যৱহাৰ কৰিব পাৰোঁ। আচলতে ব্যৱহাৰ উপযোগীটো জানি উপযোগিতাটো আচলতে জানি আমি ব্যৱহাৰ কৰিলেই হ'ল। হয়, ঠিক একেটা পদ্ধতিয়ে পালেং শাকো যেতিয়া আমি বতৰৰ বস্তু এটা সময়তে পাওঁ, সেইখিনি ধুনীয়াকৈ আনিলোঁ, ধুই ৰ'দত শুকোৱালোঁ, শুকুৱাই তাৰো পাউডাৰ প্ৰস্তুত কৰিলোঁ। পাউডাৰ সেই শুকোৱাৰ পাছত ধৰক শুকাই যেনেকৈ আমাৰ আমি নিমপাত হওক বা আপোনাৰ আমি জেতুকাও তিয়াই ৰাখোঁ, শুকুৱাই ৰাখোঁ, আমি যে বজাৰৰ জেতুকা হেনা কৰোঁ, জেতুকাখিনি ধৰক আমি সেইদৰে ঘৰৰে জেতুকা যেতিয়া শুকুৱাই মানে ব্লেণ্ড কৰি টেমাত ৰাখিব পাৰোঁ, হেনা হিচাপে প্ৰস্তুত কৰিব পাৰোঁ, ঠিক একেই ধৰক সেইটো এটা ৰঙো হ'ল, সেইটো ধৰক চুলিত লগোৱা বা

কিবা ধৰণৰ, আৰু এইদৰে ধৰক আপোনাৰ পালেংখিনি পিহি পেলাই পাউডাৰ কৰি ৰাখিলে, আৰু ঠিক পাছত যি আপোনাৰ উপাদানেই নহওক, যি খাদ্যতে নহওক, তাৰ এক চামুচ দিলে খুব ধুনীয়া এটা গাঢ় সেউজীয়া কালাৰ আহে। আৰু সেইদৰে আপোনাৰ আমাৰ যোনটো ক'লা জামু, খুব ধুনীয়া কালাৰটো এতিয়া ওলাব, আপুনি সেইদৰে জামুও পাৰে। জামুটো অকণমান কাটি গুটিটো আঁতৰাই ৰাখিলে

0: থাকিব লাগে আৰু সংৰক্ষণ কৰি থোৱাটো এটা কিন্তু কিটিকি লাগে নহয় বহুতে কয় যে সংৰক্ষণ কৰি থৈছিলো ভেঁকুৰ লাগে বেয়া হ'ল এইখিনি কথা বাইদেউ আমাক কওকচোন
1: এতিয়া সংৰক্ষণৰ ক্ষেত্ৰতে মই আপোনাক ক'বলৈ গ'লো যে বগৰী গুৰিৰ কথাই ক'ম বা আপোনাৰ ঔটেঙা গুৰিয়ে হওক যেতিয়া খুন্দিলে বস্তুটো খুন্দি ৰ'দত কেইবা ৰ'দো দিব লাগে খুব ভাল ৰ'দত টান ৰ'দত আচলতে শুকুৱাব লাগে যেতিয়া গুৰি কৰা হয় তাৰপাছত যাতে যোনটো কণ্টেইনাৰতে হওক বা সাধাৰণতে আইনাৰ বটলত ৰাখিলে বেছি ভাল হয় আৰু খুব শুকুৱাই ৰাখিব লাগে ৰ'দত শুকুৱাই তাৰপাছত ভৰাই ৰাখিব আৰু এনেকুৱা জেগাত থ'ব লাগে যাতে ঠাণ্ডা শুকান জেগাত থ'ব লাগে তেতিয়া কি হয় আমাৰ চৰ্বতেই হওক বা বেলেগ বস্তুৱেই হওক যোনটো তাৰ মানে উপকাৰিতাটো গুণাগুণটো মানে অব্যাহত থাকে তেতিয়া ঠিক সেইদৰে ধুনীয়াকৈ ৰাখিব পৰা যায় আৰু তিতা চামুচ ব্যৱহাৰ কৰিব নালাগে সি লাগিলে আচাৰৰ ক্ষেত্ৰতেই হওক বা এইদৰে শুকান যিকোনো দ্ৰব্যৰ ক্ষেত্ৰতে হওক সদায় শুকান চামুচ ব্যৱহাৰ কৰিব লাগে আৰু যদি তাতকৈ দীৰ্ঘদিন ৰাখিবলৈ বিচাৰে তেতিয়াহ'লে আপোনাৰ যেতিয়া ৱাটাৰ টাইট ভাল কণ্টেইনাৰ ৰাখিলে তাৰ উপৰি ফ্ৰিজত ব্যৱহাৰ কৰিব পাৰে ফ্ৰিজতো সেইদৰে বহুত দিনলৈকে ৰাখিব পৰা যায় এমাহ দুমাহলৈকে খুব ভাল হৈ থাকে অন্যান্য যোনখিনি মই চৰ্বতৰ কথা ক'লো যেনে আমৰ পানী নিমিহলৈকে যোনটো আমি প্ৰস্তুত কৰিলো পেষ্টৰ নিচিনাকে সেইখিনি তেনেকে ৰাখিব পৰা যায় আচলতে ক'বলৈ গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত এইদৰে চৰ্বতকে ধৰি বিভিন্ন পানীয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত প্ৰস্তুত হৈ থাকে আৰু এইদৰে সংৰক্ষণ কৰি থাকে এইটো ক'বলৈ গ'লে আমাৰ সংস্কৃতিৰো এটা অপৰিহাৰ্য অংগ নিচিনাই
0: আমি যদি অতীতৰ লোক খাদ্যৰ যাওঁ পঢ়ো এই বিষয়ে তেতিয়া আমি দেখিম যে আমি সদায় ভাবো যে আমাৰ যিখিনি অসমীয়া লোক খাদ্য আছে নিৰ্দিষ্ট যিখিনি লোক খাদ্য সেইখিনি নহয় আপুনি যেনেকে আজি জোৰণি বুলি কৈছে এই জোৰণিয়ে কিন্তু বহুতখিনি
1: ভাগ আছে
0: এইখিনিও কিন্তু আমাৰ অসমীয়া পৰম্পৰাগত লোক খাদ্য
1: হয়
0: বুলি আমি ক'ব
1: আৰু আমাৰ ধৰক ঠাই বিশেষে খাদ্যবোৰৰ নামকৰণ বা পদ্ধতিটো খোৱাৰ বেলেগ হয় কিন্তু এতিয়া ধৰক আপাৰৰ ফালে নামনিৰ ফালে উজনি নামনি চবফালে অলপ বেলেগ বেলেগ
0: আৰু
1: জাতি জনজাতি বিশেষেও বেলেগ বেলেগ হয়
0: তেওঁলোকৰ বেছিভাগ জাতি জনগোষ্ঠীৰ আমি জানো তেওঁলোকে বিভিন্ন চাউলৰ বিভিন্ন ধৰণৰ প্ৰস্তুত চৰ্বত যিবিলাক বুলি কয়
1: আপং বুলি কয় সেইখিনিটো অবিচ্ছেদ্য অংগ শীতল পানীৰ ভিতৰতে পৰে তাৰপৰা আৰু এটা কথা কওঁ আপোনাৰ কলৰ যোনটো পানী আপুনি শুনিছে নাই জানো খুব পেটৰ কাৰণে ভাল কিন্তু কলগছ আগতেতো পুৰণা মানুহখিনিয়ে কলগছ কাটি ৰাখে তাতে এনেকুৱা বাঁহৰ চুঙাৰ নিচিনা ৰাখি থৈ দিয়ে যাতে সেইখিনি পানীখিনি গোট খাই থাকে আৰু পেটৰ কাৰণে খুব ভাল খুব ঠাণ্ডা পেলাই থাকে
0: হয় বাইদেউ আমি আজি গ্ৰীষ্মৰ দিনৰ বিভিন্ন চৰ্বতৰ কথা পাতিছো আৰু এটা কথা মোৰ মনলৈ আহিছে যে আমি যিখিনি কথা পাতিছো এই বস্তুখিনিৰে মহিলা এগৰাকী স্বাৱলম্বনৰ পথ বাছি ল'ব পাৰেনে
1: নিশ্চয়কে পাৰে হয়
0: আৰু যদি তেওঁ পাৰে তেওঁ কেনেকে আগবাঢ়িব লাগে বা তেনেকুৱা আপুনি যিহেতু খাদ্য বিশেষ এইটো আপুনি পেচাগত আপোনাৰ দিশৰ লগত আপুনি জড়িত হৈ আছে আজি যদি আমাৰ অনুষ্ঠান কোনোবা আইডিয়া শুনি আছে তেওঁলোকেও যদি ভাবিছে যে এইখিনি কামটো আমি কৰোৱে এই কামখিনি যদি আমি স্বাৱলম্বনৰ পথ হিচাপে বাছি লওঁ
1: ক'বলৈ গ'লে এইখিনিতে আমাৰ মহিলাসকলে ধৰক কৰোঁ বুলিলে বহুত কাম আছে বা ঘৰতে মানে হাতে পোৱাতে বাৰীতে পোৱাতে তেনেকুৱাখিনি বহুত আমি বহুত উপাদানেৰে আমি আৰম্ভ কৰি কামখিনি ব্যৱসায় ভিত্তিক লৈ যাব পাৰোঁ আচলতে যিহেতু আমি মহিলাসকলে গোটেই সময়খিনিও দিব নোৱাৰোঁ কাৰণ আমি ঘৰ সংসাৰো চম্ভালিব লাগিব তাৰ মাজতে ক্ষুদ্ৰ ব্যৱসায় বুলি যোনটো কোৱা হয় আমি কৰিব পাৰোঁ ঠিক সেইদৰে আজিকালি আপোনাৰ এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰ আছে তাত গৈও প্ৰশিক্ষণ ল'ব পাৰে তাৰোপৰি অনলাইন যোগেও আজিকালি শিকোৱা হয় আৰু বিভিন্ন ধৰণে আজিকালি ছ'চিয়েল মিডিয়া বা বিভিন্ন নেটত ছাৰ্চ কৰিলেও আমি বহুতখিনি শিকিব পাৰোঁ যদি আমি ঘৰতে কম খৰচতে তেনেকৈ পেকেটিং কৰি ব্যৱস্থা কৰিব পাৰোঁ সেইখিনিও আজিকালি ধৰক এইবোৰ ব্যৱসায় এটা অংগ যিহেতু আপুনি তেনেকে নিজে ঘৰৰ ভিতৰতে কৰিও বহুতখিনি আগবাঢ়ি যাব পৰা যায় তাসকললৈ মোৰ ধন্যবাদ আৰু অনুৰোধ যাতে আমাৰ ঘৰুৱা এইদৰে প্ৰস্তুত কৰা উপাদানেৰে সন্তানক বা ঘৰৰ সদস্যসকলক যাতে অভ্যয়ন কৰে তেতিয়া আচলতে আমি হেলথটো সদায় চাব লাগিব খুব ভাল লাগিলে ধন্যবাদ
0: ধন্যবাদ
2: শ্ৰোতা আইডিঅ'সকল ইমান পৰে আপোনালোকে গ্ৰীষ্মৰ দিনৰ বিভিন্ন ধৰণৰ চৰ্বত এই বিষয়ে আলোচনাটি শুনিলে ইয়াত ভাগ ল'লে খাদ্য বিশেষজ্ঞা পম্পি শৰ্মা খাউণ্ডে আলোচনাটি ৰাত ধৰিলে ভাস্বতী কলিতাই প্ৰিয় শ্ৰোতা ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ নমস্কাৰ।

0: Global Sporting Roadmap. Prime Minister Modi will virtually join the mega event in the evening to share his best wishes as yoga enthusiasts and athletes from across the globe gather for the competition. Benchmark domestic equity indices were trading marginally down in afternoon trade today. The Sensex lost 35 points to 74,311 when reports last came in. And with that, we end this news bulletin.
1: মিডিয়াম ওয়েভৰ 411.5 মিটাৰ 729 কিলোহার্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্টজত লগতে নিউজন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিকীটোৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে মালবিকা বৰাৰ কণ্ঠৰ দুটি গীত। প্ৰথমটি গীতৰ ৰচনা বিনোদ পাঠকৰ,

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: মালবিকা বৰাৰ কণ্ঠত এইবাৰ শুনক ইন্দ্ৰকুমাৰ বৰগোহাঁই ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে মালবিকা বৰাৰ কণ্ঠত ক্ৰমে বিনোদ পাঠক আৰু ইন্দ্ৰকুমাৰ বৰগোহাঁই ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে চন্দ্ৰকান্ত নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: ধৰ কনকপুৰী লংকা পালে
1: আনন্দিত
0: সময় কৈছি দেউ বজাৰ ইয়াতে কৰিব লাগে আৰু এই ৰাজ্য কোন ভাগ্য দিবা আৰু এয়া সুবৰ্ণপুৰী
1: গতিকে
0: ইয়াৰ পৰা চৌহদা আমি যাব লাগে গতিকে ইয়াতে কি
1: কৰ
0: দেখিছা হংস চহাবিলাক কি ধুনীয়াকৈ ফুল ফকাৰবিলাক কিমান জাতিষ্কাৰ এই বুলি সমুদ্ৰ তীৰত যেতিয়া বাসাবিলাক পাতিলে তম্বু ঘৰবিলাক যেতিয়া তুললে দেখি এটা আচৰিত হৈছে।

গোসর কোনটা হাংকা আইলা বলদা আমার গোসর।

মুখে বার্তা পাইলা রাজ পান্ত মন্ত্রী

শ্রোতাসকলে ইমান পৰে চন্দ্ৰকান্ত নাথ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে পৰমেশ্বৰ বসুমতাৰীয়ে বজোৱা বাঁহীত লঘু সংগীতৰ সুৰ।

0: শ্ৰোতাসকলে ইমান পৰে পৰমেশ্বৰ বসুমতাৰীয়ে বজোৱা বাঁহীত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু লাওছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগেজক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ 9টা স্থানত বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলায়। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা বাৰণ কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। ভাৰত আৰু লাওছৰ মাজত প্ৰাচীন কালৰে পৰা থকা ঘনিষ্ঠ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি কয় যে দুয়োখন দেশে এই বছৰ উভয় দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ 70 সংখ্যক বাৰ্ষিকী উদযাপন কৰিছে। লাওছ গণতান্ত্ৰিক গণৰাজ্যৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী থংছাভান ফোমভিহানেক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 2024 চনৰ অক্টোবৰত লাওছলৈ গৈছিল আৰু এই ভ্ৰমণকালত স্বাক্ষৰিত চুক্তিসমূহে উভয় দেশৰ মাজত সহযোগিতাক গতি প্ৰদান কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু লাওছৰ মাজত দ্বিপাক্ষিক বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে যদিও বিনিয়োগ আৰু বাণিজ্যৰ ক্ষেত্ৰত এতিয়াও অধিক প্ৰগতিৰ থল আছে। ভাৰত তথ্য আৰু যোগাযোগ প্ৰযুক্তি, স্বাস্থ্য, চিকিৎসা, শিক্ষা, জলসিঞ্চন, উৎপাদন, নবীকৰণযোগ্য শক্তি আৰু বিদ্যুৎকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ পালে আনন্দিত হ'ব বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। ৰাষ্ট্ৰপতিয়ে লগতে দুয়োখন দেশৰ মাজত উন্নয়নমূলক সহযোগিতা দিনক দিনে সুদৃঢ় হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাই দেশ দুখনৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব বুলি মত পোষণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি পুৱা নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগেজক সাক্ষাৎ কৰে। ডঃ জয়শংকৰে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয় যে ভাৰতে ভেনিজুৱেলাৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক সন্মান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীৰ বৈঠকে উভয় দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰিব। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত, হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। অধিৱেশনত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। যোগে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি প্ৰথম বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026ত ভাৰ্চুৱেলি অংশ ল'ব। গুজৰাটৰ আহমেদাবাদত হ'বলগীয়া

এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোডীয়ে লগতে চুৰাটত 200খন বিচনাযুক্ত এখন ESIC চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, যোগাযোগ আৰু জনকল্যাণ খণ্ডৰ প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1,340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বাৰ্মিজ চুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে টিউ নদীৰে ম্যানমাৰৰ পৰা অবৈধভাৱে চুপাৰী সৰবৰাহ কৰি স্থানীয় গুদামত মজুত কৰি ৰাখে আৰু পাছত ভুৱা ই বিল আৰু জালি তথ্যৰ জৰিয়তে বৈধভাৱে ক্ৰয় কৰা স্থানীয় সামগ্ৰী বুলি ব্যৱহাৰ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে লগতে কয় যে এই অবৈধ চক্ৰৰ জৰিয়তে কোটি কোটি টকাৰ জালিয়াতি কৰা হয়। ইয়াৰ লগত জড়িত লোকসকলে তেওঁলোকৰ স্থানীয় জনজাতীয় পৰিচয়ৰ সুযোগ লৈ সীমা শুল্ক কৰ্তৃপক্ষৰ আগত সৰবৰাহ কৰা সামগ্ৰীসমূহ তেওঁলোকৰ বুলি দাবী কৰাৰ উপৰি জব্দকৃত সামগ্ৰীসমূহ মোকলাই নিয়াৰ বাবে পুৰণি তথ্যপাতি প্ৰদান কৰে বুলি সঞ্চালকালয়ে জানিবলৈ দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি মেক্স চিকিৎসালয়ত মালেভিয়া নগৰৰ অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহত লোকসকলক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে যাৱতীয় সকলো সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। কালি এই অগ্নিকাণ্ডত 12গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ 21জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত 49জন লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও 21জনৰ প্ৰাণহানি হয়। দিল্লী চৰকাৰে নিহতসকলৰ নিকটাত্মীয়লৈ 10 লাখ টকাকৈ আৰু গুৰুতৰভাৱে আহতসকলক 5 লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰিছে। আহত লোকসকলৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সহযোগত বিনামূলীয়াকৈ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনাইছে। ইপিনে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ 2 লাখ টকাকৈ আৰু আহতসকলক 50,000কৈ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎসালয়ত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত 3জন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। মুজফ্ফৰপুৰৰ জিলাধিপতি সুব্ৰত কুমাৰ সেনে এই কথা নিশ্চিত কৰিছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদন হাউচ অব ৰিপ্ৰেজেণ্টেটিভছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা বাৰণ কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। প্ৰস্তাৱটোৰ সপক্ষে 215গৰাকী সদস্য ভোটদান কৰে আৰু 208গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে। ৰিপাব্লিক দলৰ 4গৰাকী সাংসদে ডেমক্ৰেটিক দলৰ এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায়। হাউচ অব ৰিপ্ৰেজেণ্টেটিভছে এইবাৰকে ধৰি চতুৰ্থবাৰৰ বাবে ট্ৰাম্পৰ যুদ্ধ সম্পৰ্কীয় ক্ষমতা সীমিত কৰাৰ চেষ্টা চলাইছে। প্ৰস্তাৱটো সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি সাংসদসকলে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থাৰ প্ৰতি দেশখনৰ সংসদ কংগ্ৰেছে অনুমোদন জনোৱা নাই বুলি দাবী কৰে। অৱশ্যে প্ৰস্তাৱটো এতিয়াও ৰিপাব্লিক দলৰ সংখ্যাগৰিষ্ঠতা থকা ছিনেটত গৃহীত হোৱা নাই। প্ৰস্তাৱটো ছিনেটত গৃহীত হলে শ্ৰীট্ৰাম্পে ইয়াৰ বিৰুদ্ধে ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। ভাৰত আৰু লাওছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত ভেনেজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলছি ৰড্ৰিগজক সাক্ষাৎ কৰে।
উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন

0: নেপালৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ 9টা স্থানত বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান চলায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিম্ন সদনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ইৰাণৰ বিৰুদ্ধে নতুনকৈ সামৰিক ব্যৱস্থা গ্ৰহণৰ পৰা বাৰণ কৰাৰ উদ্দেশ্যে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 9:30 ডক্টৰ অনলাইনৰ অতিথি স্নায়ুশল্য চিকিৎসক ডক্টৰ অমৃত কুমাৰ শইকীয়াৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে পোনপটীয়াকৈ স্নায়ু বিষয়ক ৰোগৰ বিষয়ে চিকিৎসকগৰাকীক প্ৰশ্ন সুধিব পাৰিব। যোগাযোগৰ নাম্বাৰ দুটি হৈছে 03612662325 আৰু 03612661876। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ভজনৰ অনুষ্ঠানৰ আজিৰ শিল্পী বীণাপাণি ভূঞা।

0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ। অ,
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: ইমান পৰে শ্ৰোতাসকলে বীণাপাণী ভূঞাৰ কণ্ঠৰ ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে ক্ৰমে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani and I am Valsa Williams with the midday news. The headlines. Energy

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহে এই অধিৱেশনত অধ্যক্ষতা কৰিছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ডৰ উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। অধিৱেশনত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে।

0: উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ হালমাৰাৰ মানকাছুৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। বৰপেটা জিলাৰ খাদ্য সুৰক্ষা বিভাগে আজি বৰপেটা ৰোডত অভিযান চলাই কাৰ্বাইড প্ৰয়োগ কৰি কল পকোৱা এটা ভঁৰাল জব্দ কৰে। বৰপেটা ৰোডৰ আজাদ নগৰৰ আজগৰ আলী আৰু ছামাদ আলী নামৰ লোক দুজনে এই ভঁৰালটো স্থাপন কৰিছিল। আৰক্ষীৰ সহযোগত জিলা খাদ্য সুৰক্ষা বিভাগে চলোৱা এই অভিযানত কলবোৰ জব্দ কৰা হয় আৰু ইয়াৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পটলত ৰাসায়নিক পদাৰ্থ মিহলাই সতেজ কৰা এটা ভঁৰাল ঘৰো খাদ্য সুৰক্ষা বিভাগে জব্দ কৰিছিল। নিচাযুক্ত দ্ৰব্যবিৰোধী অভিযানত সফলতা প্ৰদৰ্শন কৰি ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰী ঘাটৰ পৰা আৰক্ষীয়ে প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত বৰঝাৰৈ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে কালি ভকুৱামাৰী অঞ্চলত অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা এখন গৰুভৰ্তি বাহন জব্দ কৰে। বাহনখনত 34টা গৰু আছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে লগতে 3জন গৰু সৰবৰাহকাৰীকো আটক কৰে। ধৃত লোককেইজন হৈছে শিৱসাগৰ জিলাৰ ডিমৌৰ হুৰেণ গগৈ, ৰাতুল গগৈ আৰু কলিয়াবৰৰ হাবিবুৰ ইছলাম। আৰক্ষীয়ে জনোৱা মতে খাকী পোছাক আৰু ৰঙা জোতা পৰিধান কৰি লোককেইজনে গৰু সৰবৰাহৰ চেষ্টা কৰিছিল। কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজি কামৰূপ জিলাৰ 6 গাঁৱৰ পান্তানত প্ৰধানমন্ত্ৰী যক্ষ্মা ৰোগমুক্ত অভিযান আৰু সজাগতা সভা অনুষ্ঠিত হয়। ৰাভা হাছং পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাৰ পৰিচালনাত অনুষ্ঠিত সজাগতা সভাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 30গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰব্য সফুৰাৰ আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে পল অনুপল শ্ৰব্য সফুৰাৰ পৰা জিতেন ডেকাৰ কণ্ঠৰ 2টি গীত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।

0: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

শ্ৰাব্য সফুৰা পল অনুপলৰ পৰা জিতেন ডেকাৰ কণ্ঠৰ গীত দুটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: thi arjilong ichi sarlanti arjilong de dapi lamjir ang dengalong pen karbiang long arlu kijoi kelang akrong poputak Florence bipi pen gitan alamjir arjilong ichi lamjir arjilong de dapi lunje thagang dengalong pen asom sona lunje thag arjilong ichi penap karbia jai meglong pen ko pipi sir rot par ji ma ke lan vetiglo la ke akasmani ko ati moha bahu adun tu chiu chi pudang deng nam thula chiu chi pudang deng long pen ajo apor mek kawe Pobutak, Dr. Dilip Kathar Lapen, Hudbang, Prodip Rong Paratumang Bong, Chiu Chipuda Lamjir, Arjilong Po. Tangte Arjik Senang, Alang Litumpen, Chiu Chipud, Labangsa Lamjir.
1: Kardom, Dr. Katharake hai.
2: Kardom.
1: Pini Litum Ladak Bahani Kachitong Pen, Kachithanang Jialamathe Pibangke, Mekka we mate mekka chi charche mekka hinu pen ko puson si kaching right hek jima labang solam jira thi pc andam na ta teni ria prang sinang le phana ajulang mekka chi charche mate la mekka hinu pulutan te ko puson apan si ki pulo
2: labang so abang ke la pu hello je than jir ke do sitani li thi hek pen kenang sot penan alam thanik po a mekka hinu asona son do utema nang li thelongji ajhak arlinga ke sar tumke amme ka sulu bor la sona banke arta ke kom tuma banke avedata hai mene hala so banke lake keterek pusi pulat la amme ka sulu bor titia banke lake ake onke lake arlinga saratu nikan phoke ro phopen athak ana tumke la so keterek pa aso amme ka hinu si ke o lapen aku dutulang refractive error pudo lake bihek pen mahang thek plot pen ta labang so bangke cheplang la pen ake ong bangke lake risui jang tuma along sike ong ong tema luga charli osumar bihek thek tum ta do labang so bangke la bangke la pu hello ame ke ke langke me et ame ka suta me et bon sita te bok het bangke chicha thu te da pa akai lo bang si chicha thu rong la pu son ta do la banke la tum phan banke la ke hypermetropia pusi putema la te bok her bang chi char chi aka hello bang chi char thu la pena ko do thulang aka te bok bang ke chi char thu det aka hello bang chi char thu te det la pusong da doji la so bang phan ke la ke myopia si pudam tema la si la bang so bang phan ke la ke specs mega home megalogy
3: Namaskar. Akagbani Guwahati ETA Batori Hoite Moi Julie Harma Borua. Meghalaya Rajdhani Shillongot Kendriya Griha Mantri Tata Uttar Purb Parishadar Adhyaksha Amit Shahar Adhyakshatat Uttar Purb Parishadar 71 Sankhyak Purnanga Adhibeshan Anusthito Hoise. Samprasarita Asom Mantri Sabhar Sthan Labh Koribologiya Mantri Sokolor Talika Aji Prokash Poar Sambhabona Ase. Rajyot Biswa Poribesh Diwasor Hoite Sangoti Rakhi Kailoi Pray 1 কোটি গছপুলি রোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে জাগিৰোদ সমষ্টি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পিজুস হাজৰিকাই কালি জাগিৰোদ সমজিলাৰ আয়ুক্ত আৰু বন বিভাগৰ কেবাগৰাকী বিষয়াৰ সৈতে হুনাইকুছি পাহাৰ এলেকা পৰিদৰ্শন কৰে ৰাজ্যিক ফুল কপফুলৰ ৰঙেৰে নীলা আৰু বেঙুনীয়াৰ সমাহাৰেৰে গুৱাহাটী মহানগৰীক নতুন ৰূপ দিবলৈ ওলোৱা অভিযান কালি দিছপুৰৰ পৰা আৰম্ভ কৰাৰ যোজা চলোৱা হৈছে বুলি স্থানীয় বিধায়ক প্ৰদ্যুত বৰদলৈ প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিব জ্যোতি হাজৰিকাৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে বৰপেটা জিলাৰ খাদ্য সুৰক্ষা বিভাগে আজি বৰপেটা ৰোডত অভিযান চলাই কাৰ্বাইড প্ৰয়োগ কৰি কল্পকুৱা এটা ভঁৰাল জব্দ কৰে নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত সফলতা প্ৰদৰ্শন কৰি ওদালগুৰি জিলাৰ উৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰী ঘাটৰ পৰা আৰক্ষীয়ে প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে আৰু কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে কালি ভকুৱামাৰী অঞ্চলত অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা এখন গৰু ভৰ্তি বাহন জব্দ কৰে এতিয়া বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 মিনিটত

0: বড় অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডামেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ আৰু উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লক্ষ্যৰে গোৱালপাৰা বন সংমণ্ডলৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত আজি শ্বিলঙত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ডৰ উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। তদুপৰি উত্তৰ পূব খণ্ডক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী ৰূপৰেখা প্ৰস্তুত কৰিবলৈ উত্তৰ পূব দৰ্শন পৰিকল্পনা 2047 সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি ডোনাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অধিৱেশনত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰশক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিছে।

0: কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰ কলাকেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
1: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ কৃষিজনীৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল, চেল্ফ হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল, আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁওসভা আছে ৱেষ্ট জেনেৰেটৰ হিচাপে আমাৰ আৱৰ্জনা ইত্যাদি লৈ আমাৰ আলোচনা হ'ব। এই মিটিংখনত আমি অহাকালি আহ্বান কৰিছোঁ। এইটো আমাৰ কাৰ্য হৈছিল আমাৰ যিটো ভাৰতৰ যিটো পৰিৱেশ, দূষিত পৰিৱেশ সেইটো দূৰ কৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লগা হৈছে। আমি আমাৰ জি পি অফিচতো কৰিলোঁ আৰু আমাৰ এটা অমৃত সৰ্বৰা আছে ইয়াতেও কৰিলোঁ। আমাৰ প্ৰগ্ৰামটো 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে।
0: কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ লক্ষ্যৰে বঙাইগাঁৱৰ সামাজিক বনানীকৰণৰ উদ্যোগত মাতৃৰ বাবে এটা গছপুলি শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বীৰবিদাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এটা বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশজুৰি চলি থকা যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত 75গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ সমানে উন্নত পুষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো আজি জিলাখনৰ 6 গাঁৱৰ পান্তানত প্ৰধানমন্ত্ৰী যক্ষ্মা ৰোগমুক্ত অভিযান আৰু সজাগতা সভা অনুষ্ঠিত হয়। ৰাভা হাছং পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা পৰিচালনাত অনুষ্ঠিত সজাগতা সভাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 30গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ সামগ্ৰী টোপোলা বিতৰণ কৰা হয়। অনুষ্ঠানত ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য প্ৰবোধ কলিতাকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। উদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ

0: প্রায় 3 কুইন্টাল ভাং জব্দ করে। ওরাং আরক্ষী থানার ভারপ্রাপ্ত বিষয় মনোজ কুমার দাসের নেতৃত্ব চলা এই অভিযানত মাজবাটর বরঝার অভিমুখে আহি থাকা এখন বাহনের ভাংখি জব্দ করা হয়। ঘটনা সন্দর্ভত আরক্ষী রূপাজুলির এজন সরবরাহকারীক আটক করে। ইপিনে কাছাড় আরক্ষী জেলাখনের বিভিন্ন ঠাইত মাদক দ্রব্য বিরোধী অভিযান চলাই বোজন পরিমাণের মাদক দ্রব্য জব্দ করবলে সমর্থ হয়েছে। আরক্ষী উধারবন আরক্ষী থানার অন্তর্গত এলাকাত অভিযান চলাই 8,010টা বটল কোডিন কফ সিরাপ আর প্রায় 150 প্যাকেট টেবলেট জব্দ করে। চিরাং জেলার গরুভাষা টিবি তোলার নিবাসী সমাজসেবক তথা বিথরাই ছোয়ালী মধ্য ইংরাজি বিদ্যালয়ের হিন্দি বিষয়ের শিক্ষক সোম মার্ডির আজি মৃত্যু হয়। মৃত্যুর সময় বয়স হয়েছিল 50 বছর। উল্লেখযোগ্য যে শিক্ষকগী দীর্ঘদিন ধরে উচ্চ রক্তচাপ, স্নায়ুজনিত রোগ আর যকৃতর সমস্যাত ভুগি আছিল। কেইদিনমান পূর্বে চিকিৎসালয়ত ভর্তি করা হয়েছিল যদিও চিকিৎসাধীন অবস্থাতে আজি মৃত্যু হয়। শিক্ষকগীর মৃত্যুত বিদ্যালয় শিক্ষক শিক্ষয়িত্রী তথা অঞ্চলটির ভালেসংখ্যক রাইজে শ্রদ্ধাঞ্জলি জ্ঞাপন করে। গোয়ালপাড়া জেলার ঐতিহাসিক জলাশয় উৰ্পদ বিল সংরক্ষণ আর সৌন্দর্য বর্ধনের বাবে বন বিভাগের গোয়ালপাড়া সংমণ্ডলে বিলখনের কাষরিয়া গাঁওসমূহ সামরি উৰ্পদ বিল ফুটবল প্রতিযোগিতা অনুষ্ঠিত করেছে। রাইজর মাজত সজাগতা সৃষ্টির উদ্দেশ্যে আয়োজন করা এই প্রতিযোগিতাত আজি দুখনকৈ সেমি ফাইনেল অনুষ্ঠিত হয়। কাইলে প্রতিযোগিতার ফাইনেল খেল অনুষ্ঠিত হব। এই ফাইনেল খেলত জেলা আয়ুক্ত প্রদীপ টিমু, জ্যেষ্ঠ আরক্ষী অধীক্ষক নবনীত মহন্ত, বিধায়ক টঙ্কেশ্বর রাভা, পবিত্র রাভা, বন সংমণ্ডল প্রাধিকারী তেজস মোদী স্বামীর আন কেবাগী লোক অতিথি হিসাবে উপস্থিত থাকিব। বাতৰি শেষ করার আগে প্রধান বাতৰি কেটা আকৌ এবার। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহর অধ্যক্ষতায় শিলংত উত্তর পূব পরিষদত 71 সংখ্যক পূর্ণাঙ্গ অধিবেশন। প্রধানমন্ত্রী সূর্যঘর উৎকর্ষ বতাত অসমৰ শ্রেষ্ঠত্ব অর্জন। বিশ্ব পরিবেশ দিবসের সঙ্গে সংগতি রাখি কাইলৈ রাজ্যত প্রায় 1 কোটি গছপুলি রোপণের লক্ষ্য নির্ধারণ আর উৰ্পদ বিলৰ সংরক্ষণ আর সৌন্দর্য বর্ধনের লক্ষ্যে গোয়ালপাড়া বন সংমণ্ডলের ফুটবল প্রতিযোগিতার আয়োজন। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পরবর্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনিছে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে DT ৰুমত পুলকিতা বৰুৱা, নিয়ন্ত্ৰণ কক্ষত ক্ৰমে নিখিল শৰ্মা, শেখ আব্দুল্লাহ আহমেদ, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ডিটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই হিতেশ্বৰ কলিতা। শ্ৰোতাকলৈ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা হিন্দী কথিকাৰ অনুষ্ঠান।
2: ইয়ে আকাশবাণী কা গুৱাহাটী কেন্দ্ৰ হে হিন্দী কাৰ্যক্ৰম লিজে শুনিয়ে डॉक्टर अमूल्य बर्मन से उनकी वार्ता। विषय है प्रौढ़ शिक्षा और इसकी आवश्यकताएं।
3: प्रौढ़ लोगों को दी जाने वाली शिक्षा को प्रौढ़ शिक्षा कहा जाता है। प्रौढ़ शब्द का अर्थ है अच्छी तरह बढ़ा हुआ, पुष्ट, परिपक्व, जो युवावस्था पार कर चला हो। अंग्रेजी में इसे एडल्ट कहा जाता है। दूसरी ओर शिक्षा का अर्थ है विद्या पढ़ाने या सिखाने की क्रिया, तालीम, उपदेश, नसीहत आदि। अब प्रौढ़ शिक्षा का तात्पर्य है उम्र की दृष्टि से प्रौढ़ व्यक्ति को शिक्षा देना। हमारे देश में ही नहीं पूरे विश्व में आज अनुष्ठानिक शिक्षा से वंचित लोगों की संख्या सर्वाधिक है। आज ऐसे लोगों को शिक्षा देने की आवश्यकता अनुभूत है। दूसरी ओर एक नागरिक राष्ट्र की संपत्ति है, संपदा है। इसलिए मानव संपदा जितनी समृद्ध होगी राष्ट्र का उतना कल्याण होगा। समाज और राष्ट्र की प्रगति निर्भर करती है नागरिकों की साक्षरता, शिक्षा दीक्षा आदि पर। देश के विकास के लिए यह अनिवार्य शर्त है। यही कारण है कि मानव संसाधन के विकास के लिए कदम उठाना अथवा योजना बनाना सरकार का कर्तव्य है। नागरिक शिक्षित साक्षर होगा तो सरकार को योजनाओं के कार्यान्वयन

আনুক জলতাৰ কণ্ঠত ভজন্তী শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠান পৰিচিতি।

এই বিষয়টি আলোচনাত ভাগ লব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে, আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল পৰাৰ। দিনৰ 12:30 আইদৰ বোলনি অনুষ্ঠানত এখনি আলেখ্য সেউজ আবাহন, ৰচনা ডক্টৰ বন্দনা খাটনিয়াৰৰ, প্ৰযোজনা পৰিণীতা শইকীয়াৰ। নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা লেখক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ প্ৰথম খণ্ড, সাক্ষাৎগ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী ৰুবি সিংহ, ঋতুপৰ্ণ শৰ্মা, ৰীতা বৰুৱা, প্ৰতুল শৰ্মা আৰু বঞ্জস্না বৰুৱা। দিনৰ 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য মনোৰম তীৰ্থস্থান, ঐতিহাসিক ধাৰেশ্বৰ দেৱালয়, আগবঢ়াব ভাৰ্গৱ কলিতা আৰু স্বাস্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 একক হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 1:10 আৰু 7:45 আধুনিক গীতৰ অনুষ্ঠান, শিল্পী দীপালী বৰঠাকুৰ। 1:20 সত্যৰাম বেজবৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠত ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত মনোজ দাসে বজোৱা মেণ্ডলিন বাদনত লঘু সংগীতৰ সুৰ শুনিবলৈ পাব। 1:50 সাইফুদ্দিন আহমেদৰ কণ্ঠত লোকগীত।

0: অনুষ্ঠান পৰিচিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়া হৈছে শিক্ষকৰ অনুষ্ঠান।
1: সমশ্ৰোতাকে নমস্কাৰ জনাই
2: আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী লিখন কৌশল শিক্ষণ। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
3: শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ কথিকাত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক ইংৰাজী লিখন কৌশল শিক্ষণৰ কেইটামান দিশ আলোচনা কৰিব খুজিছো। ইংৰাজী কথন আৰু পঠন যেনেদৰে একোটা কৌশল বা স্কিল, লিখনো তেনেদৰে এটা কৌশল। এই কৌশল ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত কেনেদৰে শিকাব পৰা যায় সেই বিষয়ে দুটামান কথা ক'বলৈ যাওঁতে এই কথিকাত ৰিপৰ্ট লিখন বা ৰিপৰ্ট ৰাইটিং বিষয়টো উদাহৰণস্বৰূপে লৈছোঁ। ইংৰাজী পাঠ্যক্ৰমৰ ৰিপৰ্ট ৰাইটিং নামৰ বিষয়টো মূলতঃ ছাত্ৰ ছাত্ৰীক সংবাদ বিবৃতি, কোনো ঘটনাৰ খতিয়ান, কোনো গুৰুত্বপূৰ্ণ চাঞ্চল্যকৰ, ৰাইজে জনা উচিত বা জানিবলৈ আগ্ৰহী হ'ব পৰা কোনো বিবৃতি লেখন। আপোনালোকে ৰিপৰ্ট ৰাইটিং শিকাওঁতে ঘাইকৈ প্ৰচেছ বা পদ্ধতি বা প্ৰণালীটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে ছাত্ৰ ছাত্ৰীয়ে নিজাকৈ ৰিপৰ্ট এটা লিখাৰ কৌশলটো আয়ত্ত কৰিব পাৰে। লিখন কাৰ্য শিক্ষণৰ বেলিকাও প্ৰাক লিখন বা প্ৰি ৰাইটিং পৰ্যায় এটাৰ কথা বিবেচনা কৰিব পৰা যায়। প্ৰি ৰাইটিং পৰ্যায়টোত ছাত্ৰ ছাত্ৰীৰ লগত বাতৰি কাকত এখনত প্ৰকাশ পোৱা বিভিন্ন ধৰণৰ সংবাদ বিবৃতিসমূহৰ বিষয়ে আলোচনা কৰিব পাৰি। ইংৰাজী বাতৰি কাকত এখন শ্ৰেণীলৈ আনি ছাত্ৰ ছাত্ৰীক বাতৰিসমূহৰ ওপৰত চকু ফুৰাবলৈ দিব পাৰি। ক'ৰবাত জুই লাগিল, প্ৰায় 30খনমান সৰু সৰু দোকান জ্বলিল, অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় 4 ঘণ্টা সময় যুঁজি জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে অৱশেষত নিয়ন্ত্ৰিত হ'ল, বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ বিবৃতি, এইখিনি কথা ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰি। আকৌ এখন যাত্ৰীবাহী বাছ আৰু এখন মালবাহী বাহনৰ মাজত হোৱা এটা সংঘৰ্ষ

এটা বাতৰিৰ উদাহৰণস্বৰূপে ল'ব পৰা যায়। সংঘৰ্ষটো ক'ত হ'ল, কিয় হ'ল, কেনেকৈ হ'ল ইত্যাদি খবৰবোৰৰ ওপৰত আলোকপাত কৰিব পাৰি। দুই এটা বাস্তৱ জীৱনৰ এনে ঘটনা বাতৰি কাকতত কেনেদৰে পৰিৱেশিত হৈছে সেই দিশটোৰ ওপৰত আপোনালোকে আলোকপাত কৰি দুই এটা ঘটনা আলোচনাৰ বাবে ল'লে সুবিধা হ'ব বুলি ভাবিব পৰা যায়। এইখিনিতে সচৰাচৰ পৰীক্ষাত প্ৰশ্নকাকতৰ ৰিপৰ্ট ৰাইটিঙৰ ওপৰত দিয়া প্ৰশ্ন দুটামান উল্লেখ কৰিব খুজিছোঁ। প্ৰথমটো শুনক। এ নিউজ পেপাৰ ৰিপৰ্টাৰ ভিজিটেড দ্য ছাইট অৱ এ ৰোড এক্সিডেণ্ট এণ্ড মেড দ্য ফলোয়িং নোটছ ইন হিজ notepad. Study the information therein and write the report for him. 6:30 p.m. Dhubri, outskirts of town, jeep in a ditch, local bus, high speed, middle of the road, jeep braked to avoid collision, swerved, hit a roadside tree, overturned, jeep driver Joginder Singh, 40, killed on the spot. এইটো এটা আউটলাইন। আন এটা শুনিব। এ নিউজ পেপাৰ ৰিপৰ্টাৰ ৱাজ চেণ্ট টু ৰিপৰ্ট অন দি হেভক কজ বাই ফ্লাডছ ইন দ্য ডিষ্ট্ৰিক্ট অফ ধেমাজি। হি মেড দ্য ফলোয়িং নোটছ ইন হিজ নোটবুক। ইউজিং দি ইনফৰ্মেশ্যন কণ্টেইনড ইন দ্য নোটছ, ৰাইট এ ৰিপৰ্ট ফৰ এ নিউজ পেপাৰ। নোটছখিনি আউটলাইনত দিয়া আছে। ছেভৰেল এম্বেংকমেণ্টছ অন দ্য ব্ৰহ্মপুত্ৰ ব্ৰিজড, 600 villages affected, 30 hectares of crop damage, 25,000 people stranded, army helped in rescue operations, relief provided by district administration. এই দুয়োটা প্ৰশ্নতে আউটলাইন এটা দিয়া হৈছে। ৰিপৰ্ট ৰাইটিঙৰ প্ৰি ৰাইটিং পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ লগত বিশেষভাৱে আলোচনা কৰিব পৰা এটা বিষয় হ'ল হেডলাইন। প্ৰতিটো ৰিপৰ্টত এটা হেডলাইন থাকে। হেডলাইনটোৰে আচলতে ৰিপৰ্টটো আৰম্ভ হয়। প্ৰথমে হেডলাইন এটাৰ বৈশিষ্ট্য শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰে। আলোচনাত এইকেইটা দিশ আলোকপাত কৰিব পৰা যায়। এক, ছাত্ৰ ছাত্ৰীয়ে বাতৰি বিবৃতি এটাৰ হেডলাইন অৰ্থাৎ নিউজ ৰিপৰ্ট এটাৰ হেডলাইন আৰু গল্প এটাৰ টাইটল বা শিৰোনামৰ মাজত যে এটা প্ৰভেদ আছে সেই কথা জানিব লাগিব। দ্বিতীয়তে, হেডলাইনটো এক প্ৰকাৰৰ মাইনৰ চেণ্টেন্স। ইয়াত এটা ভাৰ্ব থাকে। এই ভাৰ্বটো সাধাৰণতে একচন ভাৰ্ব। এইকেইটা হেডলাইন বৰিকাকতৰ পৰা লোৱা হৈছে। প্ৰতিটোৰে গাঁথনিকেইটা মন কৰক। প্ৰথমটো শুনিব। Scribe's body honors writer journalist Anuradha Sharma Pujari. Ditiyo to hunok. CBI examines ex-deputy chief of Air Force. Ditiyo to hunok. State students will face problems with NEET. Aruta hunok. Security agencies put on alert. Apnaloke mon korile প্ৰতিটো হেডলাইনত একোটা ভাৱ থাকে। প্ৰতিটোৱেই এটা পূৰ্ণাংগ বাক্য। অন্য বাক্যৰ সৈতে এটাই প্ৰভেদ হ'ল, হেডলাইনবোৰত কম তথ্য প্ৰকাশ কৰা বা লেছ ইনফৰ্মেশ্যন কণ্টেণ্ট থকা শব্দবোৰ বাদ দিয়া হয়। এ লেপাৰ্ড ৱাজ কিল্ড এটা সম্পূৰ্ণ বাক্য। ইয়াৰ পৰা এ আৰু ৱাজটো বাদ দিব পাৰি। বাকী থকা শব্দ দুটা লেপাৰ্ড কিল্ড এটা হেডলাইন হ'ব পাৰে। এই উদাহৰণটোকে আমি আৰ্হি হিচাপে লৈছোঁ আমি, আৰু হেডলাইন প্ৰস্তুতিৰ বাবে এটা টাস্ক আপোনালোকে ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰি শ্ৰেণীত আলোচনা কৰিলে ছাত্ৰ ছাত্ৰীৰ হেডলাইনৰ ধাৰণাটো স্পষ্ট হ'ব পাৰে। কেইটামান বাক্য শুনক। দ্য বডি অফ এন unidentified person was found. এইটো এটা সম্পূৰ্ণ বাক্য। এইটো বাক্যৰ গোটেই কথাখিনি হেডলাইন ৰূপে সজাবলৈ যাওঁতে আমি দুটা শব্দ ব্যৱহাৰ কৰিলেই হ'ল, বডি ফাউণ্ড। অন্য এটা উদাহৰণ, টু পাৰ্চনছ

Persons were killed by lightning. Headline hobo, lightning kills two. Tritiya ta udaharon. There is the need for a better policy to check price rise. Headline to hobo, better policy needed to check price rise. Ekedore, headline or para, সম্পূৰ্ণ বাক্য সজা কাম এটা ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী হ'ব বুলি ভাবিব পৰা যায়। ছাত্ৰ-ছাত্ৰীয়ে হেডলাইনটোৰ পৰা এটা সম্পূৰ্ণ বাক্য সাজিব। আপোনালোকে শ্ৰেণীত বোৰ্ডত হেডলাইনটো লিখি দিলে, চাইক্লোন লিভছ শিলচৰ পাৱাৰলেছ। এই হেডলাইনটোৰে যিকেইটা শব্দ বাকী থাকি গৈছে সেইকেইটা ইয়াত আনি লৈ সম্পূৰ্ণ বাক্য এটা কৰিলে এনেকুৱা শুনাব, পাৱাৰ চাপ্লাই হেজ বিন বেডলি এফেক্টেড এক্ৰছ শিলচৰ আফটাৰ এ চাইক্লোন ৰিপড থ্ৰু দ্য চিটি। অন্য এটা উদাহৰণ, ছিক্স ইঞ্জাৰ্ড ইন গ্ৰেনেড ব্লাষ্ট। এইটো এটা হেডলাইন, ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব ছিক্স পাৰ্চনছ ৱাৰ ইঞ্জাৰ্ড ইন গ্ৰেনেড ব্লাষ্ট। এনে আলোচনাই ছাত্ৰ ছাত্ৰীক হেডলাইন সম্পৰ্কে এনে এটা ধাৰণা দিব যে বাতৰি এটা হেডলাইনটো মূলতঃ বাতৰিটোৰ এটা সংক্ষিপ্ত সাৰাংশ, সেই কথাটো তেওঁলোকৰ উপলব্ধি হ'ব। সেই কথাটো আমি গল্প এটাৰ শিৰোনামৰ সম্পৰ্কে ক'ব নোৱাৰোঁ। ইংৰাজী গল্পবিলাক যিবিলাক টাইটেল ব্যৱহাৰ কৰা হয় সেইখিনি আপোনালোকে পৰীক্ষা কৰিবলৈ এখন গল্প কিতাপৰ সূচীপত্ৰটো মেলি লওক। যদি অ' হেনৰীৰ গল্প কিতাপ এখন লয়, সূচীপত্ৰত এনেকুৱা নাম আপোনালোকে পাব, দ্য লাষ্ট লিফ, দ্য গিফ্ট অফ দ্য মেজাই, দ্য ৰোমেন্স অফ এ বিজি ব্ৰোকাৰ, এ চাৰ্ভিচ অফ লাভ। গল্পকেইটাৰ শিৰোনাম বা টাইটেল প্ৰতিটোৱেই একোটা নাউন ফ্ৰেজ, কোনোটো শিৰোনামতে হেডলাইনত থকাৰ দৰে একোটা একশ্যন ভাৰ্ব নাই। গল্প এটাৰ শিৰোনামৰ পৰা গল্প এটাৰ বিষয়বস্তুৰ সম্পৰ্কে ধাৰণা কৰিব নোৱাৰি। তাৰ বিপৰীতে বাতৰি কাকতৰ হেডলাইন এটা যদি আমি চাওঁ, সেইটোৱে বাতৰিটোৰ সম্পৰ্কে এটা সামগ্ৰিক ধাৰণা, এটা আভাস আমাক দিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে জনাৰ প্ৰয়োজন হ'ব যে হেডলাইনটো লিখাৰ পাছতেই মূল বিবৃতিলৈ আহিব লাগিব। এইখিনিতে প্ৰথমে বাতৰিটো যি ঠাইৰ পৰা পৰিৱেশন কৰা হৈছে সেই ঠাইখনৰ নাম আৰু সেই দিনটোৰ তাৰিখটো দিব লাগে। তাৰিখটো দিওঁতে চনটো দিয়া নহয় যিহেতু বাতৰি কাকতখনে চনটো উল্লেখ কৰিছেই। মাহটোৰ নাম দিওঁতে যিকেইটা মাহৰ নাম দীঘলীয়া, যেনে জানুৱাৰী, ফেব্ৰুৱাৰী, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ, সেই মাহকেইটাৰ নাম সংক্ষিপ্ত ৰূপত জেন, ফেব, ছেপ্ট, অক্ট, নভ আৰু ডিচ এই ৰূপত দিয়াটো সাধাৰণতে দেখা যায় আৰু নিয়মেই হৈ পৰিছে। বাতৰি পৰিৱেশনৰ স্থান আৰু তাৰিখটোৰ পাছতেই মূল বাতৰিটো লেখালৈ আহিব লাগিব। ছাত্ৰ ছাত্ৰীক এই কথাটো জনোৱা ভাল হ'ব যে সংবাদ বিবৃতিত ঘটনাটোৰ কোনো আগকথা বা পাতনি দিয়া নহয়। ৰিপৰ্টটোৰ প্ৰথম দফাতেই গোটেই কথাখিনি দিয়া হয়। প্ৰথম দফাটোক লিড পেৰাগ্ৰাফ বোলা হয়। এই দফা বা বাক্যটোৰ বিশেষত্ব হ'ল ইয়াতেই ঘটনাটোৰ সবিশেষ ব্যক্ত কৰা হয়। ডব্লিউ এইচ শব্দবোৰ যেনে হোৱাট, ৱেৰ, ৱেন, হু, হোৱাই আৰু হাও লৈ কৰা প্ৰশ্নবোৰ যেনে হোৱাট হেপেণ্ড, ৱে ডিড ইট হেপেন, ৱেন ডিড ইট হেপেন, হু ৱাজ এফেক্টেড, হাও ডিড ইট হেপেন, হোৱাই ডিড ইট হেপেন, এই প্ৰশ্নবোৰৰ উত্তৰ প্ৰথম দফাটোত অৰ্থাৎ লিড পেৰাগ্ৰাফত থাকে। এই দফাটোৰ পাছৰ বাক্যবোৰত প্ৰথমে কোৱা কথাখিনিৰ প্ৰসংগতহে কথাবোৰ কোৱা হয়। ফলস্বৰূপে সংবাদ বিবৃতিটোৰ অৰ্থাৎ ৰিপৰ্টটোৰ ঘটনাটো ঠিক উভতা ত্ৰিভুজৰ দৰে হয়, অৰ্থাৎ ই এটা ৰিভাৰ্চ পিৰামিড গঠনৰ দৰে হৈ পৰে। এই কথাখিনি আলোচনা কৰাৰ পাছত ৰিপৰ্ট ৰাইটিং লেখনৰ দ্বিতীয় পৰ্যায়টোলৈ অৰ্থাৎ হোৱাইল ৰাইটিং পৰ্যায়টোলৈ আমি আহিব পাৰোঁ। এই পৰ্যায়ত আমি ছাত্ৰ

ছাত্রছাত্রীক রিপোর্টৰ বাবে একোটা টাস্ক দি একোটা কাম দি লেখন প্ৰক্ৰিয়াটোৰ প্ৰয়োগ কৰাত গুৰুত্ব দিব লাগিব। আগতে উল্লেখ কৰা ধুবুৰী চহৰৰ সমীপত জীপ আৰু বাছ এখনৰ দুৰ্ঘটনাটো আউটলাইনত দিয়া প্ৰশ্নটোলৈ ঘূৰি যাওঁ। সেই প্ৰশ্নটোৰ আৰ্হিত এটা মডেল আনচাৰ মই আপোনালোকৰ আগত পাঠ কৰি শুনাইছোঁ। প্ৰথমে হেডলাইন হ'ব, ওৱান কিল্ড থ্ৰী ইঞ্জিয়ৰ্ড ইন ৰোড এক্সিডেণ্ট। ঠাইৰ নাম দিলে ধুবুৰী মেইফোৰ। মই আপোনালোকক আগতেই কৈছোঁ যে প্ৰথম বাক্যটোতেই বা প্ৰথম দফাটোতেই গোটেইকেইটা ডব্লিউ এইচ প্ৰশ্নৰ উত্তৰ থাকিলে ভাল হয়। শুনিব, বাক্যটো এনেধৰণে ক'ব পাৰি, ওৱান পাৰ্চন ৱাজ কিল্ড এণ্ড থ্ৰী আদাৰ্ছ ৱাজ ছিৰিয়াছলি ইঞ্জিয়ৰ্ড ৱেন এ জীপ ইন হুইচ দিজ পাৰ্চনছ ৱাজ ট্ৰেভেলিং ইন অৰ্ডাৰ টু এভইড কলিশ্যন উইথ এ লোকেল বাছ কামিং ফ্ৰম দি অপজিট ডিৰেকশ্যন ইন দি আউটস্কাৰ্টছ অফ দ্য টাউন।

0: today. The driver, Joginder Singh, aged 40, was killed on the spot and three passengers were badly injured. The police rushed to the spot. The dead and the injured were taken to the Dhubri Civil Hospital. The police has registered a case of the incident. শিক্ষক শিক্ষয়িত্ৰীয়ে বোধ কৰোঁ মন কৰিছে যে ৰিপৰ্টত শৈলী বা ষ্টাইল আনুষ্ঠানিক বা ফৰ্মেল হ'ব লাগে। লেখাকেইটাত প্ৰচুৰ পৰিমাণে পেছিভ ভইচৰ বাক্য ব্যৱহাৰ কৰা হৈছে। ৰিপৰ্ট লেখনৰ শৈলীত এনে আনুষ্ঠানিকতা থাকে। চমুকৈ আনুষ্ঠানিক ভাষাৰে মূল কথাখিনি কোনো আবেগ অনুভূতি বা ব্যক্তিগত অভিমত নোহোৱাকৈ যি দেখিছো যি
1: শিক্ষকৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙৰ উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন। সম্প্ৰসাৰিত অসম মন্ত্ৰীৰ সভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু নিমাতীঘাটৰ সমীপত অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পৰিকল্পনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত আজি শ্বিলঙৰ উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ড উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। তদুপৰি উত্তৰ পূব খণ্ডক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী ৰূপৰেখা প্ৰস্তুত কৰিবলৈ উত্তৰ পূব দৰ্শন পৰিকল্পনা 2047 সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি ডনাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অধিৱেশনত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এছ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কেন্দ্ৰনাথ কে চাংমা, ডনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ট আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তি উচ্চ গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰ শক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে।

0: শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাটৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
1: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাটৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
0: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰ কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150+ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতি মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকী মহাবীৰ একোৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ প্ৰকল্পৰ অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে সাময়িকভাৱে ঘাটটো অন্য সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰা হ'ব। জিলা আয়ুক্ত জয় শিৱানীয়ে এই উপলক্ষে আজি নিমাতীঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত আলোচনা কৰে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি পশ্চিম যোৰহাট ক্ৰীড়াংগন উন্নয়ন প্ৰকল্পস্থলী নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ তত্বাৱধানত UIDF আঁচনিৰ অধীনত এই উন্নয়নমূলক প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে। জিলা উপায়ুক্তগৰাকী পৰিদৰ্শন কালত ৰাজচক্ৰ বিষয়া, কাৰিকৰী বিষয়া আৰু নিৰ্মাণকাৰী ঠিকাদাৰসকলে সংগ দিয়ে। স্থানীয় ৰাইজ আৰু ক্ৰীড়া প্ৰেমীসকলৰ কল্যাণৰ অৰ্থে আৰু খেলুৱৈসকলক পৰ্যাপ্ত সুবিধা দিয়াৰ উদ্দেশ্যে ক্ৰীড়াংগনৰ উন্নয়নৰ কাম কাজ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰঝাৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8,010 বটল কোডিন কপ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গ্যাছুদ্দিন লস্কৰ নামৰ আন এজন ট্ৰাক চালকক আটক কৰে।

0: ধৰা হৈছে। কালাইন থানাৰ ডিগৰ খাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোনাই বজাৰতো অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাৰ স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু নিমাতীঘাটৰ সমীপত অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পৰিকল্পনা। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45।
1: মিডিয়াম এফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। নিবেদন কৰা হৈছে কৃষি জগত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ আত্মা আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনা।
3: সকলোকে সম্ভাষণ জনাই আজি আমাৰ আলোচনা চক্ৰ আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ বিষয়টো আমি আত্মা আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা। আত্মা এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি, যাক আমি অসমীয়াত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা বুলি কওঁ, আৰু এইটো কৃষি বিভাগৰ এখন আঁচনি। আৰু আপোনালোকে নিশ্চয় জানে যে কৃষি অসমৰ অৰ্থনীতিৰ মূল ভিত্তি আৰু অধিকাংশ লোকৰ জীৱিকাৰ প্ৰধান উৎস। বৰ্তমান সময়ত কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় উন্নয়নৰ কাৰণে আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। তেনে ক্ষেত্ৰত আত্মা আঁচনিখনে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই আত্মা আঁচনি অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা যিটো আছে, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত প্ৰাপ্ত এখন আঁচনি, যাৰ মূল উদ্দেশ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক শক্তিশালী কৰা আৰু আধুনিক কৃষি পদ্ধতি কৃষকৰ ওচৰলৈ লৈ যোৱা। এই আঁচনিৰ অধীনত কৃষকসকলক প্ৰশিক্ষণ, ক্ষেত্ৰ প্ৰদৰ্শনী, শিক্ষা ভ্ৰমণ, শিক্ষামূলক ভ্ৰমণ, কৃষক বিজ্ঞানী মত বিনিময় আৰু ব্যৱহাৰিক শিক্ষা সুবিধা প্ৰদান কৰা হয়। আজি এই বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ মাজলৈ লৈ আহিছোঁ শ্ৰী ৰাজীৱ কুমাৰ ভূঞা। তেখেত সঞ্চালক ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আৰু লগতে আছে মৌচুমী হাজৰিকা, প্ৰকল্প সঞ্চালক আৰু জিলা কৃষি বিষয়া, কামৰূপ মহানগৰ জিলা। গতিকে মই প্ৰথমতে ৰাজীৱ ভূঞাদেৱক এটা প্ৰশ্ন কৰিব ওলাইছোঁ। এই আত্মা আঁচনিখন প্ৰকৃততে কি, আৰু অসমৰ কৃষি খণ্ডৰ উন্নয়নত এই আঁচনিখনে কেনেধৰণৰ ভূমিকা পালন কৰি আহিছে?
4: নমস্কাৰ দাসডাঙৰীয়া, আপুনি ইতিমধ্যে ক'লেই যে আজি আমাৰ বিষয়বস্তুটো হ'ল আলোচনাৰ আত্মা বা অসমীয়াত ইয়াক কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা বুলিও কোৱা হয়। তো এই আঁচনিখন অসমৰ কৃষিখণ্ডৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষকসকলৰ মাজত আধুনিক কৃষি প্ৰযুক্তি, বৈজ্ঞানিক কৃষি পদ্ধতি আৰু উন্নত কৃষি ব্যৱস্থাপনাৰ বিস্তাৰ কৰাৰ ক্ষেত্ৰত এই আঁচনিখন বিশেষভাৱে সফল হৈছে। আৰু ইতিমধ্যে আপুনি কৈছে যে এইখন এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। তো অসমৰ, আৰু আমি যিটো জানো যে অসমৰ অধিকাংশ লোক হ'ল কৃষিৰ ওপৰত নিৰ্ভৰশীল, আৰু কৃষিৰ উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় উন্নয়ন, এইটোৱেই হ'ল এই আঁচনিখনৰ এটা মূল উদ্দেশ্য। এই আঁচনিখনৰ কৃষিখণ্ডত, অসমৰ কৃষিখণ্ডত অত্যন্ত ইয়াৰ অৱদান অত্যন্ত তাৎপৰ্যপূৰ্ণ। আৰু ইয়াৰ লগতে আপুনি ক'লে যে এই আঁচনিখনৰ উদ্দেশ্যসমূহ, প্ৰথমতে এই আঁচনিখনে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাটো শক্তিশালী কৰিছে। আৰু এই আঁচনিখন, ইয়াক কোৱা হয় এগ্ৰিকালচাৰ এক্সটেনশ্যন, আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন মানে হ'ল কৃষি সম্প্ৰসাৰণ। আৰু ইয়াৰ নামটোৱে কয় যে কৃষি যিবোৰ ন পদ্ধতি আছে, যিবোৰ প্ৰযুক্তি আছে, সেইবিলাক আমাৰ কৃষক সমাজৰ মাজত সম্প্ৰসাৰণ কৰাটোৱে হ'ল এই আঁচনিৰ মূল উদ্দেশ্য। আৰু আমাৰ জিলাভিত্তিত এই আঁচনিখনক আত্মা বুলিও কোৱা হয়। আত্মা হ'ল ইংলিছত নামটো, শ্বৰ্ট ফৰ্মত এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট আঁচনি, আৰু আমাৰ অসমীয়াত ক'বলৈ হ'লে কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা। এই আঁচনিখনৰ অন্তৰ্গত কিছুমান আমাৰ এক্টিভিটি আছে। সেই এক্টিভিটিবোৰ হ'ল প্ৰশিক্ষণ আৰু ক্ষেত্ৰ প্ৰদৰ্শনী, যাক আমি ডেমনষ্ট্ৰেশ্যন বুলি কোৱা হয়। ইয়াৰ লগতেও কৃষক আৰু বিজ্ঞানীসকলৰ মত বিনিময়ো হোৱা

0: কৰা হয়। ইয়াৰ লগতে আমি কিছুমান শিক্ষামূলক ভ্ৰমণৰো ব্যৱস্থা কৰা হয় যে অসমৰ কৃষক বা জিলাৰ যিবোৰ কৃষক আছে সেই কৃষকসকলক তেওঁলোকক আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য বা ওচৰ চুবুৰীয়া জিলাত যিবোৰত ভাল ধৰণৰ কৃষি হৈছে সেইবোৰ দেখুৱাবলৈও তেওঁলোকক নিয়া হয়, সেইটোকে শিক্ষামূলক ভ্ৰমণ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও আমি এই আঁচনিখনে এনেকুৱা ধৰণৰ কাম কিছুমান কৰে যে যিবোৰ কামে আমাৰ যিসকল মহিলা কৃষক আছে সেই মহিলা কৃষকসকলক হাতে কামে কিছুমান কাম কৰাত সহায় কৰে, যাৰ ফলত মহিলাসকল এইটো ক্ষেত্ৰত তেওঁলোক স্বাৱলম্বী হয়। গতিকে এনেকুৱা ধৰণৰ বহু কাম আমাৰ এই আঁচনিখনে কৰি আছে। তাৰ উপৰিও এই আঁচনিৰ জৰিয়তে আমি ছেল্ফ হেল্প গ্ৰুপ বা আমি FIG বুলি কয় ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ এনেকুৱা ধৰণৰ গোটবোৰ গঠন কৰা হয়। আৰু এই গোটবোৰ গঠন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে কৃষকে যাতে তেওঁলোকৰ সমূহীয়া প্ৰচেষ্টাৰে কৃষিকাৰ্য কৰি তেওঁলোকে যাতে উৎপাদন কৰিব পাৰে আৰু এই উৎপাদন কৰি যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে। গতিকে থুলমূলকৈ ক'বলৈ গ'লে এই আত্মা আঁচনিখন এইবিলাক ওপৰতেই গোটেইখিনি কৰি আছে আৰু অসমৰ কৃষি ক্ষেত্ৰত এই আঁচনিখনে তাৎপৰ্যপূৰ্ণ অৱদান আগবঢ়াইছে।
1: হয়, ধন্যবাদ, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে। ইয়াতে মই আৰু এটা কথা আপোনাক ঘূৰাই দিব সুধিব বিচাৰিছোঁ। ইয়াতে যিবিলাক হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত যিটো পদ্ধতি অৱলম্বন কৰা হয় ব্লক লেভেল বা জিলা পৰিষদত, সেই ক্ষেত্ৰত অলপ চমুকৈ ক'ব নেকি?
0: হয় হয়, অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে। আমাৰ কথাটো হ'ল এনেকুৱা যে আত্মা আঁচনিখন সাধাৰণতে জিলাভিত্তিত হয় আৰু আমি জানো যে অসমত 219টা ব্লক বা উন্নয়ন খণ্ড আছে। এই উন্নয়ন খণ্ডবিলাকত আমাৰ এটা BTT টীম বুলি কোৱা হয়, ব্লক টেকনলজিয়েল টীম বুলি কোৱা হয়। আৰু আত্মা আঁচনিখনৰ এইটোৱেই বৈশিষ্ট্য যে আত্মা অকল কৃষিয়েই নহয়, কৃষিৰ লগত পশুপালন, কৃষিৰ লগত মীন পালন, কৃষিৰ লগত উদ্যান শস্য আৰু কৃষিৰ লগত ৰেচমৰ লগত যিবোৰ কাম হয় গোটেইখিনি সামৰি পেলাই এই আত্মা আঁচনিত কাম কৰা হয়। আৰু এই আঁচনিত এইটো সাধাৰণতে আমি জানো যে এই আঁচনিখন হ'ল বটম আপ, তাৰমানে এই আঁচনিখনত তেওঁলোকে খণ্ড যিটো আছে আমাৰ ব্লক লেভেলত আছে এই তাতেই তেওঁলোকে এই আঁচনিখনৰ তেওঁলোকে ৰূপৰেখা প্ৰস্তুত কৰে। আৰু এই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ হ'লে আমাৰ যিবোৰ ব্লক আছে বা উন্নয়ন খণ্ড আছে তাত আমাৰ আত্মাৰ কিছু আমাৰ বিষয়া আছে, তেওঁলোকক সাধাৰণতে আমি ব্লক টেকনলজি মেনেজাৰ বা চমুকৈ BTM বা এছিষ্টেণ্ট টেকনলজি মেনেজাৰ, তেওঁলোকক আমি ATM বুলি কোৱা হয়। তো BTM আৰু ATMয়ে তেওঁলোকৰ যিসকল প্ৰগতিশীল কৃষক আছে, আৰু মই ইতিমধ্যেই ক'লোঁ যে কৃষি পশুপালন তাৰ লগত মীন পালন আৰু ৰেচন বিভাগৰ বিষয়াসকলৰ লগ লাগি আৰু প্ৰগতিশীল কৃষকসকলৰ লগ লাগি সেই তেওঁলোকৰ সেই খণ্ডটোত সেই ব্লকটোত তেওঁলোকে গোটেই আঁচনিখনৰ ৰূপৰেখা প্ৰস্তুত কৰে আৰু প্ৰস্তুত কৰি পেলাই তেওঁলোকে আমাৰ যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলক নিৰ্বাচন কৰে আৰু তেওঁলোকক এই ডেমনষ্ট্ৰেশ্যনবিলাক দিয়া হয়।
1: হয়, ধন্যবাদ। এতিয়া এই জিলা পৰ্যায়ৰ যিগৰাকী জিলা কৃষি বিষয়া তেখেতে আৰু এটা তেওঁৰ দায়িত্ব থাকে, তেওঁ প্ৰকল্প সঞ্চালক হিচাপেও কাম কৰে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত। গতিকে মই কামৰূপ মহানগৰ জিলাৰ প্ৰকল্প সঞ্চালক মৌচুমী হাজৰিকা আপোনাক মই সুধিব বিচাৰিছোঁ যে এই আঁচনিখনৰ অধীনত কৃষকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে, কেনেধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে অলপ ক'ব নেকি?
2: হয়, নমস্কাৰ। অসমৰ কৃষকসকলক আত্মা আঁচনিৰ অধীনত আধুনিক কৃষি ব্যৱস্থা, নতুন প্ৰযুক্তি, আয় বৃদ্ধিৰ বিভিন্ন দিশত নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। আৰু এই প্ৰশিক্ষণৰ মূল উদ্দেশ্যই হ'ল যে কৃষকসকলক অধিক উৎপাদনশীল কৰা, বৈজ্ঞানিক আৰু লাভজনক কৃষিৰ সৈতে সংযুক্ত কৰোৱা। আৰু সেই তাকে কৰিবলৈ গ'লে আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ তেওঁলোকক দিবলগীয়া হয়। তাৰে ভিতৰত হৈছে কৃষকসকলক উন্নত জাতৰ বীজৰ ব্যৱহাৰ, শাৰীভিত্তিক বা বৈজ্ঞানিক পদ্ধতিত শস্য ৰোপণ বা শস্য চপোৱা যন্ত্ৰৰ বিষয়ে কেনেকৈ কৰিব পাৰে, ভূমি স্বাস্থ্যৰ সংৰক্ষণ কেনেকৈ কৰি খেতি বাতি কৰা হয় সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ উপৰিও অৰ্গেনিক ফাৰ্মিঙৰ বা জৈৱিক কৃষিৰ ওপৰতো প্ৰশিক্ষণ দিয়া হয়, যিহেতু ৰাসায়নিক সাৰৰ অপব্যৱহাৰ কমাই কেনেধৰণে জৈৱিক সাৰ, ভাৰ্মি কম্প'ষ্ট, জৈৱিক কীটনাশক আদি ব্যৱহাৰ কৃষকসকলক শিকোৱা হয়। আৰু তাৰ ফলত আমাৰ জৈৱিক কৃষিৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা বৃদ্ধি পায় আৰু স্বাস্থ্যসন্মত খাদ্যও উৎপাদন কৰোৱা হয়। আৰু এটা তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় যে পোক পতংগ ৰোগ নিয়ন্ত্ৰণৰ বৈজ্ঞানিক পদ্ধতিৰ ওপৰত কৃষকসকলক যাতে অতিৰিক্ত কীটনাশক ব্যৱহাৰৰ সলনি জৈৱিক আৰু অৰ্গেনিকভাৱে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়ে শিকোৱা হয়। আৰু ইয়াৰ লগতে মাটি পৰীক্ষা অনুসৰি সাৰৰ ব্যৱহাৰ, জৈৱিক আৰু

0: কৃষি শস্যত ৰাসায়নিক সাৰৰ সমন্বিত ব্যৱহাৰ আৰু মাটিৰ স্বাস্থ্য ৰক্ষা আদি বিষয়ে কৃষকসকলক প্ৰশিক্ষণ দিয়া হয়। আৰু ইয়াৰ উপৰিও যাতে আমাৰ শস্য পানীৰ ব্যৱস্থা যাতে ড্ৰিপ ইৰিগেশ্যন ধৰক স্প্ৰিংকলাৰ ইৰিগেশ্যন আৰু বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰি খৰাঙত শস্যত পানীৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিব পাৰে তাৰ ওপৰতো তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। আৰু যিহেতু আমাৰ অকল ধানেই খেতি কৰে গতিকে অকল ধানৰ খেতি নকৰি শাক পাচলি ফল মূল লগতে ধানৰ লগতে শাক পাচলি ফল মূল তৈলবীজ মাহজাতীয় শস্য মছলাজাতীয় শস্য আদিৰ বিষয়টো যাতে কৰিব পাৰে সেই কেনেধৰণে কৰিব পাৰে তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় আৰু ফলত কৃষকৰ আয় বৃদ্ধি হয় আৰু বজাৰৰ চাহিদা পূৰণ কৰাটো সহজ হয়। গতিকে আকৌ যান্ত্ৰিক কৃষিকৰণ ধৰক কৃষি যন্ত্ৰপাতি যেনে পাৱাৰ টিলাৰ ৰিপাৰ থ্ৰেচাৰ আদিৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে আধুনিক কৃষি পদ্ধতিত আৰু সেইবিলাকক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰে কৃষকসকলে নিজেই তাৰ বিষয়েও তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। আৰু এই ক্ষেত্ৰত কোৱা হৈছে যে যিহেতু সমন্বিত কৃষি ব্যৱস্থা আত্মা আঁচনিত সংযোজন কৰা হয় সেইকাৰণে পশুপালন মীন পালন গাহৰি পালন দুগ্ধ পালন মাছ পালন আদি প্ৰশিক্ষণৰ আয়োজন কৰা হয়।
1: বুজা গ'ল যে আঁচনিখনৰ অধীনত আমাৰ আধুনিক কৃষি ব্যৱস্থাৰ কাৰণে প্ৰয়োজনীয় যিখিনি তথ্য দৰকাৰ সেইখিনি প্ৰশিক্ষণৰ জৰিয়তে পায়। এতিয়া মই ৰাজীৱ গোহাঁই ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আত্মা আঁচনিখনৰ অধীনত কৃষকসকলে প্ৰশিক্ষণৰ উপৰিও আৰু অন্য কেনেধৰণৰ সুবিধা লাভ কৰে বা কিবা সাহায্য বা ৰাজসাহায্য লাভৰ কিবা ব্যৱস্থা আছে নেকি?
2: হয়, অতি সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। ইতিমধ্যে আমাৰ মৌচুমী হাজৰিকা বাইদেৱে কৈছে যে আমাৰ আত্মা আঁচনিত কৃষকসকলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিয়া হয় যাৰ ফলত তেওঁলোকে নতুন প্ৰযুক্তিৰে খেতি কৰি তেওঁলোকে উৎপাদন বৃদ্ধি কৰি তেওঁলোকৰ ইনকাম বৃদ্ধিত সহায় হয়। ইয়াৰ উপৰিও আমি জানো যে আত্মা আঁচনিত আমাৰ ডেমনষ্ট্ৰেশ্যন যিটো আমি প্ৰদৰ্শনীমূলক আমি খেতি কৰা হয় যিবোৰ নতুন জাত আছে আমি জানো যে আমাৰ যিহেতু জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে গতিকে আমি আওকলীয়া পদ্ধতিৰে বা আওকলীয়া জাত কিছুমানেৰে আমি খেতি কৰিলে নহ'ব গতিকে যিবিলাক আমাৰ উন্নত বীজ আছে সেই জাতেৰে আমি খেতি কৰিলে আমি অধিক উৎপাদন পাম। তাৰোপৰি আমাৰ দেখা গৈছে যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং আমি যিটো কওঁ যে দিনক দিনে পৃথিৱীখনত যিবিলাক বা অসমতো গ্ল'বেল ৱাৰ্মিঙৰ পৰা হাত সাৰি যাব পৰা নাই সেইকাৰণে আমাৰ কিছুমান এনেকুৱা আছে যে যিবিলাক আমাৰ বানপানী আমাৰ খুব সঘনে হয় বানপানী প্ৰতিৰোধী যিবোৰ জাত আছে ধানৰ ক্ষেত্ৰত নাইবা আমি দেখা পাওঁ যে শেহতীয়াভাৱে আমাৰ খৰাইও আমাৰ আমাৰ ৰাজ্যখনক যথেষ্টখিনি দিগদাৰি দি আহিছে সেইকাৰণে আমাৰ যিবোৰ খৰাং সহনশীল জাত আছে সেইবিলাকৰ ওপৰতো আমি সেই জাতবিলাকৰ ওপৰতো তেওঁলোকে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰি পেলাই তেওঁলোকক আমি প্ৰদৰ্শনীমূলক খেতিৰ ব্যৱস্থা কৰা হয়। আৰু এই আমি প্ৰদৰ্শনীমূলক বা ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে আমি কৃষকসকলক আমি এইটো জনাব খোজোঁ যে এই ধান বা এই জাত এনেকুৱা ধৰণৰ জাতৰ খেতি কৰিলে তেওঁলোকৰ যদিও বানপানী হয় বা যদিও খৰাং হয় তাৰ পিছতো তেওঁলোকে উৎপাদন পাবলৈ সক্ষম হয় গতিকে এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ লগতে আমাৰ আছে এনেকুৱা ধৰণৰ যে আমি জানো যে আমাৰ কৃষকসকলে যদি হাতে কামে নিশিকে তেতিয়াহ'লে তেওঁলোকে সফল হ'ব নোৱাৰে সেইকাৰণে আৰু এটা বস্তু আছে সেইটো হ'ল ফাৰ্মাৰ্ছ ফিল্ড স্কুল ইংলিছত কোৱা হয় আৰু অসমীয়াত যদি আমি কওঁ সেইটো হ'ব আমি কৃষক পাম বিদ্যালয়। এই কৃষক পাম বিদ্যালয় হৈছে এনেকুৱা এটা শিক্ষণ পদ্ধতি য'ত কৃষকসকলে নিজৰ খেতিপথাৰত একেলগে কৃষি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে গতিকে এই কৃষি বিষয়ক তেওঁলোকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ লগে লগে কৃষকসকলে গোটেই বাস্তৱিক অভিজ্ঞতাৰে তেওঁলোকে কৃষি শিকে গতিকে এইটো ক্ষেত্ৰত সাধাৰণতে কি হয় কোনো এখন গাঁও বা এটা অঞ্চলত 20-25 কৃষকক লৈ এটা গোট গঠন কৰা হয়। এই গোটত মহিলা কৃষক বা আত্মসহায়ক গোটৰ যিসকল সদস্য আছে বা ইয়াৰ লগত আমাৰ যিসকল আমি যিহেতু কৃষিত আজিকালি আমি যুৱ প্ৰজন্মক আমি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে যুৱ কৃষককো আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। তাৰপিছত আমি বিষয় এটা আমি নিৰ্বাচন কৰি লওঁ এই বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত আমি হয়তো ধান খেতিও হ'ব পাৰে নাইবা ধৰক শাক পাচলি উৎপাদনৰ ক্ষেত্ৰতো হ'ব পাৰে বা আমাৰ শেহতীয়াভাৱে আমি যিহেতু গম পাইছোঁ যে আমাৰ ৰাসায়নিক সাৰৰ অত্যাধিক প্ৰয়োগৰ ফলত আমাৰ মাটিডৰা নষ্ট হৈছে সেইকাৰণে জৈৱিক কৃষিৰ ওপৰতো হ'ব পাৰে বা পোক পতংগ নিয়ন্ত্ৰণ তাৰ ওপৰতো হ'ব পাৰে নাইবা আমি ইতিমধ্যেই ক'লোঁ যে কৃষিৰ উপৰিও আমি মীন পালন কৰোঁ বা মাছৰুম আমি উৎপাদন কৰোঁ এই এনেকুৱা ধৰণৰ গোট এটা গঠন কৰি লৈ তেওঁলোকক আমি হাতে কামে প্ৰশিক্ষণ দিয়া হয় আৰু আৰম্ভণিৰ পৰা শেষলৈকে এই কৃষকসকলক সপ্তাহত এদিনকৈ আহি পেলাই আমি যিদৰা আমি ডেমনষ্ট্ৰেশ্যন কৃষি কৰোঁ নাইবা য'ত আমি মীন পালন কৰোঁ সেইখন ফিল্ডত তেওঁলোকে আহি পেলাই তেওঁলোকে গোটেই বস্তুখিনি শিকে আৰু ইয়াৰ দ্বাৰা কৃষকসকলে হাতে কামে শিকাৰ ফলত তেওঁলোকে গোটেই পদ্ধতিটোৰ ওপৰত তেওঁলোকে অৱগত

0: গতিকে এইখনকে আমি ফাৰ্মাৰ্ছ ফিল্ড স্কিল বুলিও কোৱা হয়। ইয়াৰ পিছতো আমাৰ ইতিমধ্যে মই থুলমূলকৈ কৈছোঁ যে আমি জানো যে আমাৰ যিসকল কৃষক আছে সেই কৃষকসকলে যদি তেওঁলোকৰ ওচৰ চুবুৰীয়া জিলাত বা ওচৰ চুবুৰীয়া ৰাজ্যত গৈ পেলাই যদি উন্নত কৃষি পদ্ধতিৰে কৰা তেওঁলোকে কৃষি বা পশুপালন বা মৎস্য পালনৰ ব্যৱস্থা কৰা হৈছে সেইবোৰ অঞ্চললৈ গৈ পেলাই সেই কৃষকসকলৰ লগত তেওঁলোকক যোগাযোগৰ ব্যৱস্থা কৰি তেওঁলোকৰ পৰা জ্ঞান আহৰণ কৰিবলৈ আমি চেষ্টা কৰাওঁ। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ কৃষকসকলে কৃষিকাৰ্যত তেতিয়াহে তেওঁলোকে উন্নতি কৰিব পাৰিব যদি তেওঁলোকৰ বজাৰৰ লগত এটা সুসম্পৰ্কৰ সৃষ্টি হয়, গতিকে যিটোক আমি ইংলিছত মাৰ্কেট লিংকেজ বুলি কোৱা হয়। সেইকাৰণে আমাৰ আত্মাৰ প্ৰযুক্তিৰ সহায়ত বা আত্মাৰ ডেমনষ্ট্ৰেশ্যনৰ সহায়ত যিসকল কৃষকে তেওঁলোকে ফচল উৎপাদন কৰে সেই ফচলখিনি আমি কিষাণ মেলা বা কৃষক মেলাত সেই উৎপাদিত সামগ্ৰীখিনি প্ৰদৰ্শন কৰাৰ কাৰণেও আমি কৃষক মেলাৰ আয়োজন কৰা হয়। আৰু এই আয়োজনত কি হয়, যেতিয়া তেওঁলোকে কৃষকসকলে আহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰযুক্তি দেখে, তেওঁলোকৰ কৃষকে আত্মাৰ প্ৰযুক্তিৰ দ্বাৰা যিবোৰ ফচল উৎপাদন কৰিছে সেইবোৰ দেখি পেলাই তেওঁলোক উৎসাহিত হয় যে আধুনিক মানে কৃষিকাৰ্য কৰিবলৈ। আৰু ইয়াৰ উপৰিও তেওঁলোকে সেই কৃষক মেলাবিলাকত কি হয়, কিছুমান এনেকুৱা ধৰণৰ বায়াৰ আহে, ক্ৰেতা আহে, গতিকে আমি ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত আমি এখন প্লেটফৰ্মৰ এখন সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। ইয়াৰ দ্বাৰা তেওঁলোকে যথেষ্টখিনি লাভ পায়। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে আজিকালি যিহেতু কৃষি বিজ্ঞানটো এনেকুৱা এটা বস্তু যে বৈজ্ঞানিকভাৱে যদি আমি খেতি নকৰোঁ তেতিয়া কৃষকসকলে কেতিয়াও উন্নতি কৰিব নোৱাৰে। গতিকে আমাৰ জিলাবিলাকত প্ৰত্যেকখন জিলাত এটা এটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। তাৰ উপৰিও আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে, আমাৰ ICR যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ICRৰ যিবোৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ যিবোৰ কৃষি বিজ্ঞানী আছে সেই কৃষি বিজ্ঞানীসকলৰ লগতো কৃষকসকলক আমি পোনপটীয়াভাৱে তেওঁলোকক যোগাযোগৰ ব্যৱস্থা কৰি দিয়া হয়। আৰু কৃষকসকলে তেওঁলোকৰ ফিল্ডত বা তেওঁলোকৰ পথাৰত তেওঁলোকে সেই কৃষি বিজ্ঞানীসকলৰ লগত একেলগে মত বিনিময় কৰি তেওঁলোকৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু ইয়াৰ উপৰিও আমি যিহেতু আত্মা আঁচনিৰ জৰিয়তে আমাৰ যিসকল মহিলা কৃষক আছে সেই মহিলা কৃষকসকলক উদগনি দিয়াৰ কাৰণে আমাৰ কিছুমান আমি এনেকুৱা ধৰণৰ গোট সৃষ্টি কৰোঁ। সেই গোটবিলাকক আমি কিছু বিত্তীয় সাহাৰ্য বা তেওঁলোকৰ কিটচেন গাৰ্ডেন আমি যিটো কওঁ কিটচেন গাৰ্ডেন বা মাছৰুম উৎপাদন, কাঠফুলাৰ উৎপাদন, নাইবা ধৰক আমাৰ নাৰ্চাৰী উৎপাদন, এইবিলাকৰ কাৰণে যিখিনি যাৱতীয় বস্তু আছে তেওঁলোকক দি পেলাই তেওঁলোকৰ দ্বাৰা তেওঁলোকৰ কৃষিকাৰ্যত তেওঁলোকক অৱতীৰ্ণ কৰাই পেলাই তেওঁলোকক আমি স্বাৱলম্বী হ'বলৈ সহায় কৰোঁ। এনেকুৱা ধৰণৰ আমাৰ কিছু কাৰ্যসূচী আছে যিবিলাক কাৰ্যসূচীৰ দ্বাৰা আত্মাৰ আঁচনিয়ে আমাৰ অসমত কিছু বৈপ্লৱিক ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
1: হয়, দেখা গ'ল যে আপোনাৰ এই আঁচনিখনৰ দ্বাৰা বহুখিনি ব্যৱস্থা আছে যাৰ জৰিয়তে কৃষকসকল আত্মনিৰ্ভৰশীল হ'ব পাৰে বা উৎপাদনৰ লগত জড়িত হ'ব পাৰে। এই আপুনি এটা কথা কৈছিলে যে আমাৰ আত্মসহায়ক গোটৰ কথা, এই ক্ষেত্ৰত মই মৌচুমী হাজৰিকাৰ মোক সুধিব বিচাৰিছোঁ যে মহিলা কৃষক বা আত্মসহায়ক গোটসমূহ যিবিলাক আছে তেওঁলোকক এই আঁচনিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ কিবা সুবিধা আছে নেকি?
2: হয়, গ্ৰাম্য মহিলাসকলক কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ সৈতে জড়িত কৰি তেওঁলোকক আয় বৃদ্ধি আৰু দক্ষতা উন্নয়ন আৰু সামাজিক অংশগ্ৰহণ নিশ্চিত কৰোৱা হয় এই আঁচনিৰ জৰিয়তে। গতিকে প্ৰথমে আমি দক্ষতা উন্নয়নমূলক প্ৰশিক্ষণ তেওঁলোকক দিয়া হয় যে শাক পাচলি কেনেকৈ খেতি কৰিব পাৰি, ফুলৰ কেনেকৈ খেতি কৰিব পাৰি, মাছৰুম কেনেকৈ উৎপাদন কৰিব পাৰি, মৌ পালন কৰিব কেনেকৈ পাৰি, হাঁহ কুকুৰা গাহৰি দুগ্ধ উৎপাদন মাছ, গতিকে এই গোটেইবিলাক গতে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ নিজৰ ঘৰতে গঢ়ি তুলিব পাৰে। আৰু আগতে কোৱা হৈছে যে জৈৱিক সাৰৰ প্ৰস্তুত, ফাৰ্মি কম্প'ষ্ট তৈয়াৰ কৰা, বতৰৰ ফলৰ দ্বাৰা আচাৰ জুচ এইবিলাক তৈয়াৰ কৰা, পাপৰ মছলাৰ গুড়ি আৰু কেনেকৈ এইবিলাক প্ৰচেচিং কৰিব পাৰে আৰু পেকেজিং কৰিব পাৰে তেওঁলোকক তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় যাতে মহিলাসকলে নিজাববীয়াকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হ'ব পাৰে। তেনেকৈ যেতিয়া কোৱা আগতে কোৱা হৈছে যে আত্মা আঁচনিৰ অধীনত যিটো মহিলা SHG গোট আছে তেওঁলোকে এই বিষয়ত যিহেতু SHGবিলাকৰ সদস্য হ'লে তেওঁলোকৰ সুবিধাটো বেছিকৈ পায়, গতিকে এই আঁচনিৰ সুবিধাটো বেছিকৈ পোৱা যায় যিহেতু তেওঁলোকৰ মহিলাসকলে একগোট হৈ যেতিয়া এটা আঁচনি লয় তেতিয়া সেইটো সদায় শক্তিশালী হয়। গতিকে এই আঁচনিৰ ফলপ্ৰসূ ক'বলৈ তেওঁলোকে বেংক যিটো আপোনাৰ আগতে বজাৰ সংযোজনৰ কথা কৈছে, গতিকে তেওঁলোকক কৃষি মালা বা প্ৰদৰ্শনী বা স্থানীয় বজাৰত অংশগ্ৰহণ কেনেকৈ কৰিব পাৰি তাৰ বিষয়েও তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকক সেনেকুৱা বজাৰলৈ আগবঢ়াই তেওঁলোকৰ যিখিনি উৎপাদন সেইখন আগবঢ়াই দিয়া হয়। আৰু যিখিনি আপোনাৰ

0: আৰ্থিকভাৱেও তেওঁলোকক সহায় বেংকৰ থ্ৰুৱেদি কৰা হয় যাতে তেওঁলোকে সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব পাৰে আৰু ঋণ লাভৰো সুবিধা পাব পাৰে। আৰু ইয়াৰ আগতেও কোৱা হৈছে যে মহিলাসকলৰ যিটো সফল কৃষি প্ৰকল্প বা উদ্যোগ পৰিদৰ্শনৰ বাবে অন্য অঞ্চললৈ ভ্ৰমণ কৰোৱা হয় যাতে তেওঁলোকে এটা নতুন ধাৰণা আৰু সফল ব্যৱসায়িক মডেল তেওঁলোকে শিকিবলৈ সুবিধা পায়। আৰু এটা আৰু এটা কথা হৈছে যে মহিলাসকল অকল যাতে আৰ্থিকভাৱে তেওঁলোকে লাভান্বিত নহয় যাতে সমাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু তেনেধৰণে তেওঁলোকে গাঁও পৰ্যায়তো কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু যাতে আত্মবিশ্বাসী হৈ পৰে তাৰ বাবেও এই আঁচনি কিছুমান প্ৰশিক্ষণ দিয়া হয়। গতিকে সামগ্ৰিকভাৱে আত্মা আঁচনিত আত্মসহায়ক গোট আৰু মহিলাসকলক কৃষি উদ্যোগ আৰু দক্ষতা উন্নয়ন আৰু বৃদ্ধিৰ মাজে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে।
1: হয়, এতিয়া যিহেতু আমি সদায় মহিলা সবলীকৰণৰ কথা কৈ থাকোঁ, মই ভাবোঁ আমাৰ যিখিনি উদ্যোগী মহিলা আছে কৃষিৰ লগত জড়িত তেখেতসকলে আত্মা আঁচনিৰ জৰিয়তে বিভাগৰ লগত যোগাযোগ কৰি স্বাৱলম্বী হ'ব পাৰিব। তো এই ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিছোঁ, কোনোবা যদি আগ্ৰহী মহিলা থাকে বা কোনোবা খেতিয়ক থাকে তেখেতসকলে যদি আত্মা আঁচনিৰ মানে সুবিধাটো ল'ব খোজে তেখেতসকলে কাৰ লগত যোগাযোগ কৰিব এই সম্পৰ্কে মৌচুমী হাজৰিকাই দুআষাৰ কওকচোন।
0: প্ৰথমে যেতিয়া আমি খণ্ড পৰ্যায়ত আমি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ কৃষি উন্নয়ন বিষয়ৰ লগত যোগাযোগ কৰিলে আত্মা আঁচনিৰ বিষয়ে জানিব পাৰিব, তেওঁলোকক কি ধৰণে প্ৰশিক্ষণ দিয়া হয় আৰু এক্সপ'জাৰ ভিজিট ক'ত কৰিব পাৰে, কেনেকৈ বিভিন্ন কৃষি যন্ত্ৰপাতি জৈৱিক সাৰৰ পৰা আদি কৰি কেনেকৈ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে এডিঅ'ৰ লগত যোগাযোগ স্থানীয় এডিঅ'ৰ লগত যোগাযোগ কৰি তেওঁলোকে নথি তেওঁলোকৰ কৃষকসকলে তেওঁলোকৰ নথিপত্ৰ যোগান ধৰি ফাৰ্মাৰ যিটো কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু ব্লক পৰ্যায়ত ব্লক টেকনিকেল মেনেজাৰ বা খণ্ড প্ৰযুক্তি প্ৰবন্ধক আছে আৰু এছিষ্টেণ্ট টেকনলজি মেনেজাৰ তথা সহ প্ৰযুক্তি প্ৰবন্ধক আছে। গতিকে তেওঁলোকে যিহেতু কৃষকসকলক বাছনিত সহায় কৰে আৰু যিবিলাক কৃষকসকলক লৈ পেলাই আঁচনি কৰে সেইবিলাক আঁচনিৰ চোৱা চিতা কৰে, গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিলেও তেওঁলোকে এই আঁচনিৰ কেনেকৈ সুবিধা ল'ব পাৰে তাৰ বিষয়ে জানিব পাৰিব। আৰু এটা কথা, গাঁও প্ৰত্যক্ষভাৱে জড়িত হৈছে আমাৰ গাঁওবিলাকত কৃষি সম্প্ৰসাৰণ সহায়ক, গতিকে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰিব আৰু জিলা পৰ্যায়ত যদি কাৰ্যসূচীবিলাকৰ কথা জানিব পাৰে জিলা কৃষি বিষয়া কাৰ্যালয়ত আহি তেওঁলোকৰ পৰাও এই আঁচনিসমূহৰ অধীনত চলি থকা কাৰ্যসূচীৰ বিষয়ে জানিব পাৰিব। আৰু ব্লক টেকনলজি টীম যিটো আগতে কোৱা হৈছে সেই টীমৰ বিভিন্ন বিভাগৰ ধৰক পশুপালন মীন উদ্যান শস্য আদিৰ বিষয়াসকলৰ লগত যোগাযোগ কৰিলেও তেওঁলোকে বিভিন্ন আঁচনিৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোক কেনেকৈ আঁচনিসমূহ ফলপ্ৰসূ কৰি তুলিব পাৰিব সেই বিষয়ে তেওঁলোকে পৰামৰ্শ ল'ব পাৰিব। আৰু যিবিলাক ফাৰ্মাৰ্ছ ফ্ৰেণ্ড বুলি কয় যিবিলাক কৃষি সখী এই কৃষি সখীৰ লগতো আৰু তেওঁলোকে গাঁৱৰ কৃষি সখীসকলৰ লগতো আহি পেলাই তেওঁলোকে এই সুবিধাবিলাক কেনেকৈ গ্ৰহণ কৰিব পাৰে তাৰ বিষয়েও তেওঁলোকে জানিব পাৰিব। আৰু তেনেকৈ যেতিয়া আপোনালোকৰ যেতিয়া কেভিকে আছে কৃষি বিজ্ঞান কেন্দ্ৰ সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও আৰু অনলাইন কিছুমান ডিজিটেল মাধ্যম আছে সেই ৱেবছাইটবিলাকত গ'লেও তেওঁলোকে এই বিষয়ে জানিব পাৰিব।
1: ধন্যবাদ, আমাৰ হাতত এতিয়া সময় কমি আহিছে। আমি শেষত আমাৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞাক কৈছোঁ যে আমাৰ কৃষকসকলক উদ্দেশ্যে এই আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে অলপ গোহাৰি জনাব নেকি।
2: ইতিমধ্যে আমাৰ মৌচুমী হাজৰিকা বাইদেৱে কৈছে যে আমাৰ যিসকল কৃষক আছে আগ্ৰহী কৃষক আছে তেওঁলোকে আত্মা আঁচনিৰ সুবিধা ল'বলৈ বিচাৰে, তেওঁলোকে ইতিমধ্যে আমাৰ যিজন জিলা কৃষি বিষয়া তেখেতক আমি প্ৰজেক্ট ডাইৰেক্টৰ আত্মা বুলি কোৱা হয়, তাৰ লগতে তেওঁলোকে আমাৰ যিটো মহকুমা আছে মহকুমা কৃষি বিষয়া আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে আৰু আমাৰ কৃষি চক্ৰ আমাৰ যি কৃষি চক্ৰবিলাকত আমাৰ এজন এজনকে কৃষি উন্নয়ন বিষয়া থাকে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু আমাৰ খণ্ড পৰ্যায়ত আমাৰ যিসকল ব্লক টেকনলজি মেনেজাৰ বা এছিষ্টেণ্ট টেকনলজি মেনেজাৰ আছে তেওঁলোকৰ লগত লগ লাগিও বা তেওঁলোকক লগ ধৰিও এই কৃষি এই আত্মা আঁচনিৰ তেওঁলোকে সুবিধাবোৰ ল'ব পাৰে। ইয়াৰ উপৰিও মই আপোনালোকক ক'ম যে আমাৰ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠানৰ এটা কাৰ্যালয় আছে, ইংলিছত যাক কোৱা হয় সমিতি আৰু যদি মই দীঘলকৈ নামটো কওঁ, এইটো হ'ল ষ্টেট এগ্ৰিকালচাৰেল মেনেজমেণ্ট এণ্ড এক্সটেনশ্যন ট্ৰেইনিং ইনষ্টিটিউট। আচলতে ইয়াৰ পৰাই এই গোটেই আত্মা আঁচনিখন গোটেই ৰাজ্যত ৰূপায়ণ কৰা হয়। গতিকে তেওঁলোকে খানাপাৰাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা বা সম্প্ৰসাৰণ প্ৰশিক্ষণ

0: প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আহিও এই কৃষকসকলে এই আঁচনিখনৰ ওপৰত তেওঁলোকে বিচৰা বস্তুখিনিৰ ওপৰত তেওঁলোকে কিছু কথা জানিব পাৰিব আৰু তেওঁলোকে যদি বিচাৰে তেতিয়াহ'লে আমি এই আঁচনিত আমি ইতিমধ্যেই ক'লোঁ যে ইয়াত প্ৰশিক্ষণ আছে, ইয়াত ডেমনষ্ট্ৰেশ্যন আছে, ইয়াত এক্সপ'জাৰ ভিজিট আছে, ইয়াত কৃষক মেলা আছে, ইয়াত কৃষক আৰু বৈজ্ঞানিকসকলৰ মাজত তেওঁলোকৰ এটা ইণ্টাৰেকশ্যন বা কথোপকথন আছে, এনেকুৱা ধৰণৰ আৰু যিটো আমি ক'লোঁ যে আমাৰ মহিলা সবলীকৰণৰ কাৰণে উইমেন্স ফুড ছিকিউৰিটি গ্ৰুপ আছে, গতিকে ইয়াৰ গোটেইখিনি সা সুবিধা তেওঁলোকে ল'ব পাৰে আৰু এই সা সুবিধাখিনি লৈ তেওঁলোকে কৃষিকাৰ্যত যদি অৱতীৰ্ণ হয় মই ভাবোঁ যে সেই দিনটো হয়তো আমাৰ দূৰ নহয়, সেই দিনটো চাগে আমাৰ কাৰণে দূৰ নহয় যে আমি অতি সোনকালে কৃষি উৎপাদনত আমি গোটেই দেশখনৰ লগত আমাৰ অসমৰ ৰাজ্যখনো জাকত জিলিকা হৈ উঠিব।
1: ধন্যবাদ জনাইছোঁ। আজি আমি এই আঁচনিখনৰ বিষয়ে, আত্ম আঁচনিখনৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। আজি এই আলোচনাত আহি পেলাই ভাগ লোৱাৰ বাবে ৰাজীৱ কুমাৰ ভূঞা, সঞ্চালক ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠান, আৰু মৌচুমী হাজৰিকা, প্ৰকল্প সঞ্চালক তথা জিলা কৃষি বিষয়া কামৰূপ মহানগৰ জিলা, দুগৰাকীকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এই আঁচনিখন ৰাইজৰ মাজত অধিক প্ৰচলন হৈ ৰাইজে, কৃষক ৰাইজে ইয়াৰ সুবিধাসমূহ ল'বলৈ সক্ষম হ'ব। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে আত্মা আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থাৰ বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞা, কামৰূপ মহানগৰৰ জিলা কৃষি বিষয়া তথা প্ৰকল্পৰ সঞ্চালক মৌচুমী হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে অসম কৃষি সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক মানৱজ্যোতি দাসে। অনুষ্ঠানত এইবাৰ শুনক বৈজ্ঞানিক পদ্ধতিৰে কচু খেতি। কচু এবিধ আলুজাতীয় শস্য। গছৰ পাত হালধীয়া পৰি মৰহি যোৱাৰ পিছত মাটিৰ তলৰ কচু আৰু কচু পেটাবোৰ খোৱা হয়, যদিও কিছুমান কচুৰ কোমলীয়া পাত আৰু থোৰবোৰ আঞ্জা হিচাপে ৰান্ধি খোৱা হয়। সাধাৰণতে যেতিয়া সচৰাচৰ ব্যৱহৃত শাক পাচলিবোৰৰ উৎপাদন কমি আহে, সেই সময়ত কচুৰ চাহিদা বৃদ্ধি পায়। পশুধনৰ খাদ্য হিচাপেও কচুৰ যথেষ্ট গুৰুত্ব আছে। কচুত যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱণ থাকে। কচুৰ থোৰত যথেষ্ট পৰিমাণে বিটা কেৰটিন, কেলছিয়াম, ভিটামিন চি আৰু আইৰণ থাকে। কচু খেতিৰ বাবে যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা ওখ বালিচহীয়া মাটি উত্তম। সেইবাবে কচু ৰোপণৰ আগতে যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ আৰু ফুটছাই দিলে সুফল পোৱা যায়। অসমৰ বাবে অনুমোদিত কচুৰ প্ৰধান জাতবোৰ হৈছে আহিনমহীয়া কচু, কাক কচু, পাঁচমুখীয়া কচু, কণী কচু, হোৱাইটগৰীয়া কচু, বিধান চৈতন্য ইত্যাদি। কচু খেতিৰ উপযুক্ত ৰোপণ সামগ্ৰী হৈছে খাই কচুৰ লগত থকা সৰু সৰু পেটা কচুবোৰ। অৱশ্যে ডাঙৰ কচুবোৰ কাটি কাটি টুকুৰা কৰি ৰোপণ কৰিব পৰা যায়, কিন্তু প্ৰতিটো টুকুৰাত এটা বা দুটা চকু থকা দৰকাৰ। ৰোপণৰ বাবে উপযুক্ত সময় হৈছে ফাগুন মাহৰ পৰা জেঠ মাহলৈ। কচু খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই লৈ 70 চেণ্টিমিটাৰ ব্যৱধানত নাঙলেৰে শিৰলু টানি 40 চেণ্টিমিটাৰ ব্যৱধানত প্ৰতিটো শাৰীত ৰোপণ কৰিব লাগে। ৰোপণৰ গভীৰতা 10-15 চেণ্টিমিটাৰ হোৱা উচিত। কচু খেতিৰ বাবে বিঘাই প্ৰতি 1.5 টন পচন সাৰ, 23 কিলোগ্ৰাম ইউৰিয়া, 50 কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু 27 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰ ব্যৱহাৰ কৰিব লাগে। অনুমোদিত সাৰখিনি কচু ৰোপণৰ এসপ্তাহমান আগত মাটিত ভালদৰে মিহলি কৰি ল'ব লাগে। কচুবোৰ এফুটমান ওখ হ'লে ঘাঁহ বনবোৰ ভালদৰে চিকুণাই মাটিখিনি ঢিলা কৰি গছৰ গুৰিত পানী চপাই দিব লাগে। গোটেই শস্যকালত আৱশ্যক অনুযায়ী 2-4 বাৰ বনবাটবোৰ চিকুণাই দিব লাগে আৰু মাজে মাজে সময়ে মৰহি যোৱা কচুপাতবোৰ গুচাই দিব লাগে। বৈজ্ঞানিক পদ্ধতিৰে কচু খেতিৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

কৃষি জগত অনুষ্ঠানটি শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু, আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি স্নায়ু শল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়া।

0: শ্ৰোতাসকলে তেখেতৰ সৈতে কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত আমালৈ ফোন কৰিব পাৰে 03612662325 আৰু 03612661876 নম্বৰত। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্তৰ অনলাইন অনুষ্ঠানটি।
1: কৈ কৈ ভাগৰি গলো, কি হল? নতুন কিডবেক লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা। কাৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক। RBI কয়
2: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডচমেন।
0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এতিয়া শুনক অম্বিকাগিৰি ৰায় চৌধুৰী ৰচিত এটি বৃন্দগান।

0: অম্বিকাগিৰি ৰায় চৌধুৰী ৰচিত বৃন্দকান্তি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানক শুনা এতিয়াই শুনিবলৈ পাব। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এসময়ত ঘৰৰ মানুহে হুকুম সিঙক কুৰকুৰ দাস বুলি মাতিছিল, কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰে ওপৰত চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল।
2: হেৰ ৰমুৱা, এই ফেনখন কিয় চলাই থৈছ? বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব?
1: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰেলাল বুলিহে মাতে, কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সেইদিনাৰ পৰা মিটাৰৰ কাটাডাল শান্তিৰে শুই থাকে। আৰু হুকুম সিঙো পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা বাৰগৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ নৰেন্দ্ৰ মোডী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান প্ৰধানমন্ত্ৰী সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ অশোক সিংহল বিমল বৰা বিশ্বজিৎ দৈমাৰী জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব নৰেন্দ্ৰ মোডী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে অনুষ্ঠানত অংশ লৈ দলৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয় অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে অসমৰ শিক্ষাখণ্ডৰ অগ্ৰগতি প্ৰত্যাহ্বান আৰু নতুন শিক্ষানীতি 2020 শীৰ্ষক সাপ্তাহিক আলোচনাত আজি ড০ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এই আলোচনাত ৰাজ্যৰ শিক্ষাখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি নতুন শিক্ষানীতিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যত কৰণীয় বিষয়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ পেগুৱে মতামত আগবঢ়ায় তেওঁ কয় যে নতুন শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক গুণগত অন্তৰ্ভুক্তিমূলক আৰু যুগোপযোগী কৰি তোলাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৰাজ্যৰ শিক্ষাখণ্ডই

0: নীতি সফলভাৱে ৰূপায়ণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। ডাঃ পেগুৱে লগতে এই আলোচনাত শিক্ষা ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ লগতে শিক্ষাৰ গুণগত মান উন্নয়ন, দক্ষতা বিকাশ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষাৰ্থীৰ ভৱিষ্যত উজ্জ্বল কৰি তোলা দিশসমূহ সন্দৰ্ভতো আলোকপাত কৰে। 2027 বৰ্ষৰ লোকপিয়ল সন্দৰ্ভত নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি লোকপিয়লৰ শুভংকৰ বিকাশ আৰু প্ৰগতি উন্মোচন কৰা হয়। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই শুভংকৰ উন্মোচন কৰে। ইফালে পৰহিৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলা পৰ্যায়ত লোকপিয়লৰ দায়িত্বপ্ৰাপ্ত বিষয়া, ৰাজহ চক্ৰ বিষয়া, নলবাৰী আৰু টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া তথা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে এই প্ৰশিক্ষণ দিয়া হয়। লোকপিয়ল সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ নিজৰা শৰ্মা আৰু প্ৰধান প্ৰশিক্ষক অৰ্পণ দেৱনাথে বিষয়াসকলক এই প্ৰশিক্ষণ দিয়ে। জিলাখনত লোকপিয়লৰ সকলো কাম সুকলমে আৰু নিৰ্ভুলভাৱে সম্পন্ন কৰিবলৈ নলবাৰী জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈ পৰা 30 জুনলৈ ইকো ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতা সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,37,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাতৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সুস্থ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150+ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
3: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্টৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল, চেল্প হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল, আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁওসভা আছে,

প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। চিৰাং জিলাৰ গৰুভাষা টিবিতোলা নিবাসী সমাজসেৱক তথা বিথৰাইৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক সোম মাৰ্ডিৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 50 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ। নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7 বাজি

উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই। আজি নিশা 9:30 ডক্তৰ অনলাইন অনুষ্ঠানৰ অতিথি স্নায়ু শৈল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়া। শ্ৰোতাসকলে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত আমালৈ ফোন কৰিব পাৰে 03612662325 আৰু

0361-2661876 নম্বৰত অনুষ্ঠানটিৰ আগ ধৰিব হিমন্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অন লাইন। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক অনুৰাধা দাস ৰচিত এটি বৃন্দগান।

0: অনুৰাধা দাস ৰচিত বৃন্দকান্তি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি গাৰ্চিয়া ৰড্ৰিগেজৰ সৈতে আলোচনাত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কমাণ্ডাৰসকলৰ বাবে বিদ্যুৎ চলি বিপুল বৃদ্ধিত অনুমোদন জনায়। অজীৱাশ্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ যোশীয়ে প্ৰকাশ কৰিছে। মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত সংঘৰ্ষ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। আৰু ল'ৰাৰ 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি গাৰ্চিয়া ৰড্ৰিগেজৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে নেতা দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰ্যালোচনা কৰি শক্তি, বাণিজ্য, বিনিয়োগ, স্বাস্থ্যসেৱা, অটোমোবাইলছ আদিৰ ক্ষেত্ৰত সহযোগিতাৰ পথ অন্বেষণ কৰে। আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে ভেনিজুৱেলাত বিশ্বৰ ভিতৰত এক বৃহৎ পৰিমাণৰ খাৰুৱা তেল মজুত আছে। তেওঁ কয় যে আজি দুয়োপক্ষৰ মাজত আলোচনাত দুয়োখন দেশৰ মাজত শক্তিৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁ আৰু কয় যে ভেনিজুৱেলাই ভাৰতক অনাগত বহু বছৰলৈ সুস্থিৰ দাবীদাৰ বুলি গণ্য কৰে। তেনে জনোৱা অনুসৰি শক্তি অংশীদাৰিত্বৰ উপৰিও পশুপালন, পৰিবহণ, কৃষি সঁজুলি আৰু ঔষধৰ ক্ষেত্ৰত অৰ্থনৈতিক অংশীদাৰিত্ব প্ৰসাৰ কৰাৰ দিশতো আলোচনা কৰা হয়। আলোচনাৰ কালত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত গোলকীয় আৰু আঞ্চলিক বিষয়সমূহৰ ক্ষেত্ৰতো মত বিনিময় কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল্ড কমাণ্ডাৰসকলৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিত অনুমোদন জনায়। তেওঁ চিকিৎসা আৰু কাৰ্য প্ৰকল্পকে ধৰি প্ৰতিৰক্ষা সেৱাৰ বাবে সংশোধিত বিত্তীয় ক্ষমতাৰ প্ৰতিনিধি দলটো ঘোষণা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনায় যে চলিত বৰ্ষৰ বাজেট আবণ্টনৰ সৈতে সংগতি ৰাখি বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধি দলে ৰাজহৰ জৰিয়তে 1,25,000 কোটিতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব। লগতে প্ৰকাশ কৰে যে বিত্তীয় ক্ষমতা 100% বৃদ্ধি কৰা হৈছে আৰু কিছুমান ক্ষেত্ৰত দুগুণতকৈ বেছি ক্ষমতা বৃদ্ধি কৰা হৈছে। মন্ত্ৰালয়ে আৰু কয় যে ইয়াৰ দ্বাৰা ফিল্ড কমাণ্ডাৰসকলৰ কাৰ্যকৰী দক্ষতা আৰু অধিক শক্তিশালী হোৱাৰ লগতে প্ৰকল্পসমূহৰ কাৰ্য সম্পাদন খৰতকীয়া হ'ব। মন্ত্ৰালয়ে জনোৱা মতে স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰববীসকলক প্ৰদান কৰা বিশেষ আৰ্থিক ক্ষমতা অধিক বৃদ্ধি কৰা হৈছে। লগতে জৰুৰী কাৰ্য সম্পাদনৰ বাবে মুঠ চিলিঙৰ সীমা 100% বৃদ্ধি কৰা হৈছে। লগতে প্ৰকাশ কৰে যে যোৱা বছৰৰ অক্টোবৰ মাহত অধিসূচনা কৰা সংশোধিত প্ৰতিৰক্ষা ক্ৰয় মেনুৱেলৰ সৈতে বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধিত্বই ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণৰ সুবিধা প্ৰদান কৰিব। নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অজীৱাশ্ম ইন্ধন উৎপাদনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনিৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ইতিমধ্যে 1 কোটি বাসগৃহৰ মুধচত সৌৰ পেনেল স্থাপন কৰা হৈছে। শ্ৰীযোশীয়ে প্ৰকাশ কৰে যে দেশৰ জনসাধাৰণে তেওঁলোকৰ ঘৰৰ মুধচতে কোনোধৰণৰ বিদ্যুৎ মাচুল অবিহনে যে দৈনন্দিন কাম কাজৰ বাবে বিদ্যুৎ উৎপাদন কৰিব পাৰে এই কথা বুজি উঠিছে আৰু সেয়েহে অতি কম সময়ৰ ভিতৰতে এই আঁচনিয়ে বৃহৎ সফলতা লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে নবীকৰণযোগ্য শক্তিৰ দীৰ্ঘম্যাদী আৰু পৰিৱেশ অনুকূল লাভালাভৰ ক্ষেত্ৰতো আলোকপাত কৰে। অনুষ্ঠানত শ্ৰীযোশীয়ে হোৱাটছএপৰ সাতবুট সন্তোষ আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ প্ৰতীকো মুকলি কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত সৌৰ পেনেল স্থাপন কৰাৰ বাবে 40% পৰ্যন্ত ৰাজসাহায্য আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ ই প্ৰশাসনৰ বাবে 7টা বিভাগক সামৰি ৰাষ্ট্ৰীয় বঁটাসমূহ ঘোষণা কৰিছে। ব্যক্তিগত, ৰাজহুৱা, উজাৰাপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ে কৈছে যে ই প্ৰশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতিস্বৰূপে 10টা স্বৰ্ণপদক, 6টা ৰূপৰ পদক আৰু 1টা বিচাৰকৰ পদকসহ মুঠ 17টা পুৰস্কাৰ আগবঢ়োৱা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে সমগ্ৰ দেশতে ই প্ৰশাসনৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাম কাজৰ বাবে প্ৰতিবছৰে এই বঁটা আগবঢ়াই অহা হৈছে। ৰাজস্থানৰ জয়পুৰত হ'বলগীয়া

29 সংখ্যক ৰাষ্ট্ৰীয় ই প্ৰশাসন সন্মিলনত এই বঁটাসমূহ আগবঢ়োৱা হ'ব। নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ, ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল, জিলা, সংস্থা আৰু গ্ৰাম পঞ্চায়তসমূহক এই পুৰস্কাৰ আগবঢ়োৱা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত 18,800 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে চুৰাটত 200খন বিছনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত 2,970 কোটি টকা ব্যয়সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্মাতাসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰায় চৰকাৰ, অশোক সিংঘল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। ল'ৰাৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত কাইলৈ ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন জাপানৰ কাকা মিঘৰা হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে ছোৱালীৰ 18 বছৰ অনূৰ্ধ এছিয়া কাপৰ ছেমি ফাইনেলত কাইলৈ ভাৰত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শেহতীয়া বিশ্ব বক্সিং ৰেংকিঙত ভাৰতে নিজৰ শক্তিশালী স্থিতি অক্ষুণ্ণ ৰাখিছে। মহিলাৰ 57 কিলোগ্ৰাম শাখাত জেচমিন লাম্বাৰিয়াই বিশ্বৰ 1 নম্বৰ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে এছিয়ান চেম্পিয়ন প্ৰিয়া খানখাছে 60 কিলোগ্ৰাম আৰু বিশ্বনাথ সুৰেশে 50 কিলোগ্ৰাম শাখাত শীৰ্ষস্থান দখল কৰিছে। মহিলাৰ 48 কিলোগ্ৰাম শাখাত মীনাক্ষীয়ে 1 নম্বৰ স্থানত থকাৰ লগতে 70 কিলোগ্ৰাম শাখাত অৰুন্ধতী চৌধুৰী, 80 কিলোগ্ৰাম শাখাত পূজা ৰাণী, 80 কিলোগ্ৰামৰ ঊৰ্ধত নুপুৰে 2 নম্বৰ স্থান দখল কৰে। পুৰুষৰ শাখাত শচীন শিৱাস আৰু নৰেন্দ্ৰ বেৰুৱালে শীৰ্ষ 5 নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে 70 কিলোগ্ৰাম শাখাত হিতেশ গুলিয়াই 6 নম্বৰ স্থান আৰু 65 কিলোগ্ৰাম শাখাত অবিনাশ জামৱালে 8ম স্থান দখল কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম, ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ সিপাৰৰ

0: অজস্র ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ। এতিয়া আমাৰ পথাৰত গৰু নাথাকে মাটি চহাবলৈ, তাৰ ধৰণে আমি ট্ৰেক্টৰ আনিছোঁ, এইটো উন্নয়নৰ অন্য এটা আমাৰ চিহ্ন, গতিকে দিশ এটা। গতিকে কিন্তু সেই একেটা সময়ত আমি উৎপাদনো বাঢ়িছে, আমি ৰুগীয়াও হৈ গৈ আছোঁ,
1: মাটিখিনিও
0: বেয়া হৈছে। এই কথাবোৰ আমি যদি এতিয়া উপলব্ধি নকৰোঁ তেতিয়াহ'লে কেতিয়ালৈ কৰিম? এই কথাবোৰ এতিয়াও যিসকল মানুহ এখন অৰণ্যৰ ওচৰে পাজৰে থাকে তেওঁলোকে এতিয়াও এই কথাবোৰ কিন্তু অত্যন্ত গুৰুত্ব দিয়ে। তেওঁলোকে এতিয়াও আমাৰ এইখন অসমতেই মাটিক পূজা কৰা মানুহ আছে, পানীক পূজা কৰা মানুহ আছে। গতিকে আমি কিমান টকা পালে পানী ক'ৰ পৰা আনিম? আমি ভাবোঁ যে বহুত অসমৰ বহুত অঞ্চলত আজিকালি পানী মানুহে কিনে, পানীটো কিনিবলৈ ক'ৰ পৰাটো আহিব লাগিব, ক'ৰ পৰা পানী আপুনি কিনিব?
2: মাজতে ক'ৰ পৰা কিনিবলৈ পানীও নোহোৱা হৈ গৈছিলে,
0: হবই, এইটো স্বাভাৱিক। তাৰে এটা কথা মিতব্যয়িতা, তাৰে এটা কথা বহন ক্ষমতা। গতিকে এতিয়া বহন ক্ষমতা বা বহনক্ষম উন্নয়নৰ গত্যন্তৰ নাই যেন গোটেই পৃথিৱীয়ে বিশ্বাস কৰিছে। গতিকে এই দিশতে আমি যোৱাটো অত্যন্ত প্ৰয়োজন।
1: নীতি আয়োগে কৈছে যে ভাৰতৰ 30খন এনেকুৱা চহৰ আছে য'ত হয়তো 2030ৰ ভিতৰত আমি পানীৰ নাটনি একেবাৰে অনুভৱ কৰিম, মানে অলমষ্ট নাইকিয়া হৈ যাব পানী। গতিকে নীতি আয়োগে এই কথাটো নিশ্চয় কিবা গৱেষণাৰ ওপৰত ভিত্তি কৰিয়ে কৈছে, আৰু সেইটো যদি সঁচা হয় তেতিয়াহ'লে আমি পানী মিতব্যয়তাৰে ব্যৱহাৰ কৰিবলৈ এতিয়াৰ পৰা শিকিবই লাগিব।
2: দেৰিয়ে হৈছে আচলতে। এতিয়া আমাৰ মই এই ক্ষেত্ৰত আৰু এটা কথা দেখিছোঁ যে আমি এতিয়া ধৰি লওক চহৰত যিখিনি মানুহ আছোঁ আমি যথেষ্ট মিতব্যয়িতাৰে কৰোঁ, কিন্তু এতিয়াও কিছুমান ঠাইত এনেকুৱা আছে যে পানী অলপ কমকৈ খৰচ কৰিবি বুলি ক'লে অলপ বেয়া পায় কিছুমান মানুহে, যে পানীখিনি
1: বুজি নাপায় কাৰণ তেওঁলোকে ভাবে যে ইমান পানী আছে কিয়নো এইটো ক'ব লাগে।
0: মই আপোনাৰ কথাটো
1: অভিজ্ঞতা এটা কওঁ। এখন গাঁৱত এখন মিটিঙত আমি গছ কটা নকটাৰ কথা আলোচনা কৰি আছিলোঁ। গাঁৱৰ যথেষ্ট বয়োজ্যেষ্ঠ ব্যক্তি এগৰাকী, তেওঁ নেতৃস্থানীয় আছিলে, তেখেতে মোক অলমষ্ট মানে মোটামুটি মোক হাতত ধৰি টানি অনাৰ নিচিনাকৈ মিটিঙৰ স্থানটোৰ পৰা বাহিৰলৈ চোতাললৈ লৈ আনিছে। টানি পেলাই লৈ আনি পেলাই কৈছে আপুনি চাওকচোন চাওক, সেই দূৰ দূৰণিলৈকে অকল সেউজীয়া সেউজীয়া সেউজীয়া সেউজীয়া সেউজীয়া গছেই গছ, মোৰ 14 পুৰুষে কাটিলেও এইবোৰ গছ শেষ নহয়, আপুনি কি কথা শিকাব আহিছে আমাক? গতিকে তেনেকুৱা মানুহো আছে যি সৰুৰ পৰা যিহেতু তেওঁ অকল গছেই দেখিছে, তেনেকুৱা ঠাইতে তেখেতৰ ভাগ্য মানে ভাল, তেখেত তাত জন্ম হৈছে, গতিকে তেওঁ অনুভৱ কৰিব পৰা নাই যে গছ নোহোৱা ঠাইবোৰত কি অৱস্থা হৈ আছে। তেওঁ নাজানে যে ৰাজস্থানত আজিৰ দিনত 48 ডিগ্ৰী টেম্পাৰেচাৰ। তেওঁ নাজানে যে ভাৰতত এনেকুৱা বহুত চহৰ আছে যিবোৰ চহৰত মানুহে পানী খাবলৈ পোৱা নাই, বা লাহে লাহে পৃথিৱীত বহুত এনেকুৱা চহৰ আছে যিবোৰ সাগৰৰ পাৰত লাহে লাহে এটা ছিজনত পানীৰ তলত ডুব গৈ যায় বৰফ গলা পানীৰ কাৰণে, গতিকে গ্লাচিয়াৰবোৰ গুলি আহিব ধৰিছে। এই গোটেই কথাবোৰ সামগ্ৰিকভাৱে যেতিয়ালৈকে আমি বুজি নাপাওঁ তেতিয়ালৈকে আমি যিটো বহনক্ষম উন্নয়নৰ কথা কৈছোঁ, বহনক্ষম উন্নয়নটো সম্ভৱ নহ'ব। বহনক্ষম উন্নয়ন হ'বলৈ হ'লে আমি প্ৰকৃতিক বুজিব লাগিব, নিজক বুজিব লাগিব, আৰু প্ৰকৃতিৰ লগত আমাৰ সম্পৰ্কটো কি সেইটো বুজি পাব লাগিব।
0: মৰ্ম নামৰে আপুনি এটা কথা কৈছিলে যে চহৰৰ মানুহবিলাকে পানীৰ ক্ষেত্ৰত মিতব্যয়ী। মই এটা সৰু অধ্যয়ন কৰিছিলোঁ গুৱাহাটী চহৰত, তো তেতিয়া আমি এটা দেখিছিলোঁ যে এই ডাঙৰ আমি এপাৰ্টমেণ্টবোৰ লৈছিলোঁ, তাত দেখিছিলোঁ যে এপাৰ্টমেণ্টত বাস কৰা আমি যিমানখিনি মানুহৰ লগতে জড়িতটো কৰিছিলোঁ তাৰ 90%তকৈ বেছি মানুহে তেওঁলোকৰ এপাৰ্টমেণ্টত থকা যিটো বোৰৱেল তাৰ গভীৰতা কিমান তেওঁলোকে নাজানে। তেওঁলোকক দিনটোত কিমান লিটাৰ পানী লাগে তেওঁলোকে নাজানে। গতিকে পানী যে এটা হিচাপ কৰিব লাগে আমি নাজানো। ধৰি লওক আমাৰ প্ৰত্যেকটো পৰিয়ালে আজি মোৰ একমাহত বা এসপ্তাহত কিমান কেজি চেনি লাগে আমি জানো, কিমান কেজি আলু বা চাউল লাগে আমি জানো, তাতকৈ যিটো বেছি প্ৰয়োজন যে আমাক কিমান লিটাৰ পানী লাগে কিন্তু আমি হিচাপ নকৰোঁ বা কৰা নাই। গতিকে মই যিটো আপুনি কৈছে যে মই আপুনি কোৱা ধাৰণাৰ লগত মোৰ ধাৰণাটোৰ অকণমান অমিল হৈছে, গতিকে মই ব্যক্তিগতভাৱে বুজি পাইছোঁ যে গৈ কথা পাতি বুজি পাইছোঁ তেওঁলোকে এই ধাৰণাটো বুজিয়ে এইটো এটা চিন্তা কৰিব লগা বিষয় বুলি ধৰিয়ে লোৱা নাই। মোৰ যে পানী যে কমি গ'ল, 2 মাহত কিয় কিমান পানী কমি গ'ল, কিমান কিনিলোঁ, এই হিচাপটো তেওঁলোকে কৰিব লাগে বুলি বুজি পোৱা নাই। এইটো কিন্তু চহৰৰ ছবিয়েই নহয়, এতিয়া অসমৰ গ্ৰামাঞ্চলতো নিৰ্দিষ্ট সময়ত বছৰটোৰ কিছু মাহত পানীৰ নাটনি আমি দেখা পাইছোঁ, হৈ গৈছে বহুত জিলাত এইটো হৈছে। গতিকে আৰু কিছুমান মানুহৰ এইটো ধাৰণা যে আমি বহুত দূৰ গভীৰলৈকে হয়তো আমি খান্দি থাকিলে পানী পাম, এইটো মানে এনেকুৱা কথা নহয়। যিসকল ভূগোলৰ ছাত্ৰ বা তেওঁলোকে জানে যে পৃথিৱীখনৰ ভিতৰত স্তৰৰ কথাবোৰ জানে, এই কথাবোৰ থাকিব। গতিকে আমি থুলমূলভাৱে আকৌ উন্নয়নৰ কথাটো যে উন্নয়নৰ কথাবোৰৰ লগত আমাৰ প্ৰাকৃতিক সম্পদ প্ৰাকৃতিক পাচৰ্যতাৰ অটপট সম্পৰ্ক আছে। এই কথাখিনি আমি বাদ দিলে নহ'ব।
2: হয়, আজি আমাৰ যিটো বিষয় আছিলে পৰিৱেশ আৰু উন্নয়ন, এই বিষয়ত আপোনালোক দুয়োজনৰ পৰা আমি ভালেমান কথা জানিম।

0: পাৰিলোঁ, শ্ৰোতা সকলো নিশ্চয় উপকৃত হৈছে। আৰু অকল শুনিলেই নহ'ব, তেওঁলোকে নিজৰ জীৱনত এই যিখিনি আপোনালোকৰ পৰা গম পালে কথা, সেইখিনি যাতে তেওঁলোকে নিজৰ জীৱনত প্ৰয়োগ কৰে আৰু যিমান পাৰে সহজ সৰলভাৱে ৰাখি নিজকো সুস্থ ৰাখক, পৰিৱেশকো সুস্থ ৰাখক। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনাইছোঁ, নমস্কাৰ।
1: ধন্যবাদ।
2: পৰিৱেশ আৰু উন্নয়ন আলোচনাটি শুনিলে, ইয়াত ভাগ ললে ডক্টৰ হিমন্ত কলিতা আৰু জয়ন্ত পাঠকে, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে।
3: নতুন দিগন্ত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগ

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 411.5 মিটাৰ, 27.5 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিছে। এতিয়া আগবঢ়াইছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনোৱা হওক দিলুপমা হাজৰিকাৰ কণ্ঠত বুকুৰ কুটুম সব্য সফুৰাৰ এই গীতটি।

বকুৰ কুটুম শ্ৰব্য সফুৰাত সেয়া আছিল দিলুপমা হাজৰিকাৰ কণ্ঠৰ গীত। প্ৰিয়শ্ৰোতা, আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি স্নায়ু শল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়া। শ্ৰোতাসকলে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত আমালৈ ফোন কৰিব পাৰে 03612662325 আৰু 03612661876 নম্বৰত। ডাক্তৰ অমৃত কুমাৰ শইকীয়াৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন। আধুনিক গীত অনুষ্ঠানত এবাৰ শুনো আহক কুমাৰ চানুৰ কণ্ঠৰ এটি গীত। এই গীতটি লোৱা হৈছে বাসনাৰ ফুল শ্ৰব্য সফুৰাৰ পৰা।

কুমাৰচানৰ কণ্ঠত বাসনাৰ ফুল শৈব্য সফুৰাৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহামাহৰ পৰা। অনুষ্ঠানৰ শেষত শুনা হওক চাৰু গোহাঁইৰ কণ্ঠৰ এটি গীত। এই গীতটি লোৱা হৈছে চিৰসেউজ গীত শৈব্য সফুৰাৰ পৰা।

0: क्षेत्रों में सहयोग के नए अवसर तलाशने पर चर्चा की। गृह मंत्री अमित शाह ने पूर्वोत्तर राज्यों के मुख्यमंत्रियों से नई पीढ़ी के लिए आर्टिफिशियल इंटेलिजेंस, मशीन लर्निंग और ब्लॉकचेन के बुनियादी ढांचे पर ध्यान देने को कहा। अहमदाबाद में विश्व योगासन खेल चैंपियनशिप का शुभारंभ। प्रधानमंत्री नरेंद्र मोदी ने विश्वास व्यक्त किया कि इससे योगासन को वैश्विक खेल पहचान मिलेगी। पेट्रोल और एथेनॉल की अलग अलग मात्रा के मिश्रित ईंधन से चलने वाली देश की पहली फ्लेक्स फ्यूल यात्री कार लॉन्च। और मानसून ने दी केरलम में दस्तक। केरलम, कर्नाटक और तमिलनाडु में अगले 7 दिन तक मूसलाधार बारिश का अनुमान। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মেপৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আৰম্ভ কৰিছো চিত্ৰগীত। চিত্ৰগীতত প্ৰথমে শুনো আহক বনৰীয়া ফুল ছবিখনৰ এটি গীত। গীতি গাইছে জয়ন্ত হাজৰিকাই।

0: বনৰীয়া ফুলছবিত সেয়া আছিল জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত। প্ৰিয় শ্ৰোতা, আজি নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি স্নায়ু শৈল্য চিকিৎসক ডক্টৰ অমৃত কুমাৰ শইকীয়া। শ্ৰোতাসকলে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ অনুষ্ঠান চলি থকা সময়ত আমালৈ ফোন কৰিব পাৰে 03612662325 আৰু 03612661876 নম্বৰত। ডক্টৰ অমৃত কুমাৰ শইকীয়াৰ সৈতে কথা পাতিব হিমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ,
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

মানে 03612661876 আৰু 03612662325 নম্বৰত ডাক্তৰ অমৃত কুমাৰ শইকীয়াৰ সৈতে কথা পাতিব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 ডক্টৰ অনলাইন। চিত্ৰগীতত এইবাৰ শুনা হওক খগেন মহন্তৰ কণ্ঠত ভাইটি ছবিখনৰ এটিকেট, ছবিখনৰ সংগীত অজিত সিংহৰ।

অনুষ্ঠানত এইবাৰ শুনো হওক ৰতনলাল ছবিখনৰ এটি গীত অৰ্চনা মহন্তৰ কণ্ঠত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সংগীত নিৰ্মল চক্ৰৱৰ্তীৰ।

অৰ্চনা মহন্তৰ কণ্ঠত ৰতনলাল ছবিৰ এই গীতেৰে সামৰিছোঁ আজিৰ চিত্ৰগীত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। আজি সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব।

0: মাহৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আম্মসহায়ক গোটৰ 35 লাখতকৈও অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বননীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্র শিক্ষা অসমেও বিশ্ব পরিবেশ দিবসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহকভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰশক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক্ট আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জে পি নাড্ডাই আজি গুৱাহাটী মহানগৰীৰ সমীপৰ যোৰাবাটত এখন হাস্পতাল উদ্বোধন কৰে। 120খন বিচনাযুক্ত এই হাস্পতাল উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই উন্নতমানৰ সা সুবিধাৰে যোৰাবাটত এনে এখন চিকিৎসালয় স্থাপন কৰাৰ বাবে কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ৱাই লাডমিকি শ্ৰাইলা, মন্ত্ৰী সস্তেন চোহটুন, ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলিকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অধ্যক্ষতা কৰে। এই অধিৱেশনত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ উপাধ্যক্ষ জ্যোতিৰাদিত্য এম সিন্ধিয়াই মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। ডনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে মন্ত্ৰালয়ে সংযোগ সমন্বয় ক্ষিপ্ৰ ব্যৱস্থাৰে এই ভূখণ্ডৰ সুবিধা প্ৰদানকাৰী সমন্বয়ক আৰু সেতু হিচাপে কাম কৰি আহিছে। এই বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ বাসিন্দা দিলীপ বৰুৱাৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়া পদৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰুৱা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। পিছত কালি দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এপৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিছে। এতিয়া আগবঢ়াইছো ডক্টৰ অনলাইন। আমাৰ আজিৰ অতিথি স্নায়ু শল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়া। শ্ৰোতাসকলে তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ আমালৈ ফোন কৰক 03612661876 আৰু 03612662325 নম্বৰত। এই অনুষ্ঠানটি ৰাতধৰি মাইক্ৰফোনৰ সন্মুখত হিমন্ত বাৰ্মা।
2: নমস্কাৰ আদৰৰ শ্ৰোতা, ডক্তৰ অনলাইন অনুষ্ঠানৰ আন এটি খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি এগৰাকী বিশেষজ্ঞ চিকিৎসক আমাৰ সৈতে উপস্থিত আছে আৰু ইতিমধ্যে আমাৰ ঘোষক হিতেশ্বৰ

0: নকৰে এই খবৰটো দিছে যে আজি আমাৰ স্থিতিত উপস্থিত আছে স্নায়ু শল্য চিকিৎসক ডাক্তৰ অমৃত কুমাৰ শইকীয়া। ডক্টৰ শইকীয়া, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ।
1: নমস্কাৰ, মই সকলোকে মোৰ স্বাগতম জনাইছোঁ।
0: হয়, অতি এটা গুৰুত্বপূৰ্ণ বিভাগ বুলিয়ে কৈছোঁ যিটো আমাৰ স্নায়ু বা স্নায়ু ৰোগৰ চিকিৎসা, তাত আপুনি এগৰাকী শল্য চিকিৎসক স্নায়ু ৰোগৰ হয়। আৰু স্নায়ু ৰোগ বুলি ক'লেই ধৰক সাধাৰণতে মানুহৰ মনত এটা ভয় হয়, অকণমান ক্ৰিটিকেল ৰোগৰ ভিতৰত স্নায়ু ৰোগ বুলি মানুহে ভাবে সাধাৰণতে, যে স্নায়ু ৰোগ, মগজুৰ ৰোগ বা স্নায়ুতন্ত্ৰৰ ৰোগ হৈছে বা তাৰ পৰা, কাৰণ স্নায়ুতন্ত্ৰই আমাৰ গোটেই দেহটো পৰিচালনা নকৰে জানো, গোটেই ইংগিত দিয়ে, হয় মগজুৱে ইংগিত দিয়ে গোটেই শৰীৰৰ প্ৰতিটো অংগক, গতিকে অতি গুৰুত্বপূৰ্ণ এটা বিভাগ সেই কথা বা এটা গুৰুত্বপূৰ্ণ অংশ স্নায়ুতন্ত্ৰটোৰ কথাটো কৈছোঁ। গতিকে এই স্নায়ু ৰোগ বুলিলে আৰম্ভণিতে, যিহেতু আপুনি এগৰাকী শল্য চিকিৎসক এই স্নায়ু ৰোগৰ, স্নায়ু ৰোগ বুলি ক'লে সাধাৰণতে বুজাকৈ কওকচোন কোনবিলাক ৰোগ পৰে আৰু কিমানখিনি সামৰি লয় এই স্নায়ু ৰোগে?
1: স্নায়ু ৰোগ বুলি ক'লে এটা ডাঙৰ বিভাগত পৰে। চ' আমি যদি এজন মানুহৰ দেহটোক যদি চাওঁ, দেহটোক আমাৰ কৈছে সকলো বস্তুবিলাক নিয়ন্ত্ৰণ কৰে আমাৰ স্নায়ুতন্ত্ৰটোৱে। স্নায়ুতন্ত্ৰ বুলি ক'লে আমাৰ মগজুটো আহে, যিটোক আমি ব্ৰেইন বুলি কওঁ, স্পাইনেল কৰ্ড যিটোক আমি স্নায়ু ৰজ্জু বুলি ক'ব পাৰে, আৰু তাৰ ওপৰত থকা যিটো ভাৰ্টিব্ৰাই থাকে, মেৰুদণ্ড, মেৰুদণ্ডৰ ভিতৰত যিটো স্পাইনেল কৰ্ড থাকে যাক আমি স্নায়ু ৰজ্জু বুলি ক'ব পাৰোঁ, আৰু পেৰিফেৰেল নাৰ্ভবিলাক বা স্নায়ুবিলাক যিবিলাক আপোনাৰ ব্ৰেইনৰ পৰা, মগজুৰ পৰা বা স্পাইনেল কৰ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগলৈ যিখিনি পাৰ হৈ গৈছে, সেইখিনিক যদি লগত সংলগ্ন যিখিনি বেমাৰ আছে সেইখিনিক আমি স্নায়ু ৰোগ বুলি কওঁ। যেনে ধৰক আপোনাৰ মূৰৰ বিষ হ'ল ধৰি লওক, বা আপোনাৰ মৃগী বেমাৰীৰ কথা যদি কোৱা যায়, আপোনাৰ কঁকালৰ বিষৰ যদি কথা কোৱা যায়, পক্ষাঘাত হোৱা বেমাৰৰ কথা যদি কোৱা যায়, বা ব্ৰেইন টিউমাৰৰ কথা যদি কোৱা যায়, এইবিলাক আপোনাৰ স্নায়ু ৰোগৰ ভিতৰত পৰে।
0: এতিয়া ধৰক আপুনি যিখিনি কথা কৈছে, সাধাৰণতে এনেকুৱা শব্দ শুনিলে আমাৰ মানুহে ভয় খাই যায়, ব্ৰেইন টিউমাৰ বা ধৰক স্পাইনেল ইঞ্জুৰীৰ কথাটো কৈছে, মগজুৰ কিবা হৈছে, গতিকে এই ৰোগসমূহ কেতিয়া মানুহে ধৰা পেলাই, এজন যদি ৰোগী বা এজন মানুহৰ হয় কেনেকৈ গম পাব যে তেখেতৰ স্নায়ু ৰোগৰ ৰোগ হৈছে বা স্নায়ুতন্ত্ৰৰ কিবা অসুবিধা হৈছে, বা কোনটো সময়ত তেখেত এজন চিকিৎসকৰ ওচৰলৈ যাব লাগে, কেনেদৰে গম পাব?
1: আপুনি বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে। আমাৰ সকলোৰে মানুহৰ মাজত এটা সংশয় থাকে, মূৰৰ বিষ হ'লে ভাবে যে মোৰ ব্ৰেইন টিউমাৰ হৈ গ'ল,
0: হয়,
1: বা কঁকালৰ বিষ হ'লেই ভাবে যে মোৰ স্পাইনেল কৰ্ডৰ কিবা ডাঙৰ সমস্যা হৈ গৈছে নেকি। তো আমাক মগজটোৱে কেতিয়াও মানে আমাক চিৰবাসৰ কৰিবলৈ নজনায়, মই ফুচফুচাই কথা কয়, আৰু আমাৰ কি আমাৰ যিটো জীৱনশৈলী, আমাৰ যিটো লাইফষ্টাইল, সেই লাইফষ্টাইলটোৰ লগতে আমাৰ বেমাৰৰ বহুখিনি জড়িত হৈ থাকে। তো এজন মানুহৰ কি হয় যে সদায় মূৰৰ বিষ হ'ব পাৰে, প্ৰায়ে তেওঁ মূৰৰ বিষ হয়, অলপ শুই দিয়াৰ লগে লগে ভাল পাই যায়, বা কেতিয়াবা মূৰৰ বিষ হ'লে মূৰৰ বিষৰ এটা দৰৱ খাই ভাল পাই গুচি যায়। সেইটো নিত্য নৈমিত্তিক ঘটি থকা ঘটনা, আপোনাৰ মূৰ সকলোৰে তেনেকুৱা হ'ব পাৰে, কিন্তু সেইটো হ'লে যে ব্ৰেইন টুমাৰ হৈছে বুলি আমি ভয় খাব নালাগে। কেতিয়াবা কি হয় যে ৰাতিপুৱা শুই উঠিয়ে তেওঁ মূৰৰ বিষ হ'ল, মূৰৰ বিষ হোৱাৰ পিছতে অলপ দেৰি খোজতে চকু দুটা তেওঁ ধোৱা কোৱা দেখিলে আৰু দুটা দুটা দেখিব খুজিলে, আৰু তেওঁ কিছু অলপ বমি কৰি দিলে তেওঁ মূৰৰ বিষটো ভাল হৈ গুচি যায়। যে এনেকুৱা ধৰণৰ যদি মূৰৰ বিষ হয় য'ত আপোনাৰ ৰাতিপুৱা শুই উঠি মূৰৰ বিষ হৈছে, মূৰৰ বিষৰ লগে লগে আপোনাৰ চকু দুটাই ধোঁৱা কোৱা দেখিছে বা দুটা দুটা দেখিছে আৰু বমি ভাৱ আহে বা বমি কৰে আৰু বমি কৰাৰ লগে মূৰৰ বিষটো ভাল হৈ গুচি যায়, এই সমস্যাটো যদি হয় তেতিয়াহ'লে আমি সেইটো মূৰৰ বিষক আমি ভয় কৰিব লাগে, সেইটো হয়তো ব্ৰেইন টিউমাৰৰ লগত সম্বন্ধ থাকিব পাৰে। কিছুমান মানুহৰ ক্ষেত্ৰত কৈছে আগতে মূৰৰ বিষ হৈ আছিলে, এতিয়া সেই মূৰৰ বিষটো কি হৈছে সলনি হৈছে, আগতে অলপ দেৰি শুই দিলে পানী এগিলাচ খালে, চাহ একাপ খালে বা দৰৱ এটা খালে ভাল হৈ গুচি যায়, কিন্তু আজি কিছুদিনৰ লক্ষ্য কৰিছে যে তেওঁৰ বিষটো অনবৰতে হৈ থাকে, দিনে নিশাই হৈ থাকে, ৰাতি তেওঁ শোৱাৰ পৰা সাৰ পাই যায় বা শুব নোৱাৰে মূৰৰ বিষটোৰ পৰা, তেতিয়াহ'লে সেই মূৰৰ বিষটোৰ কাৰণে আপুনি চিন্তা কৰিব লাগে, তেতিয়া হয়তো এইটো ব্ৰেইন টিউমাৰৰ কাৰণে হ'ব পাৰে। আৰু আমাৰ মগজুটোত কি হৈছে, বিভিন্ন অংশই বা শৰীৰৰ বিভিন্ন অংশক নিয়ন্ত্ৰণ কৰে, যদি যেতিয়া এটা টিউমাৰ হয় সেই টিউমাৰটো যদি বিশেষ যদি মগজুৰ সেই অংশটোৰ ওচৰ পাজৰে যদি থাকে, তেতিয়াহ'লে আমাৰ সেই অংগ বা পতংগটোৰ কি হ'ব, আপোনাৰ পক্ষাঘাত হ'ব পাৰে, দুৰ্বল হ'ব পাৰে, কাম নাইকিয়া হ'ব পাৰে। যেনেকৈ ধৰক আপোনাৰ কোঁফালৰ ব্ৰেইনটোৱে আমাৰ বাওঁফালৰ দেহাটোক কণ্ট্ৰল কৰে, নিয়ন্ত্ৰণ কৰে, আৰু বাওঁফালৰ যিটো হাফ থাকে মানে ব্ৰেইনটোৰ, সেই হাফটোৱে আপোনাৰ সোঁফালৰ দেহাটো কণ্ট্ৰল কৰে। যদি টিউমাৰ এটা যদি আপোনাৰ বাওঁফালে আছে, তেতিয়াহ'লে কি বুজাব, এই সোঁফালৰ দেহাটো তেওঁ লাহে লাহে অৱসৰ হ'ব, এইটো এদিনত নহয়, আজি অলপ হ'ল, কাইলৈ অলপ হ'ল, ধৰক তিনিমাহ চাৰিমাহৰ বাবে এক বছৰলৈ গেজুলি গেজুলি এটা চাতে অৱসৰ হৈ পাৰে, পেৰালাইচিছ হৈ পাৰে, তেতিয়াহ'লে এইটো এটা ব্ৰেইন টিউমাৰ লক্ষণ হ'ব পাৰে।

0: মৃগী বেমাৰীটো কেতিয়াবা ব্ৰেইন টিউমাৰ লক্ষণ হ'ব পাৰে। যদি আপোনাৰ 20 বছৰ আগতে যদি মৃগী বেমাৰী হৈছে তেতিয়াহ'লে সেইটো প্ৰায় বেলেগ ধৰণৰ কোনো কাৰণত লগত সংলগ্ন নথকাকৈ হ'ব পাৰে, এনেই হ'ব পাৰে। কিন্তু 20 বছৰ বয়সৰ ওপৰৰ মানুহৰ যদি কেতিয়াবা যে জীৱনত প্ৰথমবাৰৰ কাৰণে মৃগী বেমাৰী হৈছে, আঁৱৰীয়া বেমাৰ যিটো কওঁ আমি, এপিলেপ্সি যদি কওঁ, তেতিয়াহ'লে সেইটো এটা ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে। চ' এনেকুৱা যদি থাকে তেতিয়াহ'লে আমি সেইটো সংকল্প কৰিবলগীয়া যে ব্ৰেইন টিউমাৰ হ'ব, নহ'লে আমি ভয় কৰিব নালাগে। আৰু তেনেকুৱা যদি হৈছে তেতিয়াহ'লে ওচৰৰ চিকিৎসকৰ পৰামৰ্শ ল'ব
1: লাগে নিশ্চয়কৈ। ডক্টৰ শইকীয়া বাবু, খুব সুন্দৰকৈ আপুনি আৰম্ভ কৰিছে, আমাৰ শ্ৰোতাক এতিয়া আভাস দিছে স্নায়ুৰোগনো কি বা কি কোনবিলাক হয়, আৰু আমি বিতংকৈ কথা পাতি যাম, তাৰ কেইবাটাও ভাগ আছে, এই বিষয়ে কথা পাতিম। আৰু শ্ৰোতা, আপোনাক জ্ঞাত যে আমাৰ এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ যিটো অফিচিয়েল ফেচবুক পেজ AIR গুৱাহাটী, তাত লাইভ হৈ থাকে, আৰু আপোনালোকে সেই পেজত গৈ বাৰ্তা দিব পাৰে। সেই বাৰ্তাসমূহ আমি ডক্টৰ শইকীয়ালৈ আগবঢ়াই দিম। তেখেতে নিশ্চয় আপোনাৰ কিবা প্ৰশ্ন থাকিলে, স্নায়ুৰোগ সম্পৰ্কত যদি কিবা প্ৰশ্ন থাকে তেখেতে উত্তৰ দিব, আৰু যদি সেই স্নায়ুৰোগৰ যদি শল্য চিকিৎসাৰ সৈতে জড়িত কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব পাৰে, পেজত লিখি পঠিয়াব পাৰে। তাৰোপৰি আমি দুটা নম্বৰ, সদায় যি দুটা নম্বৰ আপোনাক জ্ঞাত, যে 03612661876, আনটি ফোন নম্বৰ হৈছে 03612662325। এই দুটি ফোন নম্বৰত কল কৰিও আমাক প্ৰশ্ন সুধিব পাৰে আৰু ডক্টৰ শইকীয়াই উত্তৰ দিব। প্ৰথমটি কল আহিছে হিতেশ্বৰে আমাক ইংগিত দিছে, আমি প্ৰথম ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, পৰিচয়টো দিব। হয় নমস্কাৰ,
2: আই এম জয়ন্ত কুমাৰ দাস ফ্ৰম হাজুপানীপাৰা।
1: হয়,
2: মোৰ মানে প্ৰশ্ন আছিল দুটা।
1: হয়,
2: লাৰ্ভৰ চিষ্টেমটো ফেমেলি ষ্টিল থাকিব লাগে নেকি, বা লাৰ্ভৰ কি কাৰণত হয়, বা ডেভেলপ কৰাৰ খাদ্য বা কিবা তালিকা তেনেধৰণৰ কিবা আছে নেকি?
0: ধন্যবাদ, মই আপোনাৰ প্ৰশ্নটো শুনি বৰ ভাল পাইছোঁ, বহুত এটা দৰকাৰী প্ৰশ্ন শুনিছে। যে আপোনাৰ নাৰ্ভৰ যদি বেমাৰ হয় বা ব্ৰেইন স্পাইনেল কৰ্ড বা নাৰ্ভৰ যদি বেমাৰ হয়, এইটো সকলো ধৰণৰ বেমাৰ আপোনাৰ জন্মগত নহ'বও পাৰে বা বংশগত নহ'বও পাৰে, ঠিক আছে, আৰু ইয়াৰ বিনা কাৰণতো হ'ব পাৰে বা কেতিয়াবা দুখ পোৱাৰ কাৰণে হ'ব পাৰে, কেতিয়াবা আপোনাৰ বেলেগ কিবা খাদ্য বস্তুৰ লগতো সম্পৰ্ক থাকিব পাৰে। চ' বিভিন্ন কাৰণত স্নায়ুৰ ৰোগ হ'ব পাৰে, কেতিয়াবা কিছুমান ৰোগ বংশগতভাৱে হয় বা জেনেটিকেল হয় বা জন্মগত হ'ব পাৰে, চ' সেইবোৰ তেনেকুৱা হ'ব পাৰে। আৰু খোৱাৰ ক্ষেত্ৰত যদি দেখা যায় আপুনি সদায় বেলেঞ্চ ডায়েট খাব লাগে, সুষম আহাৰ খাব পাৰে, আপুনি যদি বেছিকৈ তেল মছলাযুক্ত ৰাজসিক আহাৰ যদি বেছিকৈ খায় বা মদ মাংস বা চিগাৰেট যদি বেছিকৈ খায় তেতিয়াহ'লে এইবিলাকে স্নায়ুৰোগ হোৱাৰ সম্ভাৱনা থাকে, গতিকে সেইবোৰ আপুনি পৰাপক্ষত খাব নালাগে।
1: হয় দাসজনে নিশ্চয় উত্তৰ পাইছে আপুনি, আৰু ডক্টৰ শইকীয়াই যেনেদৰে উপদেশ দিছে তেনেদৰে আপোনাৰ পালন কৰি দিছে, এই ৰোগসমূহৰ পৰা হাত সাৰি থাকিব পাৰিব বা তাৰ পৰা কিছু দূৰত থাকিব পাৰিব নহয় জানো। কিন্তু খোৱা লোৱাৰ সৈতে আমাৰ সকলো বেমাৰৰ কিছু নহয় কিছু সম্পৰ্ক থাকে। হয়, আমি চাই চিতি আপুনি যেনেদৰে কৈছে খাব লাগে, আৰু যদি মাদক দ্ৰব্যৰ কথা কৈছে
0: কৰিব
1: নালাগে, এৰাই চলিব লাগে। এতিয়া ধৰক আপুনি আৰম্ভণি কৰিছে মূৰৰ বিষেৰে, এটা অতি কমন, এটা সদায় আমি শুনি থাকোঁ মূৰৰ বিষ হৈছে, বা এতিয়া গৰমৰ সময় এই সময়খিনি মূৰৰ বিষ অলপ বেছি হোৱা যায়, গৰমৰ গালি বিষাইছে বুলি কয়। কেতিয়াবা দেখোঁ স্কুলত ধৰক আপোনাৰ সৰু বাচ্চাৰো তেনেকুৱা হৈ যায়, চেঞ্চলেছ হৈ যোৱা দেখোঁ, অজ্ঞান হৈ পৰে স্কুলত, তেনেকুৱা বাচ্চাটো গৰমৰ কাৰণে হয়, হিটষ্ট্ৰোক এটা হয়, গতিকে এইবিলাকো স্নায়ুৰোগৰ লগত জড়িত নেকি বাৰু?
0: এইবিলাকো স্নায়ুৰোগৰ লগতে জড়িত, কিন্তু হিষ্ট্ৰক বুলি ক'লে একচুৱেলি অকল স্নায়ুৰ লগতে নহয়, ইয়াৰ লগত বহুতখণ্ড কথা আহি পৰে, বিশেষকৈ আপোনাৰ গৰমৰ কাৰণে বডিত ডিহাইড্ৰেশ্যন হ'লে বা তাৰ কাৰণে বডিটোৱে যদি আপোনাৰ গৰমটোক আঁতৰাবৰ কাৰণে আপোনাৰ হাৰ্টৰ অসুবিধা হ'ব পাৰে বা নাৰ্ভৰ বা ব্ৰেইনৰ অসুবিধা বিভিন্ন কাৰণত হ'ব পাৰে। আৰু আপুনি যে ক'লে যে সৰু ল'ৰা ছোৱালীৰ যে মূৰ্চা যোৱা পাৰে, এইটো এটা আপোনাৰ মৃগী ৰোগৰ লক্ষণো হ'ব পাৰে। যদি আপোনাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে, যদি কথা নাই বতৰ নাই কেতিয়াবা যদি মূৰ্চা গুচি গৈছে, মূৰ্চা গুচি যোৱাৰ পিছত অলপ সময় তেওঁ নহৰ্মকাই যদি সাৰ পাই উঠে আৰু তেওঁ কি হৈছে যদি গম নাপায়, সুধিলে যদি কয় কেনেকৈ পৰিলে বা কি হৈছে যদি গম নাপায়, বা কেতিয়াবা যদি দাঁত কামো খায়, ঠিক আছে, বা কেতিয়াবা যদি হাত ভৰি লৰচৰ কৰিবলৈ আৰম্ভ কৰে বা মুখেৰে যদি ফেন ওলাবলৈ আৰম্ভ কৰে, তেনেকুৱা এজনৰ লক্ষণ যদি হয় তেতিয়াহ'লে মৃগী বেমাৰীৰ লক্ষণ হ'ব পাৰে। চ' সেই মৃগী বেমাৰীৰ লক্ষণতো কেতিয়াবা মূৰৰ বিষ হ'ব পাৰে। চ' এইবিলাক স্নায়ু ৰোগেই হয় আৰু তেতিয়া আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
1: হয়, ইয়াত বাহিৰত ধৰক বিভিন্ন ধৰণৰ আমি যেনেকৈ আমি মৃগীত বাহিৰেও কিছুমান অন্যান্য ৰোগ থাকে, যেনে ধৰক স্নায়ু ৰোগ বুলি ক'লে আপুনি ইতিমধ্যে এপিলেপ্সিৰ কথাটো ক'লে, লগতে ধৰক আমাৰ কিছুমান ঠাই যেনে স্পাইনেল ইনজুৰীৰ কথা থাকে, আহি যায় কেতিয়াবা এক্সিডেণ্ট হ'লে তেনেকুৱা ধৰণৰ আহে, বা অন্যান্য পাৰ্কিছ ৰোগ আছে, সেইবিলাক ৰোগো আছে, লগতে অন্যান্য ধৰণৰ ৰোগ যিবিলাক চাইটিকা বুলি কয়, বিষ

0: ওপৰলৈকে বিহটো মূৰৰ পৰা গুচি যায়, সেইটোও স্নায়ুৰোগৰ অংশ এইবিলাক নহয়?
1: হয় হয়, তে এই প্ৰশ্নকেইটাৰ উত্তৰ দিবৰ সময়ত মই আপোনাক এটা এটাকৈ ক'ব বিচাৰিম। মূৰত দুখ পোৱা বা যিটোক আমি হেড ইঞ্জুৰি বুলি কওঁ আৰু স্পাইনেল ইঞ্জুৰি, স্পাইনেল কৰ্ড বিশেষকৈ চাৰ্ভাইকেল স্পাইন ইঞ্জুৰি, ইউজুৱেলি প্ৰায় দুটা ওচৰাচৰি কৈ যায়। এতিয়া যদি আপোনাৰ পথ দুৰ্ঘটনা যদি হয়, সেই পথ দুৰ্ঘটনাৰ সময়ত আপোনাৰ যদি এজন মানুহ যদি ৰোগত ৰোগীয়ে যদি পথত দুৰ্ঘটনাত আক্ৰান্ত হৈছে, আমি কিছুমান বস্তু লক্ষ্য কৰিব লাগিব। এটা বস্তু হৈছে কি, আপুনি তেখেতে যেতিয়া আপোনাৰ পৰিছিলে সেইটো সময়ত তেওঁ মূৰ্চা গৈছিল নেকি, বেহুছ হৈছিলে নেকি, আনকনচিয়াছ হৈছিলে নেকি, বা তেওঁ সেইটো সময়ত যদি কেইবাবাৰ বমি হৈছে নেকি, বা সেইটো সময়ত তেখেতৰ যদি মেগী বেমাৰ নিচিনা লক্ষণ হৈছে নেকি, বা নাকেৰে যদি তেজ ওলাইছে বা কাণেৰে যদি তেজ ওলাইছে, তেতিয়াহ'লে সেইজন মানুহৰ মূৰত আঘাত পাই পেলাই ব্ৰেইন ইঞ্জুৰি বা আপোনাৰ হেড ইঞ্জুৰিৰ সম্ভাৱনা বেছি আছে, মূৰত ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা আছে। চ' তেনেকুৱা এজন মানুহক শীঘ্ৰে চিকিৎসালয় লৈ যাব লাগে আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
0: আৰু ডক্টৰ শইকীয়া আমি এইখিনি কথা পাতিম, এটা এটাকৈ পাতি যাব লাগিব। এইটো অতি গুৰুত্বপূৰ্ণ বিষয়, প্ৰতিটো বিষয় যদি আমি একেলগে শুনিছোঁ, এতিয়া এটা ডাঙৰ বিষয়, কিন্তু তাৰ আগতে ফোন কল এটি আহিছে, ফোন কলটি লৈ লৈছোঁ, তাৰপিছত আমি এইখিনি কথা পাতিম। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, আপোনাৰ পৰিচয়টো দিব।
2: মই গণেশ ডেকা, মই গুৱাহাটীৰ পৰা কৈ আছোঁ।
0: হয় হয় ডেকা, তুমি কওক।
2: এটা মোৰ ভাইটিৰ আজি প্ৰায় 10-12 বছৰ পৰা মিৰ্গী বেমাৰ হৈ আছে।
0: হয়,
2: মই বৰ্তমান এই তেজপুৰ যিখন মেণ্টেল হস্পিটেল আছে তাৰে, তাৰ পৰা মই মেডিচিন খাই আছো, খাই থাকিলেও এতিয়া মই আমাৰ ঘৰৰ ওচৰতে ব্ৰাঞ্চ এটা আছে তেখেতসকলৰ, ব্ৰাঞ্চৰ পৰা মই মেডিচিনটো দি আছো ভাইটিক, আগতকৈ অলপ ইম্প্ৰুভো হৈছে, নোহোৱা নহয়, কিন্তু মেডিচিনটো কিবা খাই থাকিব লাগিব নে কি কৰিব লাগিব?
1: হয়, এইটো ক্ষেত্ৰত মই আপোনাক এটা কথা ক'ম যে মৃগী বেমাৰী যেতিয়া হয় তেতিয়াহ'লে তেখেতৰ ট্ৰিটমেণ্ট বা চিকিৎসা হৈছে এটাই, হৈছে আপোনাৰ নিয়মিতভাৱে দৰৱ খোৱাটো। আৰু দৰৱটো নিয়মিতভাৱে খোৱা মানে এইটো বুজাইছে যে আপুনি ঘড়ীৰ কাটত খাব লাগিব। আপোনাক যদি ডাক্তৰে কৈছে যে দৰৱটো আপোনাৰ ৰাতিপুৱা 6টা বজাত আৰু দুপৰীয়া 2টা বজাত আৰু ৰাতি যদি 10টা বজাত যদি খাব দিছে, তেতিয়াহ'লে আপুনি 1 মিনিটৰ ইফাল সিফাল নোহোৱাকৈ 6টা, 2টা, 10টা বজাতেই খাব লাগিব। টাইমটো কেতিয়াও সলনি কৰিব নালাগে, সদায় একে সময়তে খাব লাগে। আৰু দৰৱ খোৱাৰ সূত্ৰত এটা কথা লক্ষ্য কৰিব লাগে যে মই ভাত খাবলৈ থাকিলে, চাহ খাবলৈ থাকিলে, মই আলহী ঘৰত ফুৰিব গৈছোঁ, ক'ৰবাত ওলাই গৈছোঁ, দৰৱটো কেতিয়াও আপুনি বন্ধ কৰিব নালাগে, সেইটো সময়ত দৰৱটো খাবই লাগিব। আৰু কিছুমান মেগী ৰোগীৰ ক্ষেত্ৰত দেখা গৈছে যদি বেলেগ ধৰণৰ কোনো অসুবিধা নোহোৱাকৈ যদি বিনা কাৰণত হোৱা মেগী বেমাৰী হয়, যাৰ বিশেষকৈ 20 বছৰ আগৰ বয়সৰ মানুহৰ যদি মেগী বেমাৰী হয়, তেওঁলোকৰ ক্ষেত্ৰত দেখা গৈছে 2-3 বছৰমান নিয়মীয়াকৈ দৰৱ খোৱাৰ পিছত মেগী বেমাৰীৰ দৰৱবিলাক লাহে লাহে বন্ধ কৰিব পৰা যায়। আৰু বন্ধ কৰাৰ পিছতো যদি মেগী বেমাৰী নোহোৱাকৈ থাকে, যিমান দিনলৈকৈ নোহোৱাকৈ থাকে, তেতিয়ালৈকে দৰৱটো বন্ধ কৰি ৰাখিব পাৰে। কিন্তু কেতিয়াবা দেখা যায় যে দৰৱ বন্ধ কৰিলে আকৌ ৰোগৰ উপসৰ্গবিলাক দেখা দিয়ে, আকৌ মেগী বেমাৰটো আকৌ হ'বলৈ আৰম্ভ কৰে, তেতিয়াহ'লে তেওঁলোকে হয়তো জীৱনভৰ মেগী দৰৱ খাবলগীয়া হয়। আৰু এটা কথা মই ইয়াতে আপোনাক ক'ব বিচাৰিছোঁ, যিটো ইউজুৱেলি আমি নাজানো বা আমাক বহুত কেতিয়াও আমি আলোচনা কৰা নাযায়, সেইটো হৈছে কি, মেগী বেমাৰীৰ কাৰণে আপোনাৰ অস্ত্ৰোপচাৰ কৰিব পাৰি, অপাৰেশ্যন কৰিব পাৰি। যদি এজন মানুহৰ যদি মিৰ্গী ৰোগত আক্ৰান্ত হৈছে, তেখেতক যদি আমি 2টাতকৈ অধিক মিৰ্গী বেমাৰৰ ৰোগৰ দৰৱ যদি দিয়া হৈছে 2 বছৰতকৈ বেছি সময়, তাৰপিছতো যদি তেওঁ বাৰে বাৰে যদি মিৰ্গী ৰোগ হৈ আছে, তেতিয়াহ'লে এইটো বুজাইছে যে দৰৱে কাম নকৰা মিৰ্গী ৰোগ, সেইটো মেডিকেলি ইনট্ৰেক্টেবল এপিলেপ্সি বুলি কোৱা যায়। চ' তেনেকুৱা ৰোগীৰ ক্ষেত্ৰত আজিকালি কি কৰা যায়, আপোনাৰ এপিলেপ্সি চাৰ্জাৰী বুলি কয়। চ' আপুনি যদি এপিলেপ্সি চাৰ্জাৰীৰ কাৰণে যদি যায়, অস্ত্ৰোপচাৰ কৰিলে সেই দৰৱৰ পৰিমাণটো কমি গুচি যায় আৰু ৰোগী আৰোগ্য হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে। সেইকাৰণে যদি 2 বছৰতকৈ বেছি সময় যদি 2টাতকৈ অধিক দৰৱ খোৱাৰ পিছতো মিগি ৰোগটো যদি নিয়ন্ত্ৰণ হোৱা নাই, তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু এইটো কথা পাতিব লাগে যে অস্ত্ৰোপচাৰ কৰিবলৈ সেই ৰোগীটো নিয়ন্ত্ৰণ কৰিব পৰা সুবিধা আছে নেকি।
0: হয়, নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেখেতে কৰিছে। লগতে আমাৰ মনলৈ এটা প্ৰশ্নটো আহি আছে, ধৰক নিউৰলজিষ্টো থাকে, নিউৰচাৰ্জনো আছে, মানে শল্য চিকিৎসাৰ কথাটো আপুনি ক'লে, এতিয়া ধৰক কোনবিলাক স্নায়ু ৰোগৰ অপাৰেশ্যনৰ বা চাৰ্জাৰী যিটো আপোনাৰ সেইটো প্ৰয়োজন আছে আৰু কোনবিলাকৰ নাই, তেনেধৰণৰ
1: নিশ্চয় এতিয়া আপোনাৰ কি হৈছে, ট্ৰেডিশ্যনেলি যদি চোৱা যায় চাৰ্জন শব্দটোৰ অৰ্থ হৈছে কি, অস্ত্ৰোপচাৰ কৰে, চাৰ্জাৰীকে অপাৰেশ্যন কৰে। চ' যিসকল চিকিৎসকে দৰৱ লিখাৰ উপৰিও অপাৰেশ্যন কৰিবলৈ ৰোগীৰ চিকিৎসা কৰে, তেখেতক চাৰ্জন বুলি কোৱা যায়। আৰু যেতিয়া নিউৰলজিষ্ট বুলি কোৱা যায়, তেওঁলোকে অস্ত্ৰোপচাৰ নকৰে, অকল ভেষজ বিজ্ঞানেৰে বা মেডিচিন লিখি পেলাই চিকিৎসা কৰে। কিন্তু যেতিয়া আপোনাৰ মেগজু বা স্পাইনেল কৰ্ড

0: স্নায়ুতন্ত্ৰ বা স্নায়ুৰজ্জ বা আপোনাৰ পেৰিফেৰেল নাৰ্ভ বা স্নায়ুৰ যদি ৰোগ এটা হয় তেতিয়াহ'লে এইটো সহজে নিৰ্ধাৰণ কৰিবলৈ দিগদাৰ হয় যে নিউৰোলজিষ্টে চাব নে নিউৰোচাৰ্জনে চাব। প্ৰায়ে কি হয় আপোনাৰ ৰোগীসকল নিউৰোলজিষ্টৰ ওচৰত যায়, আৰু নিউৰোলজিষ্টে যদি পৰীক্ষা নিৰীক্ষা কৰি পেলাই দেখা পায় যদি কয় যে এই বেমাৰটো দৰৱৰ দ্বাৰা নহ'ব, তেওঁলোকক অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ব পাৰে, তেতিয়াহ'লে নিউৰোচাৰ্জনৰ ওচৰত পঠোৱা যায়। বা যদি লোকজন যদি কেতিয়াবা নিউৰোলজিষ্টৰ ওচৰত নগৈ যদি নিউৰোচাৰ্জনৰ ওচৰতো যদি যায়, তেতিয়া নিউৰোচাৰ্জন যদি দেখা পায় যে এইটো বেমাৰৰ চিকিৎসাটো দৰৱৰ যোগেদিহে হয়, এইটো শৈল্য চিকিৎসা নালাগে, তেতিয়া আমি নিউৰোলজিষ্টৰ চাপত যাওঁ। চ' ৰোগীৰ ক্ষেত্ৰত এইটো ভাবিবলৈ দিগদাৰ হয় যে নিউৰোলজিষ্টৰ ওচৰত যাওঁ, দুয়োজনে একেধৰণে ডক্টৰ, নিউৰোলজিষ্টজনে ভেষজ বা মেডিচিন দি পেলাই চিকিৎসা কৰে আৰু নিউৰোচাৰ্জনজনে অস্ত্ৰোপচাৰো কৰে। চ' আপুনি সেইটো কথা ভাবিব নালাগে, ওচৰৰ নিউৰোলজিষ্ট বা নিউৰোচাৰ্জনজনৰ ওচৰত যোগাযোগ কৰক আৰু আপোনাক সেই নিউৰোচাৰ্জন বা নিউৰোলজিষ্টজনে আপোনাক নেক্সট কি কৰিব লাগিব সেইটো আপোনাক বুজাই দিব।
1: হয়, আমি উঠি মানে ধৰক গধুৰ বিষয়ে কথা পাতি আছোঁ, স্নায়ুতন্ত্ৰ স্নায়ু ৰোগ এইবিলাক কথা, বা ধৰক এটি মানে মৃগী ৰোগৰ কথা পতা হৈছে, অস্ত্ৰোপচাৰৰ কথা হৈছে। যদি আমি গান এটা শুনিলে আপোনাৰ পচন্দৰ, নিশ্চয় অকণমান পৰিৱেশটো ভাল হ'ব। তাৰপিছত আকৌ এই কথা আমি পাতি, আপুনি কাৰ গান ভাল পায় বেছিকৈ বাৰু?
0: মই আচলতে ক'ব গ'লে মই জুবিনদাৰ গান, নতুন প্ৰজন্মৰ মানুহ হিচাপে জুবিনদাৰ গান শুনি ভাল পাওঁ। আৰু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া ভূপেন হাজৰিকাৰ সংগীতেৰে এডাঙৰ হৈছিলোঁ, গতিকে মোৰ যদি প্ৰিয় গায়ক বুলি ক'লে জুবিনদাৰ আৰু ভূপেন হাজৰিকা দুজনৰে কথা কওঁ।
1: এই আমি এতিয়া আৰম্ভণিৰে কাৰ শুনাম?
0: প্ৰথমতে এতিয়া জুবিনদাৰে এটা গান শুনিব
1: খুজিছে। হয়, নিশ্চয় আমি জুবিন গাৰ্গৰ এটি গান শুনাব খুজিছোঁ আপোনাৰ অনুৰোধত। আমাৰ হিতেশ্বৰ আছে, অতি অতি সুন্দৰ গীত বাহি সকলোৱে জানে, জুবিনদাই গোৱা অতি সুন্দৰ তাৰ সংগীত, গতিকে আমি সেই বাহি গীতটো শুনাবলৈ অনুৰোধ জনাইছোঁ।

0: পুনৰ আমি ডক্টৰ অমৃত কুমাৰ শইকীয়াৰ ওচৰলৈ আহিছোঁ। আমি আটাই মিলি কীৰ্তি শুনিলোঁ। আমি এটা গুৰুত্বপূৰ্ণ কথা পাতি আছিলোঁ, স্পাইনেল ইঞ্জুৰীৰ কথাটো কৈ আছিলে। মানে হঠাৎ কেতিয়াবা হৈ যায়, দুৰ্ঘটনাগ্ৰস্ত হ'লে অতি গুৰুতৰ সমস্যা হোৱা দেখা যায়। গতিকে কেনেধৰণৰ তাৰ চিকিৎসা পদ্ধতি বা কি?
1: স্পাইনেল ইঞ্জুৰীৰ কথা ক'লে আমি জানিবলৈ যে স্পাইনেল ইঞ্জুৰী হয় কিয়। আমি যেতিয়া লক্ষ্য কৰোঁ যে আটাইতকৈ প্ৰধান কাণ্ড হৈছে স্পাইনেল ইঞ্জুৰীৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট, ৰাস্তাত যদি পথ দুৰ্ঘটনা যদি হয়, পথ দুৰ্ঘটনাৰ কাৰণৰ ভিতৰত দেখা যায় যে দ্ৰুতবেগত যদি বাহন চলোৱা যায় আৰু যদি আপুনি বাহন চলোৱাৰ সময়ত যদি আপুনি যদি মূৰত হেলমেট পৰিধান নকৰে দুচকীয়া বাহন চলাৰ পথ, বা যদি চাৰিচকীয়া গাড়ী যদি বহে তেতিয়া যে ছিট বেল্ট যদি নিপিন্ধে বা আপোনাৰ, তেতিয়া কি হয় আপোনাৰ মানে নিচাগ্ৰস্ত হৈ পেলাই যদি গাড়ী চলায় বা ট্ৰেফিকৰ ৰুল নামানি পেলাই যদি গাড়ী চলে, সেইবিলাকত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে। সেই সময়ত যেতিয়া মূৰত আঘাত পায়, বুকু বা পেটত আঘাত পায়, সেইটো সময়ত ডিঙিৰ পিছফালে যিটো আমাৰ মেৰুদণ্ড আছে, যিটো আমি চাৰ্ভাইকেল স্পাইন বুলি কওঁ, তাতো দুখ পোৱাৰ সম্ভাৱনা থাকে। চ' যেতিয়া এজন ৰাস্তা ঘাটত মানুহ এজন দুৰ্ঘটনাগ্ৰস্ত হয়, আমি সদায় লক্ষ্য কৰিব লাগিব যে মানুহজনক কেতিয়া আমি টানা আজা কৰিব নালাগে। যিমান পাৰে সিমান ডিঙিটো চিধা কৰি ৰাখিব চেষ্টা কৰিব লাগে, ডিঙিটো কেতিয়াও টেৰা বেকা বা দৰ্শ কৰিব নালাগে, মুখত কেতিয়াও পানী খাব দিব নালাগে, আৰু বহুত সাৱধানে ধৰি মেলি আপোনাৰ ডিঙিত কোনো হেঁচা নপৰাকৈ হেলমেটবিলাক খুলিব লাগে, বা যেতিয়া গাড়ীৰ পৰা বাহিৰলৈ উলিয়াই আনি যেতিয়া চিকিৎসালয় নিয়া যায়, ভালকৈ ষ্টেচাৰ ধৰি পেলাই লৈ যাব লাগে যে ডিঙিটো আমাৰ চিধাকে বা পোনকৈ থাকে। সেই ডিঙিত যদি দুখ পোৱা যায়, ডিঙিত দুখ পালে কি হয়, আমাৰ হাত ভৰি দুইটা হাত বা দুইটা ভৰি পেৰালাইচিছ হয়, পক্ষাঘাত হয়, সেইটো আমি কোৱাড্ৰিপ্লেজিয়া বা কোৱাড্ৰিপেৰেছিছ বুলি কওঁ। আৰু স্পাইনেল কৰ্ডডাল হৈছে আমাৰ মগজু আৰু আমাৰ দেহাৰ বাকী অংগ পতংগ বা অংশবিলাকৰ লগত তাৰ কমিউনিকেশ্যন হয়। তো তাতে দুখ পালে কি হয়, মানুহৰ উশাহ লোৱা শক্তিটো কমি যাব পাৰে, বা কেতিয়াবা কি হৈছে আপোনাৰ হৃদপিণ্ড বন্ধ হৈ যাব পাৰে। সেইকাৰণে আমি যেতিয়া এজন মানুহৰ মূৰত আঘাত পায় বা দেহাত আঘাত পায়, সেইখনত আমি তেখেতক স্পাইনেল কৰ্ড বা চাৰ্ভাইকেল স্পাইনেলটো ইঞ্জুৰী বুলি ধৰিব লাগে, আৰু ডিঙিটো কোনো টেৰা বেকা নহয় চিধা কৰি ৰাখি পেলাই চিকিৎসালয়লৈ লৈ যাব লাগে, আৰু চিকিৎসালয়টো চিকিৎসকে তেতিয়া সেইটোৰ ওপৰত ভালদৰে

0: পরীক্ষা করে যেটা নিশ্চিত হব যে তেখেতর আর কোনো ধরনের স্পাইনেল ইঞ্জুরি নাই তেতিয়াহলে মানে আশ্বস্ত হব আর যদি স্পাইনেল ইঞ্জুরি আছে তার ট্রিটমেন্ট আছে অপারেশনও করব পারি বা কেতিয়াবা অপারেশন নকরাও করব পারি সেটা আপনার চিকিৎসকে আপনার সময়মতে পরামর্শ দিব
1: যেনকা প্রয়োজন ডক্টর শইকীয়া আমার ফোন কল এটিয়ে আছে ফোন কল লো হয় আপনার স্বাগত জানাইছো ডক্টর অনলাইন অনুষ্ঠান আপনার পরিচয় দিব
2: হয় নমস্কার
1: নমস্কার
2: মই নলবাৰী জিলাৰ হাইগংগাৰ পৰা কৈছো অতুল কলিতাই
1: হয় কলিতা ডাঙৰীয়া
2: ফোনতে আপোনালোক দুইজনলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছো
1: ধন্যবাদ আপোনাক
2: হয় আজিৰ বিষয়টো বৰ্তমান যিহেতু গ্ৰীষ্মকাল চলি আছে গতিকে এই গৰমত বিষয়টো সময়োচিত হৈছে আৰু বিষয়টো এনেকুৱা বিষয় এটা আকাশবাণীয়ে উপস্থাপন কৰাটো আমাৰ বাবে বৰ সুখকৰ কথা যিটো এই গৰমৰ সময় এই গৰমৰ সময়ত স্নায়ু ৰোগৰ উপসৰ্গবিলাক দেখা দিয়ে বুলি মোৰ এটা ধাৰণা হয় এই ক্ষেত্ৰত মই সুধিবলৈ বিচাৰিছোঁ স্নায়ু ৰোগৰ লগত মানসিক ৰোগৰ কিবা সম্পৰ্ক আছে নেকি আৰু এই ক্ষেত্ৰত আৰু এটি মই সুধি জানিব বিচাৰিছোঁ স্নায়ু ৰোগত পৰা কি সাৱধানতা আমি ল'ব লাগে বা লোৱাটো উচিত
0: ধন্যবাদ কলিতা ডাঙৰীয়া আপোনাৰ প্ৰশ্নটো বৰ গুৰুত্বপূৰ্ণ কথৰ তো কেতিয়াবা কি হয় আমাৰ যেতিয়া মানসিক ৰোগ এজন থাকে তেতিয়া চিকিৎসালয়ৰ ওচৰত আহে বা কেতিয়াবা কি হয় গাঁৱত যদি কোনোবাজন তেনেকুৱা মানসিক ৰোগী থাকে তেতিয়া আমি যে এইটো পাগল ব্ৰেইনৰ হৈ আছে আমি তেতিয়া তেওঁক মানে অৱহেলা কৰোঁ মই তাক এটা সৰু কাহিনী ক'ম দেই আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ স্কুলত এজন ভাল শিক্ষক আছিলে তেখেত মানে কি হয় ভাল পঢ়া শুনাটো বিয়াত নিজেও চোকা আছিলে অংক শিকাইছিলে আমাৰ আৰু প্ৰতিজন ষ্টুডেণ্টকে ছাত্ৰৰে নাম তেওঁ ভালকৈ জানিছিলে মানে আৰু নাম কাঢ়ি মাতিছিলে বিয়াত অমায়িক মানুহ আছিলে আৰু ডিচিপ্লিন মানুহ আছিলে আমি বিয়াত সন্মান কৰিছিলোঁ গাঁৱৰ ওচৰতে বৰগছ এজোপা আছে তেওঁ প্ৰায় সেই গছজোপাৰ তলত বহি থাকে জুপুকা মাৰি পেলাই আমি প্ৰথমে ইমান গুৰুত্ব দিয়া নাছিলোঁ তেতিয়া গাঁৱৰ মানুহে কৈছে সেই বজাৰ বৰগছত বৰ বুঢ়া দেউতা থাকে বোলে গাঁওবিলাকত বুঢ়া দেউতা বুলি কয় মানে তেতিয়া বুঢ়া ভকত থকা বুলি কয় তাতে থাকিলে ভূতে লমিব নাযাবি তেওঁ সেই দিনে নিশা তাতে বহি থাকে তেওঁ ভূতে লমে বোলে আৰু কেইদিনমানৰ পিছত তেওঁ কি হ'ল খিংখিঙীয়া হ'ল ল'ৰা ছোৱালীবিলাকক খুব পিটিবলৈ লয় এই চোৰাত গছৰ পাত থাকে নহয় চোৰাত গছৰ পাতে লৈ পেলাই কলা ফুলত পিটি দিয়ে মানে খজুৱাই পিছত চেকচেকাই থাকে মানে আমি ধৰিব নাছিলোঁ অংকত বেয়া হৈছে কাৰণে আমাৰ পিটে বুলি কওঁ লাহে লাহে মানে গালি গালাজ কৰিবলগীয়া হ'ল ধলং পলংকৈ খোজকাঢ়ে যেতিয়া তেতিয়া য'ত ত'ত গুচি যায় নাযাবলগীয়া জেগাত গুচি যায় কেতিয়াবা কাৰোবাক দেখিলে বেয়াকৈ গালি পাই দিয়ে বেয়াকৈ কথা পাতি দিয়ে এদিন এঘৰ মানুহৰ ঘৰত গৈ পেলাই চকী টেবুল গাগজ সেই কাপোৰ চাপোৰ হেৰিবিলাক মানে উল্টা পুল্টা কৰি আছে মানুহঘৰে মানে চোৰ আহিছে কিবা যদি খেদি দিয়ে খেদি দিলে গাঁৱৰ মানুহে ভবাইছে আজিকালি চাগে মনে মনে মদ পানী খায় কাৰণ মদ পানী খোৱাৰ নিচিনাকৈ বিহেভিয়াৰ কৰে আৰু চাইকেটিক পেচেণ্ট বুলিয়ে ধৰিলে মদ আহি মানুহ বুলি ধৰিলে লাহে লাহে কি হয় দিন তেখেতৰ মানে মৃগী বেমাৰী নিচিনা হ'ল ঘৰত বহি থকা সময়তে তেওঁ হাত ভৰি জোকাৰণি হ'ব আৰম্ভ কৰিলে মুখে ফেন চেন ওলালে তেতিয়াহে ঘৰৰ মানুহে ভাবিলে যে নাই কিবা এটা অশান্তি হৈছে তেতিয়া ডাক্তৰৰ ওচৰত লৈ গ'ল সেইটো সময়ততো চিটি স্কেন নাছিলে আমাৰ ইয়াত সেইবিলাক জেগাত মই মাজুলীৰ পৰা আহিছিলোঁ তেতিয়া নাছিলে পিছত তেওঁক মানে কি হৈছে গুৱাহাটীলৈ লৈ আহিছিলে আৰু গুৱাহাটী তেতিয়া এখনেই হস্পিটেল আছিলে তেতিয়া মানে চব বস্তু সুবিধা থাকে গুৱাহাটী জি এন আৰ চি হস্পিটেলত আৰু তাতে যেতিয়া পৰীক্ষা নিৰীক্ষা কৰে তেতিয়া মানে তেওঁ মূৰত এটা ব্ৰেইন টিউমাৰ আছিলে সেইকাৰণে কি হয় যেতিয়া এজন মানুহৰ তেনেকুৱা স্বাভাৱিক মানুহ এজনৰ যদি অস্বাভাৱিকভাৱে ব্যৱহাৰৰ যদি সলনি হয় বা যদি আপোনাৰ মানসিক ৰোগৰ নিচিনা যদি হয় তেতিয়া সেইটো সদায় মানসিক ৰোগ বুলিয়ে ভাবিব নালাগে তাৰ অন্তৰালত মানে ব্ৰেইনত কিছুমান মগজুৰ বেমাৰো হ'ব পাৰে ইনফেক্ট আপোনাৰ এতিয়া জাপানিজ এনকেফেলাইটিছৰ দিন এজন মানুহৰ যদি জাপানিজ এনকেফেলাইটিছ হয় তেওঁ জ্বৰ নহয় বেহুচ নহয় তেনেকৈ নাথাকিও তেওঁ মানে চাইকেটিক মানুহৰ নিচিনাও প্ৰেজেণ্টেশ্যন হ'ব পাৰে কাৰণ আমাৰ গোটেই বস্তুটো আমাৰ মগজটোহে কৰিছে কেতিয়াবা তেওঁ কিবা বস্তু পাহৰি যাব পাৰে কেতিয়াবা তেওঁ মগজটোৱে মানে বেয়া কথাও দেখিব পাৰে সপোন দেখিব পাৰে গালি পাৰিব পাৰে বিভিন্ন ধৰণৰ হ'ব পাৰে মানে চ' যেতিয়া আপুনি ভাবিছে এজন মানুহৰ মানসিক ৰোগ হৈছে তেতিয়াহ'লে তেখেতক মানে চিকিৎসকৰ ওচৰত নি আপুনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে তেতিয়া আমি আশ্বস্ত হ'ব পাৰিম যে এইটো মানসিক ৰোগ নে আপোনাৰ স্নায়ু ৰোগ হৈছে
1: হয় খুব সুন্দৰকৈ আপুনি কথাটো কৈছে তেখেতে দুটা প্ৰশ্ন কৰিছিলে এটাটো এই কি সম্পৰ্ক আছে এইটো সুধিলে
0: হয়
1: আৰু আন এটি প্ৰশ্ন তেখেতৰ আছিলে
0: তেখেতে কৈছিলে যে খোৱা বোৱাৰ লগত
1: খোৱা বোৱাৰ লগত
0: সম্পৰ্ক আছে কিবা ভালকৈ খাব লাগিব নেকি চ' আপোনাৰ যেতিয়া হয় যে ৰোগীবিলাক যিকোনো এটা ৰোগে যেতিয়া হয় ৰোগে যেতিয়া হয় যে চুগাৰৰ লগত আমাৰ জীৱনশৈলীটো বহুত সলনি হয় বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত মানে খোৱা বোৱাৰ ক্ষেত্ৰত সদায়

লক্ষ্য কৰিব লাগে যে আমি বেছি তেল মছলা থকা বস্তু খাব নালাগে, যিটো আমি ফেটি ডায়েট বুলি কওঁ। বেছি আমি ৰঙা মাংস থকা বস্তু খাব নালাগে, যিটো আমি ৰেড মিট বুলি কওঁ, ঠিক আছে? এইবিলাক যদি খায় বডিত মানে কি হৈছে, আপোনাৰ আমাৰ যিবিলাক ব্লাড প্ৰেচাৰ থাকে তাতে তেজৰ যেতিয়া আমাৰ যিখিনি আপোনাৰ লিপিড বা ফেটখিনি যায় সেইখিনি তাতে তৰপ হিচাপে লাগি ধৰে, সেইটো মই এথ্ৰস্ক্লেৰোটিক ডিজিজ বুলি কওঁ। তেতিয়া সেইবিলাক কি হয়, তাৰপৰা ঘপককৈ আঁতৰি গৈ পেলাই তেতিয়া মগজুত যদি বন্ধ কৰি যায় তেতিয়া ষ্ট্ৰক হ'ব পাৰে। বা কেতিয়াবা কি হৈছে, যদি হাই প্ৰেচাৰ থাকে তেতিয়া যদি সময়মতে যদি কেতিয়া দৰৱ নাখায়, এইবিলাক যদি বস্তু মছলা থকা বস্তু বা তেল থকা বস্তু, ৰঙা মাংস যদি বেছিকৈ খায়, মদ পানী যদি বেছিকৈ খায়, তেতিয়াহ'লে মগজুত হিমৰেজ হ'ব পাৰে। চ' সেইটো কাৰণে আমাৰ খোৱা বোৱাটো

0: তাৰপিছত মই মানে অপাৰেশ্যন হোৱাৰ পাছততো মানুহ মানে থিয় হৈ থাকিব নোৱাৰো, বাগৰি বাগৰি পৰি যাওঁ। এতিয়া তাৰপিছত লাষ্টত এতিয়া মোৰ ভৰিখন মানে অকমান অলপ সুস্থ হৈ উঠিছে, তথাপিতো মোৰ ভৰি তলাখন মানে কি জানে খামোচ মাৰি খামোচ মাৰি ধৰি থাকে, আৰু মানে চেণ্ডেলটো পিন্ধিব নোৱাৰো, আপোনাৰ চেণ্ডেল নিজে নিজে খুলি খুলি যায়। মানে এনেকুৱা অৱস্থা হৈ আছে মানে, আৰু মানুহটো মানে খোজ কাঢ়িলেও মানে এনেকুৱা লটম পটম হয়, মানে আপোনাৰ এজন মানে ধৰি লওক নিচা খোৱা মানুহ নিজকে ধৰি লওক লটম পটম হয়।
1: অস্ত্ৰোপচাৰ হল, তাৰপিছত আপুনি আগত ডাক্তৰক দেখাব আহিছিল নে নাই?
0: গৈছিলো মই, তেখেতে মোক কৈছিল যে আপুনি যে তুমি বোলে কি কয় ভৰি চাপাতা মানে এই কি কয় ভৰি চাপাতা ল'ব লাগিব আৰু এমআৰআই এটা কৰিব লাগিব।
1: হয়, মানে কি হৈছে আপোনাৰ যেতিয়া মেগজুৰ বা মেৰুদণ্ডৰ যদি আপোনাৰ অস্ত্ৰোপচাৰ হৈ যায়, হৈ যোৱাৰ পিছত মানে কৈছে আপোনাৰ চিকিৎসাটো সেইদিনাখনে শেষ হৈ নাযায়, সেইদিনাখন আপোনাৰ ট্ৰিটমেণ্ট আৰম্ভই হয় বেছিকেলি, আৰু আপোনাৰ ডাক্তৰতকৈ মানে কি হৈছে আপোনাৰ ঘৰৰ পৰিয়ালৰ বা আপোনাৰ দায়িত্ব তাতকৈ বেছি। এই অপাৰেশ্যন কৰাৰ পিছৰ দিনাখনৰ পৰা যিখিনি হয় সেইটোক আমি ৰিহেবিলিটেশ্যন বুলি কওঁ, পুনৰ সংস্থাপনৰ বুলি কয়, বা আপোনাৰ কি হয় আপোনাৰ বা ফিজিঅ'থেৰাপি বুলি ক'ব পাৰে। তো ৰেগুলাৰ ফিজিঅ'থেৰাপি কৰিব লাগিব, আমাৰ বডিক আকৌ নতুনকৈ শিকাব লাগিব মানে আমি কেনেকৈ খোজ কাঢ়িম, কেনেকৈ কাম কৰিম, আৰু সেইকাৰণে কি হৈছে আপুনি সেইখিনি কাম নিজৰ ব্যায়াম কৰিব লাগিব, ফিজিঅ'থেৰাপি কৰিব লাগিব, আৰু ৰেগুলাৰলি ডাক্তৰক দেখাব লাগিব। আৰু কেতিয়াবা কি হয় স্নায়ু মেৰুদণ্ডৰ যদি অপাৰেশ্যন কৰাৰ পিছত সেই একেধৰণৰ বেমাৰ মেৰুদণ্ডৰ বেলেগ বেলেগ অংশটো আকৌ হ'ব পাৰে, চ' কিবা কিবা আপোনাক খোজকাঢ়িবলৈ অসুবিধা পাৰিব পাৰে, এনেকুৱা হয় যে আপুনি খোজকাঢ়ি আছে কথনাই বতৰণে আপোনাৰ আঁঠুটো ভাস্কাৰ গুচি যায়, কেতিয়াবা পিছল জেগাত মানুহে খোজকাঢ়িব নোৱাৰে, পিছল খোপনি খোপনি কাটি মানে পিছল খাই পৰি গুচি যায়, ওখৰা মুখৰ জেগাত খোজকাঢ়িব নোৱাৰে, উজুতি খায় মানুহে, কেতিয়াবা কি হয় আপোনাৰ চিৰিৰ পৰা তললৈ নামিয়ে যে হামঘুৰি পৰীক্ষা যোৱাৰ নিচিনা লাগে, কিছুমান মানুহৰ ক্ষেত্ৰত দেখা যায় যে পথাৰৰ আলিবিলাকত যেতিয়া খোজকাঢ়ে পথাৰ আলিত খোজকাঢ়িব নোৱাৰে, মানে তেওঁ এটা চাইডে ঢলি পেলাই পৰি গুচি যায়, আন্ধাৰত খোজকাঢ়িব নোৱাৰে, আন্ধাৰত খোজকাঢ়িলে খেপিয়াই থাকিব লাগিব, লাইট নজ্বললে যাব নোৱাৰে, মানে এইবিলাক যদি হৈছে এইবিলাকে বুজাইছে যে আপোনাৰ স্নায়ু সমস্যা এটা আছে, তেতিয়া সেইকাৰণে আকৌ চিকিৎসকক পৰামৰ্শ লৈ পেলাই ইমেজিং কৰিব লাগে, ধৰক MRI বা CT স্কেন, তেতিয়া কৰিলে আৰু যদি কিবা কৰিবলগীয়া আছে সেইটো গম পোৱা যাব। চ' মই তেখেতক এটাই অনুৰোধ কৰিম যে আপুনি আপোনাৰ চিকিৎসকক আকৌ এবাৰ লগ কৰক আৰু তেখেতৰ পৰামৰ্শ মতে আপুনি আগবাঢ়ক, তেতিয়া আপোনাৰ যদি আৰু বেলেগ কিবা অসুবিধা আছে আমি গম পাম।
2: নিশ্চয় সহৰী ডাঙৰ নিশ্চয় উত্তৰ পাইছে, আপুনি সুন্দৰকৈ আপুনি পুনৰবাৰ আপুনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যাব পাৰে, আপোনাৰ যোনে চিকিৎসা কৰিছিলে তেখেতৰ ওচৰত যাব পাৰে, এবাৰ দিহা পৰামৰ্শ ল'ব, নিশ্চয় আপুনি সুস্থ হ'ব তাৰে আমি আশা কৰিছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ৰোগ আছে, ধৰক আমি এটা ৰোগৰ কথা কৈছিলোঁ, এতিয়া বিতংকৈ কোৱা কথাটো অলপ পাতিলে ভাল হয়, বহুতৰ পৰা আমি তেনেকুৱা ধৰণৰ শুনি থাকোঁ যে চাইটিকা এটা ৰোগ
1: হয়। হয়, এইটো প্ৰশ্ন উত্তৰ দিয়াৰ আগতে ক'ম যে চায়াটিকা শব্দটো এটা আচলতে আমি কমনলি ব্যৱহাৰ কৰা শব্দ হয়, মানে চায়াটিক নাৰ্ভ যিডাল কয় সেই নাৰ্ভডালে পিন্ধিছে আপোনাৰ কঁকালৰ পৰা টপিনা হৈ ভৰিৰ তললৈকে গৈছে, সেই নাৰ্ভডালৰ থকা যিখিনি জেগাত আমাৰ নাৰ্ভডালে আমাক নাৰ্ভ চাপ্লাই দিছে সেইটা যদি বিষ যদি হয় বা কেনেকুৱা যদি মানে আমি চায়াটিকা বুলি ব্ৰড ভাষাত কৰোঁ, কিন্তু এই বস্তুটো মই বেলেগ ধৰণে কওঁ, আপোনাৰ যদি কঁকালৰ বিষ হৈছে আৰু সেই কঁকালৰ বিষটো যদি আপোনাৰ টপিনালৈ আঁঠুলৈ বা ভৰিৰ তললৈকে যদি নামি গৈছে তেনেকুৱা যদি অসুবিধা হৈছে তেতিয়াহ'লে আমি সেই কঁকালৰ বিষটোক লৈ ভয় খাব লাগে। এনেই কঁকালৰ বিষ সবৰে হয়, দিনটোত বহুত গধুৰ কাম কৰিলে গধূলি গৈ পেলাই অকণমান কঁকালৰ বিষ হ'ল, আপুনি শুই দিলে আৰাম পালে ভাল হৈ গুচি গ'ল বা দৰৱ এটা খালে ভাল হৈ গুচি গ'ল, কিন্তু এই কঁকালৰ বিষটো ভাল নোহোৱা যদি হয় ৰাতি যদি আপোনাৰ ৰাতি টোপনিত সাৰ পাই যাবলৈ যায়, ৰাতি ৰাতি যদি বিষ হয় ভৰিটো খোজকাঢ়িলে যদি বিষ হয় বা কঁকালৰ পৰা ভৰিটো যদি আপোনাৰ গেৰুৱালৈকে বা আঁঠুলৈকে বা ভৰিৰ তললৈকে যদি নামি গুচি যায় তেতিয়াহ'লে আমি সেই কঁকালৰ বিষটোক লৈ চিন্তিত হ'ব লাগে, ডাক্তৰক দেখাব লাগে, বিভিন্ন কাৰণত হ'ব পাৰে, তাৰ ভিতৰত এটা হৈছে স্লিপ ডিস্ক বুলি কয়, স্লিপ ডিস্ক হ'লে যিটোক আমি কমনলি চাইটিকা বুলি কওঁ, সেইটো কাৰণে কঁকালৰ বিষ হ'ব পাৰে। যদি কঁকালৰ বিষ হোৱাৰ সময়ত যদি আপোনাৰ পেচাবৰ প্ৰব্লেম হয়, পায়খানা প্ৰব্লেম হয়, কেতিয়াবা কি হয় পেচাব কৰিব যায়, তেওঁ পেচাবটো ওলাই নাহে, অলপ জোৰ দিব লাগে, অলপ এক মিনিটমান ৰখাৰ পিছতে তেওঁ পেচাবটো ওলাই আহে আৰু আকৌ বন্ধ হৈ যোৱাৰ নিচিনা ভাৱ হয়, বা অলপ দেৰি পিছত আকৌ পেচাব কৰিব ভাৱ এটা আহে, কমপ্লিট নহয় পেচাবটো, তেনেকুৱা ধৰণৰ যদি অসুবিধা হৈছে কঁকালৰ বিষটোৰ লগত তেতিয়াহ'লে সেইটোক চিন্তা কৰিব লাগে, তেতিয়া ডাক্তৰৰ ওচৰত গৈ পেলাই দেখাব লাগে। যদি আপোনাৰ কঁকালৰ বিষৰ লগত যদি জ্বৰ হৈছে বা আপোনাৰ যদি জ্বৰ হয় বা যদি আপোনাৰ চুলেই যদি দিগদাৰ হয় বা খোজেই কাঢ়িব নোৱাৰে, অলপ যদি থিয়ই হ'ব নোৱাৰে তেতিয়াহ'লে সেইটো কঁকালৰ বিষৰ লগত ভয় কৰিব লাগে আৰু তেতিয়া সেই ডাক্তৰৰ ওচৰত গৈ পেলাই দেখাব
2: লাগে। হয় নিশ্চয়কৈ, আন এগৰাকী শ্ৰোতা এতিয়া আমাৰ যিটো বাৰ্তা আমাৰ ফেচবুক পেজত আহিছিলে, বাৰ্তাটো অকণমান এতিয়া মোৰ মোবাইলত ধৰিব পৰা নাই, কিন্তু

0: ইমান দূৰ মনত আছে, তেখেতে সুধিছিলে যে পাৰ্কিনছন ৰোগৰ শল্য চিকিৎসা আছে নে নাই, কৰিব পাৰে, তেনেকুৱা ধৰণৰ প্ৰশ্ন এটা আছে।
1: এইটো বৰ গুৰুত্বপূৰ্ণ কথা যে কি হয়, প্ৰথম কথা যে পাৰ্কিনছন ৰোগ যদি হয় তেতিয়াহ'লে সেই ৰোগটোৰ কথা আমাৰ গাঁওবিলাকত মানে ধৰাই নপৰে।
0: কেনেকুৱা ধৰণৰ লক্ষণটো কেনেকুৱা হয়?
1: আমি যেতিয়া স্কুলত পঢ়ি আছিলো, আমাৰ গাঁৱত এজন বুঢ়া মানুহ আছিলে, ককা এজন আছিলে। কি হয়, আমি ককা খোজকাঢ়ি খোজকাঢ়ি যেতিয়া ৰাস্তাত গৈ থাকে, ককাই মানে কি হৈছে ৰখিব নোৱাৰে, মানে খোজকাঢ়ি লাহে লাহে লাহে লাহে খোজকাঢ়িব যায় আৰু অলপ দেৰি পিছত গ'লে আগফালে পৰি যোৱাৰ নিচিনা হয়। খুবি খুবি খোজকাঢ়ি কৰে, হাত ভৰিকেইটা বেছিকৈ লচন নকৰে, মুখখন একদম মুখাটোৰ নিচিনা, মানে হাঁহেই নাই, কান্দেই নাই, খঙেই উঠিছে, ধৰিব নোৱাৰি মানে, সেই মাস্ক লাইক ফেচেছ বুলি কওঁ। তেতিয়া ল'ৰাবিলাকে বদমাচি কৰি কি কৰিছিলে, ককা যেতিয়া থিয় হৈ গৈ থাকে সন্মুখত এটা আঁচডাল পাৰি দিয়ে, আঁচডাল পাৰিলে ককাই সেই আঁচডালৰ ওচৰত ৰখি যাব নোৱাৰি বোলে হামগুৰি খাই পৰি যায় গুচি যায়। আৰু কেতিয়াবা কি হয়, ককা মানে চাহ খাব নোৱাৰে, চাহটো খাব ল'লে হাতটো কঁপি কঁপি যায় আৰু চাহৰ পিয়লতো পৰি পৰি যায়, অকণে বহি থাকিব নোৱাৰে মানে চকীখনত মানে। তো আমি খুব হাঁহিছিলোঁ ককাজনক। পিছত সেই সময়ত মানে এজন ভাল ডাক্তৰ হৈছিলে, আমি সৰুতে পঢ়ি থাকোঁ মানে, তেখেতে মানে ককাক সেইটো দেখিবলৈ আমাক এনেই মাতি আনি বুজালে যে ককাৰ এইটো বেমাৰ হৈছে, দৰৱ খালে ভাল হ'ব। তেতিয়া তেওঁ আমাক তেতিয়া সেই পাৰ্কিনছনৰ যিটো কথা কৈছিলে আৰু ককাক দৰৱ খাব দিয়াৰ পিছত ককাৰ মানে সেই বেমাৰটো ভাল হ'বলৈ আৰম্ভ হৈছিলে। কিন্তু এতিয়া দেখা গৈছে যে পাৰ্কিনছন ডিজিজ যদি হয়, যদি আপোনাৰ হাতত যদি কঁপনি হৈছে বা আপোনাৰ যদি ঠিকে থাকিব নোৱাৰে, বিশেষকৈ কঁপনিটোৱে বেছিকৈ হয়, আপুনি যদি ঘড়ীৰ খোজটো যদি খৰকৈ পেলাব নোৱাৰে, লাহে লাহে গৈছে, আপুনি ভৰিৰ খোজটো কাঢ়োতে আমাৰ মানুহজনে হাত দুটা লৰচৰ কৰে, ভৰি খোজৰ লগত যদি হাত দুটা যদি সমানালৈ যদি লৰচৰ নকৰে বা মানুহজন যদি আগফালে অকণমান আগুৱাই যোৱা নিচিনাকৈ যদি খোজ কাঢ়ে, তেতিয়াহ'লে পাৰ্কিনছন ডিজিজৰ লক্ষণ হ'ব পাৰে। এইটো দৰৱ দিয়ে চিকিৎসা কৰা বস্তু। কিন্তু যদি সেই যদি দৰৱ খোৱাৰ পিছতো যদি পাৰ্কিনছনৰ ডিজিজটো যদি ভাল হোৱা নাই, কেতিয়াবা কি হয়, দৰৱটো অলপ দেৰি খাই খোৱাৰ পিছত মানে আকৌ কাম নকৰা হৈ থাকে, আকৌ খাই কাম নকৰিলে, তেনেকৈ আমি যে দিনটো যদি পাঁচটা পালি দৰৱ খোৱাৰ পিছতো যদি তেখেতৰ যদি তিনি ঘণ্টাতকৈ বেছি সময় যদি দৰৱে কাম নকৰাকৈ থাকে বা দুঘণ্টাতকৈ বেছি সময় যদি তেওঁ হাত ভৰি জোকাৰি মেলি পেলাই যদি থাকে আৰু যদি তেওঁ জীৱনৰ দৈনন্দিন কাম কৰি থকা কামবিলাকত যদি এটাও কামত তেওঁৰ ডিফিকাল্টি হৈছে, তেতিয়া আমি এডভান্স পাৰ্কিনছন ডিজিজ বুলি কওঁ। সেই ডিজিজবিলাকক অস্ত্ৰোপচাৰ কৰি ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা আছে। দুই ধৰণৰ অস্ত্ৰোপচাৰ আছে, এটা আছে আমাৰ যেনেকৈ হাৰ্টত আমি পেচমেকাৰ লগাওঁ, তেনেকৈ ব্ৰেইনতো পেচমেকাৰ লগোৱা নিচিনা লগাব পাৰি, এইটোক আমি ডিপ ব্ৰেইন ষ্টিমুলেশ্যন বুলি কওঁ। আৰু সেইটো কৰিলে তেখেতৰ কি হয়, আপোনাৰ পাৰ্কিনছনৰ দৰৱৰ পৰিমাণটো কমি গৈছে, কোৱালিটি অফ লাইফটো ইম্প্ৰুভ হয়। চ' তেনেকুৱা যদি ঘৰত পৰিয়াল আছে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ ল'লে ডিপ ব্ৰেইন ষ্টিমুলেশ্যন বা বেলেগ ধৰণৰ আৰু চিকিৎসা অস্ত্ৰোপচাৰৰ যোগেদিও পাৰ্কিনছন ডিজিজৰ চিকিৎসা কৰিব পাৰি।
0: হয়, খুব সুন্দৰকৈ আপুনি কৈছে এই বিষয়ে। নিশ্চয় যিগৰাকী শ্ৰোতাই মোক সুধিলে ফেচবুকত, নিশ্চয় তেখেতে সদুত্তৰ পাইছে। হিতেশ্বৰ কলিতাই ইংগিত দি আছে ফোন কলত, এইগৰাকী শ্ৰোতা আছে, ফোন কলটি লৈ লৈছোঁ আমি। হয়, স্বাগতম জনাইছোঁ আপোনাক ডক্টৰ অনলাইন অনুষ্ঠানলৈ। ক'ৰ পৰা কৈছে আৰু কোনে কৈছে বাৰু?
2: লাইনটো গৈছে, মই ভালদৰে শুনিব পৰা নাই, তথাপি অলপমান শুনিলো। মই সেইকাৰণে মোৰ কৰিব ইচ্ছা গ'ল কি অলপ কথা সুধিব কাৰণে। মই ছাৰক সুধিছোঁ যে মোৰ মিছেজৰ এই আমাৰ পিঠি ৰাজহাড়ডালত নাভ চেপা হৈ আছে, চেপা হোৱাটো ধৰক প্ৰমাণ হৈছে, মই এম আৰ আই কৰাইছিলোঁ, এম আৰ আই ৰিপৰ্ট আহিছে, হাড্ডিৰ মাজত এডাল নাভ চেপা হৈ আছে, এতিয়া অত্যন্ত বিষ হয়, কেতিয়াবা বিষ হলে মানে মানুহটো চিধা হবই নোৱাৰে, আৰু কেতিয়াবা নাই এনে ভাল নৰ্মেল মানুহৰ নিচিনাকে খোজকাঢ়ি থাকে, কেতিয়াবা এনেকুৱা অসহ্য বিষ হয় মানে মানুহটোৱে মানে চিধা হবই নোৱাৰে।
1: হয়, এতিয়া আপোনাৰ যদি
2: কথা হল, হয় মই এটা কথা হল কি ছাৰ,
1: সেই প্ৰশ্নটো উত্তৰ দিবৰ কাৰণে আপোনাক এটা কথা ক'ম যে কাৰোবাৰ যদি কঁকালৰ বিষ যদি হৈছে আৰু সেই কঁকালৰ বিষটো যদি আপোনাৰ আৰাম কৰাৰ পিছতো বা দৰৱ খোৱাৰ পিছতো যদি ভাল হোৱা নাই আৰু সেই কঁকালৰ বিষটোৰ কাৰণে যদি আপোনাৰ ভৰিলৈকে বিষটো নামি গৈছে, আপোনাৰ যদি অকল কঁকালতে নাথাকে যদি কোনো এটা ভৰিলৈকে যদি তললৈকে যদি নামি গৈছে, যদি ৰাতি আপুনি শোৱাৰ পৰা উঠিবলগীয়া যদি হৈছে বা যদি আপোনাৰ খোজ কাঢ়িবই নোৱাৰে, অলপ দেৰি থিয় হ'লে আপোনাৰ বিষটো যদি বেছিকৈ হয়, পেচাব পায়খানা যদি অসুবিধা হৈছে, তেতিয়া এইবিলাক অসুবিধা হ'লে বুজাইছে যে আপোনাক অপাৰেশ্যনৰ দৰকাৰ হ'ব। চ' আপুনি সেই চিকিৎসক হয়, আপুনি সেইকাৰণে আপোনাৰ ওচৰৰ চিকিৎসকৰ দিহা পৰামৰ্শ লওক, তেখেতে যদি আপোনাৰ অপাৰেশ্যনৰ কথা কৈছে তেতিয়াহ'লে অপাৰেশ্যন হয়তো কৰাবলগীয়া হ'ব পাৰে।
2: অপাৰেশ্যনৰ কথা এতিয়ালৈকে কোৱা নাই, মই আপোনাৰ পৰা অলপ জানিব বিচাৰিছো মানে বেলেগ কিবা উপায় আছে নেকি।
1: আপুনি আপোনাৰ ওচৰৰ চিকিৎসকক দেখাওক, তেখেতে আপোনাক বেছি ভালকৈ পৰামৰ্শ।

0: দিব পাৰিব।
1: আপুনি যেটো দেখা দেখোন বাইহাটা চাৰিআলিৰ পৰা কৈছে, এইমছখন আপোনাৰ ওচৰতে আছে, চৰকাৰী চিকিৎসা ব্যৱস্থা তাত আছে আৰু খুব কম খৰচতে, একদম ন্যূনতম খৰচতে তাত চিকিৎসা হয়, যে আপুনি গৈ সেই চিকিৎসা কৰিব পাৰে, নিশ্চয় আপোনাৰ সুবিধা হ'ব। ধন্যবাদ আমাক ফোন কৰাবলৈ। আপোনাৰ এনেকুৱা ধৰণৰ আমাৰ শ্ৰোতাৰ বিভিন্ন প্ৰশ্ন থাকে, তেওঁলোক ভুগি আছে, ধৰক সঠিককৈ নাজানে, আপুনি আৰম্ভতে যিটো কথা কৈছে যে কাৰ ওচৰত যাব লাগিব, অপাৰেচন লাগিব নিলা, অপাৰেচনক ভয় কৰে, সেইটো এৰাই চলি বেলেগ চিকিৎসা আছে নে নাই, এই বিষয়ে কিবা কাহিনী আছে নে? আপুনি ফেচবুকত ধুনীয়াকে কাহিনী লিখি থাকে ধৰক, আৰু সুন্দৰ কাহিনী
0: আমাক, আৰু এটা দুটা কাহিনী হয়, চ' আমি মানে কি ক'ম, মোৰ গাঁৱৰে কাহিনীয়ে কওঁ, যিহেতু সৰুকালৰ কাহিনীবিলাক আমাৰ বেছিকৈ মনত থাকে। দুজন ল'ৰা আছিলে, ককায়েকৰ নামটো হৈছে বলোৰাম আৰু ভায়েকৰ নামটো হৈছে ৰমেন। চ' আমি বলোৰামক মানে বলাইদা বুলি মাতো মানে, চ' বলাদা মানে প্ৰায় কঁকালৰ বিষ হৈ থাকে, কঁকালৰ বিষ হৈ থাকে, সিহঁতে কি কয়, তেওঁক মানে কয় যে শুকনি খাব লাগে মানে, সেইকাৰণে কি কয়, পাৰ মাংসৰ লগত মানে হেৰি লৈ আপোনাৰ জালুকৰ জ্বলা দি পেলাই মানে তেওঁ খায় বোলে, তেওঁ বোলে বিষটো ভাল হৈ গুচি যায়। চ' ককায়েকৰ বিষ তেনেকৈ হৈ থাকে আৰু, চাইকেল লৈ তেওঁ বস্তা চাউলৰ বস্তা কিবা বস্তা তেনেকুৱা কঢ়িয়াই মেলি ফুৰে, ভাল হৈ গুচি যায়। ৰমেনৰ একেই হ'ল, এদিন কি হ'ল, কোঠাৰে খৰি ফালি আছিলে, তাৰপিছতে কোঠাৰখনে কাঠৰ কুণ্ডাটো দিয়াৰ লগতে কঁকালত বিষ হ'ল, ভাবিছে ককায়েকৰ নিচিনা বিষ হ'ল, ককায়েকটো আৰু সেই পাৰমহ খাই ভাল হৈছে, তেওঁ তেনেকৈ ৰখি থাকিলে, তিনিদিনমানৰ পিছতো ভাল নোহোৱা হ'ল, এইটো পেচাব কৰিব নোৱাৰা হ'ল। এদিন তেওঁ মানে নিজৰ ঘৈণীয়েকক কৈছে যে মোৰতো ডাঙৰ কথা আছে, মই পেচাব কৰিব পৰা নাই, এটা লাজতে দিগদাৰ পাইছে, তেওঁ বা ডাঙৰ গাঁৱৰ বেলেগ ল'ৰাই ধৰি মেলি তেওঁক মানে হস্পিটেললৈ লৈ গ'ল, সেইচৰে পেচাবৰ পাইপডালটো লগাই দিলে, লগাই দিছে, তাত থকা চিকিৎসকজনে ক'লে যে আপোনাৰ কঁকালৰ প্ৰব্লেমটো বেছি হৈছে, হয়তো অপাৰেচন লাগিব পাৰে। সেইটো সময়তো আপোনাৰ আমাৰ ঘৰবিলাকৰ ওচৰতো কোনো নিউৰোচাৰ্জন নাছিলে, মানে বেলেগ ডাক্তৰে পাব নাই, এতিয়া গুৱাহাটীত আহিবলৈ অস্ত্ৰোপচাৰ কৰিছিলে। চ' এইটো কথাই কৈছোঁ যে যেতিয়া আপোনাৰ যেতিয়া কঁকালৰ বিষ যদি হয়, যে চবকে আপোনাৰ বেমাৰ চিকিৎসা নালাগে, যদি সদায় হৈ থকা কঁকালটো নিজে নিজে ঠিক হৈ গৈছে, একো চিন্তা কৰিবলগীয়া নাই, কিন্তু সেই কঁকালৰ বিষটো যদি কি হৈছে, আপোনাৰ দিনে ৰাতিয়ে যদি হৈছে, আপুনি যদি বিচনাত পৰিবলগীয়া আছে, উঠিব নোৱাৰা হৈছে, ভৰি তললৈকে যদি নামি যায়, পেচাব পায়খানা যদি বন্ধ হৈ যায়, তেতিয়া সেইটো চিন্তা কৰিবলগীয়া, তেওঁক হয়তো অস্ত্ৰোপচাৰ কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে বিষ হ'লে, সন্দেহ হ'লে ডাক্তৰক দেখাব
1: লাগে, নিজে চিকিৎসা কৰি থাকিব। আন দুটিমান প্ৰশ্ন আহিছে আমাৰ শিৰোমণি বৰুৱা ডেকা, তেখেতে লিখিছে, দুয়োখন ভৰি ছালৰ তলত যেন পিৰপিৰণি এটা অনুভৱ কৰা যায়, অলপ খজুৱাই, দুই তিনিদিন থাকি কমিল, এতিয়া ভৰি তলৰ দুখন গৰম অনুভৱ কৰোঁ, ইয়াৰ নাৰ্ভৰ ওপৰৰ লক্ষণ হ'ব পাৰে নেকি, জানিব বিচাৰিছোঁ বুলি তেখেতে দিছে।
0: হয়, তেখেতে যিখিনি কথা কৈছে সেইখিনি আপোনাৰ নাৰ্ভৰ লক্ষণে হয়। চ' নাৰ্ভৰ বেমাৰ বুলি ক'লে আপোনাক কৈছোঁ যে কিছুমান বেমাৰ আছে আপোনাৰ অপাৰেচন কৰিবলগীয়া বেমাৰ, আৰু কিছুমান আছে দৰৱ খাবলগীয়া বেমাৰ। এই দৰৱৰ ক্ষেত্ৰত এটা হৈছে, কিছুমান আমাৰ যদি খোৱা বস্তু যদি নাটনি হয়, বিশেষকৈ ভিটামিন B12 বা পাইৰিডক্সিন এইবিলাকৰ যদি নাটনি হয়, বা যদি আপোনাৰ আপুনি যদি এজন মধুমেহ ৰোগৰ যদি ৰোগী হয়, মানে ডায়েবেটিছৰ যদি ৰোগী হয়, তেতিয়া সেইটোবিলাকে কি হৈছে, নাৰ্ভক কেতিয়াবা অপকাৰ কৰিব পাৰে, অপকাৰ কৰিলে এনেকুৱা ধৰণৰ চিম্পটমছবিলাক হয়। সেইকাৰণে এনেকুৱা চিম্পটমছবিলাক হ'লে অকল অপাৰেচনৰ কথাই ভাবিব নালাগে, ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে, আৰু তেখেতে দৰৱ দিলে এইবিলাকৰ
1: তেখেতৰ। আন এটা তেনেধৰণৰ প্ৰশ্ন তেখেতে নলবাৰী জিলাৰ পৰা লিখিছে, ধনজিৎ বেজবৰুৱা, তেওঁ লিখিছে যে, মই নলবাৰী জিলাৰ অন্তৰ্গত ডিৰুৱাৰ পৰা শুনি আছোঁ, মই বেছি সময় বহি থাকিলে মোৰ ভৰি দুখন জিনজিনাই, মোক কিবা এই সমস্যাটোৰ সমাধান দিব নেকি চিকিৎসক গৰাকীয়ে বুলি তেখেতে লিখিছে।
0: মই অলপ দিন আগতে কৈছিলোঁ, যেতিয়া আমাৰ ভৰি হাত যদি জিনজিনে বা বিষায় বহি থাকিলে বা খোজকাঢ়িলে, তেতিয়া এইবিলাক আপোনাৰ স্নায়ুৰোগৰ লক্ষণ হয়। যদি এইটোৱে যদি আপোনাৰ যদি দৈনিক কাম কাজত যদি অসুবিধা দিছে, বা আপোনাক যদি দৈনন্দিন জীৱনত যদি অসুবিধা দিছে, তেতিয়াহ'লে নিশ্চয় আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, আৰু পৰামৰ্শ মতে আপুনি দৰৱ খালে বা অপাৰেচন কৰিলে হয়তো ভাল হ'ব। চ' এইটো স্নায়ুৰোগৰ লক্ষণ হয়, তেওঁ ওচৰৰ চিকিৎসকৰ প্ৰথমে পৰামৰ্শ লোৱাটো দৰকাৰ
1: হয়। খুব সুন্দৰকৈ উত্তৰ দিছে, আন এটি ফোন কল অহাৰ ইংগিত দিছে আমাক হিতেশ্বৰে, আমি ফোন কলটি লৈ লৈছোঁ। হয়, আপোনাক স্বাগতম জনাইছোঁ ডক্টৰ অনলাইন অনুষ্ঠানলৈ, পৰিচয়টো দিব।
2: হয়, মোৰ নাম ত্ৰিষা দেৱী, মই তেজপুৰৰ পৰা কলোঁ।
0: হয় হয়, নমস্কাৰ বাইদেউ।
2: মোৰ বয়স 25 বছৰ, মোৰ কেইদিনমানৰ পৰা খুব এই বিশেষকৈ গৰমৰ দিনত মাজে মাজে হয়, বাওঁ ভৰিখনৰ উৰুৰ পিছফালৰ পৰা সৰু গাঁঠিলৈকে পিডাল খুব টানি থাকে, আৰু শুলে তাৰমানে বা চিধাকে যেতিয়া ভৰিটো ৰখা হয়, মানে খুব যেন গধুৰ হৈছে ভৰিটো, তেনেধৰণৰ অনুভৱ হয়।
0: বাইদেউ আপোনাৰ খোজকাঢ়িবৰ সময়ত চেণ্ডেলযোৰ ভৰিৰ পৰা খোজকাঢ়ে নেকি?
2: নাযায় নাযায়
0: বা রাতে শুই থাকুন।

0: শীঘ্ৰে এজন ওচৰৰ ডাক্তৰ চিকিৎসকৰ পৰামৰ্শ লওক, যদি কোনোবা নিউৰোলজিষ্ট বা নিউৰোছাৰ্জন আছে যদি দেখাও, তেখেতৰ ওচৰত পৰীক্ষা নিৰীক্ষা কৰিলে আপুনি গম পাব, হয়তো আপোনাৰ অকল দৰৱ খাইয়ে ভাল পাব পাৰে বা কেতিয়াবা অস্ত্ৰোপচাৰ ৰখা হ'ব বা একো কৰিব নলগীয়াও হ'ব পাৰে। গতিকে এজন চিকিৎসকৰ ওচৰত গৈ দেখাই পেলাই পৰামৰ্শ লওক বাইদেউ। থেংক ইউ।
1: ঔষধ খায়ো তেখেতে ভাল পাব পাৰে, ইমান গুৰুতৰ আপোনাক হোৱা নিচিনাকে নাই লগা, আৰু বয়সো কম, যেতিয়া 25 বছৰ হৈছে মাত্ৰ। আমি গীত এটি শুনি ল'ম বুলি ভাবিছোঁ। আপোনাৰ আন গৰাকী প্ৰিয়, আমাৰ সকলোৰে প্ৰিয় সোধা কণ্ঠ, আমাৰ ভূপেন দা বুলিলে আৰু বুলিব নালাগে, গতিকে এটি গীত শুনো। তেখেতে গোৱা এটি গীত আমাৰ হিতেশ্বৰে সাজু কৰিছে, আৰু হয়তো ৰচনা পুৰুষোত্তম দাসৰ, নহয় হিতেশ? গীতটি শুনি লৈছোঁ, ভাল লাগে, আমাৰ এটা ভাল লগা গীত, আমি আগবঢ়াব খুজিছোঁ।

0: কামত পৰিচয়।
1: পুনৰ স্বাগতম জনাইছোঁ আমি ডক্টৰ লাইন অনুষ্ঠানৰ মাজলৈ আপোনালোকক। আৰু আমাৰ সৈতে ডক্টৰ অমৃত কুমাৰ শইকীয়া, স্নায়ু শৈল্য চিকিৎসক, উপস্থিত আছে ষ্টুডিঅ'ৰ ঘূৰি। ইতিমধ্যে ইংগিত দিছে মাত্ৰ

0: কেইটামান মিনিট আছে আৰু বেছি সময় নাই। আমাৰ দুই তিনিটা বিষয় থাকি গৈছে অতি দৰকাৰী। এটা হৈছে বয়োজ্যেষ্ঠ লোকৰ যিটো কথা, স্নায়ু ৰোগৰ বিভিন্ন সমস্যা হয়, তেওঁলোকে পাহৰি যায় কথা, এলজাইমাৰ যিটো কিছুমান কথা হয়, কেনেধৰণৰ ৰোগ হয় বয়োজ্যেষ্ঠ লোকৰ স্নায়ুৰ?
1: চব আপোনাৰ কি হয়, স্নায়ু ৰোগটো যিকোনো মানুহৰে হ'ব পাৰে, কিন্তু কিছুমান সমস্যা আছে যিবোৰ মানে বয়োজ্যেষ্ঠ লোকৰ বেছিকৈ হোৱা দেখা যায়। পাহৰি যোৱা যিটো বেমাৰ আছে, সেইটো বয়সৰ লগতে হয়, এইটো আপোনাৰ ডিমেনচিয়া বুলি যিটো কয়, বিভিন্ন কাৰণত হ'ব পাৰে। তো মই আজি এনেকুৱা এটা ডিমেনচিয়াৰ কথা ক'ব বিচাৰিছোঁ যিটো আপোনাৰ অপাৰেশ্যন কৰি ঠিক কৰিব পাৰে,
0: অপাৰেশ্যন কৰিব।
1: কাৰণ আমাৰ কি হয়, বহুত মানুহে জানে, ভাবে যে বয়সীয়াল মানুহে অপাৰেশ্যন কৰিব নোৱাৰি। ঘৰত যদি ককা আইতা যদি আছে, ককা আইতাবিলাকৰ কি হয়, কেতিয়াবা ক'ৰবাত মূৰত খুন্দা খাই দুখ পায়, গম নাপায়, পাহৰি গুচি যায় মানে। এই দুৱাৰতে খুন্দা খালে, বাথৰুমত যাওঁতে ক'ৰবাত খুন্দা খালে, বা আপোনাৰ বিচনাত শুই থাকে খুন্দা খালে, নকয় মানে ঘৰত। কেতিয়াবা কি হয়, আপোনাৰ হাতৰ কিলাকতিত বা মোৰ হাতটোৱে লাগিবলৈ মূৰত দুখ পেলাই নকয় মানে, ক'বলগীয়া বুলি ভাবে। এই দুখ পৰা একমাহমানৰ পিছৰ পৰা কি হয়, তেওঁ মানে কথাবিলাক পাহৰিবলৈ আৰম্ভ কৰে। কেনেকুৱা এনেকুৱা হয় যে খোজকাঢ়িব নোৱাৰে, মূৰটো বিষাই থকা নিচিনা কৰে, বা কেতিয়াবা কি হয় খুব উগ্ৰ হৈ যায়, তেনেকুৱা কিছুমান চেঞ্জেছ আহে, বা টোপনিটো বেছি, বা টোপনি একেবাৰে নহ'ব পাৰে, এটা ছাইড পেৰালাইচিছ নিচিনা হ'ব পাৰে, আৰু গেজেলি গেজেলি আনকনচিয়াছ হৈ যায়, কেতিয়াবা বা আৰু বেমাৰ নিচিনা হয়। এই কণ্ডিশ্যনবিলাক যদি হয়, তেতিয়া যদি চিটি স্কেন কৰিলে মূৰত এটা কণ্ডিশ্যন ধৰা পৰে, এইটোক আমি ক্ৰনিক ছাবডুৰেল হিমাটোমা। সেইকাৰণে সদায় মনত ৰাখিব লাগে, এইটো অপাৰেশ্যন কৰিবলৈ ঠিক কৰা হ'ব। অপাৰেশ্যন বেলেগ একো নাই, মূৰত এটা ছিদ্ৰ কৰা যায় যিটো বাৰহল বুলি কয়, আৰু এই টেষ্টখিনি, মৰা টেষ্টখিনি উলিয়ালে দেখত আকৌ আকুল চুল হৈ গুচি যায়। চ' সদায় আমি এটা মনত ৰাখিব লাগিব, এজন যদি ঘৰৰ বয়োজ্যেষ্ঠ মানুহ যদি আছে, তেখেতে যদি কেতিয়াবা গম নোপোৱাকৈ যদি দুখ পাইছিলে, কৈছে যে দুখ পাইছিলে, তাৰ একমাহৰ পিছত এখন চিটি স্কেন কৰাব লাগে, ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। কাৰণ সেই ক্ৰনিক ছাবডুৰেল হিমাটোমা বুলি যদি কণ্ডিশ্যনটো হৈছে, সেইটো চিকিৎসালয়ত মানে অস্ত্ৰোপচাৰ কৰি চিকিৎসা কৰিব পৰা বেমাৰ আৰু ভাল হয় মানে। এটা হ'ল সেইটো। দুই নম্বৰ কথাটো হ'ল কি, আমি নৰ্মেল প্ৰেছাৰ হাইড্ৰকেপিলাছ বুলি কওঁ, কি হয় খোজকাঢ়িব নোৱাৰে, ঢপলা ঢপলকে খোজকাঢ়ে। আমি যে কওঁ যে ন যোজ ন তস্থ অৱস্থা বুলি কয়, নাযাওঁ নাযাওঁতে যায়, আৰু তেওঁ কি হয় বাথৰুম গৈ নাপায়গে, জোৰকে প্ৰেছাৰটো লাগিলে কাপোৰ কানি গুচি
0: ওলাই যায়,
1: ঠিক আছে, সেইটো নাপায়, আৰু আজি কেইদিনমানৰ কাৰণে পাহৰিছে মানে কথাবিলাক পাহৰিছে। সেইখিনি কি হয়, আপুনি যদি কয় যে ককা ক'ৰবাত ফুৰিব যাব নেকি, নাতিকে যদি কয় ককা যে নাযাওঁ যে মই আজি গাটো ভাল লগা যাব নেকি, তেওঁ যাব কিয় নগৈছে, খোজকাঢ়িব নোৱাৰে, ধৰি লওক লাগে খোজকঢ়া নিচিনা হয়, ক'ৰবাত যদি পেচাব লাগে, এতিয়া পেচাব বোলে জেগা বিচাৰে নহয়, কাপোৰ কানি যাব, সেইটো কাৰণে যায়, আৰু কোনোবাই কিবা এটা কৰিলে ৰাতিপুৱাই চাহ খালি নাই ভাত খালি ক'বলৈ দিগদাৰ পায়, সেইখিনি ককাই আজিকালি অসুবিধা পায়। তো সেই বস্তুটোবিলাকত কি হৈছে, আমি ককাই গা বেয়া হৈছে বা মন বেয়া হৈছে বুলি ধৰিব নালাগে মানে। সেইখেতক মানে কৈছে আমি চিকিৎসালয়ৰ ওচৰত নিব লাগে। চিকিৎসালয়ৰ ওচৰত যদি কেতিয়াবা পৰীক্ষা নিৰীক্ষা কৰিলে এন পি এছ বুলি বা নৰ্মেল প্ৰেছাৰ হাইড্ৰকেপিলাছ বুলি যদি কণ্ডিশ্যনটো ধৰা পৰে, তেতিয়াহ'লেতো অস্ত্ৰোপচাৰ কৰিলে তেখেতে মানে এটলিষ্ট পেচাব কৰা যিটো অসুবিধা হৈ যায়, খোজ কৰা যিটো অসুবিধা আছে, তেওঁ সেইটো আৰোগ্য হ'ব। এইটো হৈছে আপোনাৰ
0: বয়সৰ কোনো কথা
1: নাথাকে, মানুহৰ বেছিকৈ, ঠিক আছে, সেইটো কাৰণে মই বয়োজ্যেষ্ঠ মানুহৰ কথা ক'ব বিচাৰিছোঁ। আৰু এটা আছে চাৰ্ভাইকেল স্পণ্ডাইলাইছিছ বুলি যে কৈ থাকোঁ, যে সেইটো কি যে কেতিয়াবা কি হয়, এইটো আমাৰ ডিজিজ অফ ইভলিউশ্যন বুলি কওঁ। মানুহ যিহেতু আপোনাৰ থিয় হৈ খোজকাঢ়ে, গোটেই ভৰটো মানে স্পাইনেল কৰ্ডটোৱে ল'ব লাগে, ল'ব লগাৰ কাৰণে কি হৈছে, আপুনি কেতিয়াবা ডিঙিৰ প্ৰব্লেমটো বাঢ়ি বাঢ়ি গুচি যায়, কেওঁ যদি কেতিয়াবা আলু ভাতটো খান্দিবলৈ দিগদাৰ পায়, মুখত নিবলৈ দিগদাৰ পায়, বুটামবিলাক মাৰিব দিগদাৰ পায়, মূৰ খনিয়াবলৈ দিগদাৰ পায়, বা খোজ কাঢ়িবলৈ দিগদাৰ পায়, তেনেকুৱা যদি হয়, তেতিয়াহ'লে চাৰ্ভাইকেল কম্প্ৰেছিভ মাইলোপেথি বুলি কয়, সেই বেমাৰটো হ'ব পাৰে। সেই বেমাৰটো হ'লে কি হৈছে, অপাৰেশ্যন কৰিলে ভাল পোৱা যায়, কিন্তু তেনেকুৱা ধৰণৰ যদি অসুবিধা হয়, তেতিয়াহ'লে ডাক্তৰৰ ওচৰত গৈ দেখাব লাগে।
0: আন দুটি বেমাৰ আমি শুনি থাকোঁ, চেইজাৰ বুলি কৈ থাকে, যিটো চিজাৰ বুলি কয়, এপিলেপ্সি
1: আছিলে
0: থকা বেমাৰ কিছুমান আছে, নন এপিলেপ্টিক চেইজাৰো আছে নেকি,
1: মানে কি হৈছে, ধৰক এপিলেপ্টিক চিজাৰ আৰু নন এপিলেপ্টিক চিজাৰ মানে চিডো চিজাৰ বুলি
0: কয়,
1: মানে কি হৈছে, যেতিয়া এজন মানুহৰ চিজাৰ হয়, চিজাৰ মানে জোকাৰণি, জোকাৰণিটোক যদি আমি অসমীয়া ভাষালৈ যদি চিধা অনুবাদ কৰি যদি কওঁ, তাৰ সদ হৈছে জোকাৰণি। চ' ইজুৱেলি জোকাৰণি নোহোৱাকৈও চিজাৰ হ'ব পাৰে। চ' যেতিয়া মানে এজন মানুহৰ যদি কোনো কথা নোহোৱাকৈ যদি আমাৰ মগজুত যদি সাংঘাতিকভাৱে আনকণ্ট্ৰল যদি বিজুলী সঞ্চাৰণ হয়, যদি ইলেক্ট্ৰিক এক্টিভিটি যে হয়, তেতিয়াহ'লে চিজাৰবিলাক হ'ব পাৰে। চ' সেইটোক আমি চিজাৰ বা এপিলেপ্সি বুলি কওঁ, এবাৰতকৈ দুবাৰ বা তাতকৈ বেছিকৈ যদি চিজাৰ হয়, তেতিয়াক আমি এপিলেপ্সি কওঁ। কিছুমান মানুহৰ কি হৈছে, মানসিক কাৰণত হ'ব পাৰে, যে কোনো কাৰণ নাই, মানে তেওঁ কৃত্ৰিমভাৱে ইচ্ছাকৃতভাৱে কৰিব পাৰে মানে, সেইটো আমি নন এপিলেপ্টিক চিজাৰ বুলি কওঁ। সেইটো ডাক্তৰক দেখালে, পৰীক্ষা নিৰীক্ষা কৰিলেহে গম পোৱা যায়। চ' আপুনি ৰোগী হিচাপে কেতিয়াও আপুনি চিজাৰটো নন এপিলেপ্টিক বুলি ভাবিব নালাগে, আৰু ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে। ডাক্তৰে যদি দেখে যে তেখেতৰ চিজাৰটো নন এপিলেপ্টিক হয়, মানে যিটো এপিলেপ্সি বেমাৰ, সেইটো কাৰণে বেলেগ কাৰণে যদি হৈছে, তেওঁ তেনেকৈ মানে আপোনাৰ পৰামৰ্শটো দিব, আৰু সদায় মনত ৰাখিব লাগে যে আমাৰ গাঁওবিলাকত কি হয় আপোনাৰ আউৰিয়া বেমাৰ হ'লে মৃগীমলে লুকুৱায় ছোৱালী ক্ষেত্ৰত ভাৱে

0: যে দৰা বিচাৰি নাপাব মানে ল'ৰাৰ ক্ষেত্ৰত ভাবিব যে ছোৱালী নিদিব কোনো চ' মানুহে লুকুৱাই লুকুৱাব নালাগে কাৰণ এই ৰোগটো কি আছে দৰৱ খালে নিয়ন্ত্ৰণ হোৱা বস্তু ৰেগুলাৰলি যদি দৰৱ খোৱা যায় ইয়ে ভাল হয় মানে সেইখিনি বেমাৰটো হ'লে কেতিয়াও লুকুৱাব নালাগে কাৰণ লুকুৱালে প্ৰব্লেম দেখুৱাব কেতিয়াবা গাড়ী চলাই থাকিব সাংঘাতিক প্ৰব্লেম হৈ যাব সাঁতুৰিব গৈছে পানীত পৰি মৰিব পাৰে জুহৰি চব থাকে জুহালত জুই লাগি মৰিব পাৰে সেইখিনি লুকুৱাব নালাগে মানে
1: চিকিৎসা গ্ৰহণ কৰিব লাগে আমাৰ সময় বেছি নাই শেষৰ কলটি লৈ লৈছোঁ আজি ৱাহিদেশ্বৰ আগবঢ়াই দিয়ে হয় নমস্কাৰ জনাইছো স্বাগতম জনাইছো আপোনাৰ প্ৰশ্নটো কৰিব
2: হয় নমস্কাৰ স্বাগতম
0: নমস্কাৰ
2: মই দৰং জিলাত গভা দলং ঘাটৰ পৰা কৈছো দিলীপ ডেকাই
0: হয়
2: মানে মোৰ ৱাইফৰ প্ৰব্লেম ছাৰ ৱাইফৰ বয়স 28 মাইনাও এজনী আছে তাইৰ বয়স 15 মাহ চলি আছে চিজাৰিন হৈছিলে মোৰ ৱাইফৰ ঘৰ বাৰু নলবাৰীত এতিয়া নলবাৰীতে আজি এমাহমান আগত মানে তেওঁৰ মানে বিপিটো ডাউন হৈ গ'ল কিবা গৰম লাগে হঠাতে কিবা গাটো বেয়া লাগে এনে অৰিজিনেলি তাই নাৰ্ভৰ প্ৰব্লেম আছে বাৰু মানে ডিজে বুলি আৰু ময়ো ডিজে বুলি বাৰু মই ব্লাইণ্ড হয় তেখেতো এনেকুৱা তাৰপিছতে নাৰ্ভৰ প্ৰব্লেম আমাৰ মাইনাটো ভালে ভালে জন্ম হ'ল বাৰু ভালেই বাৰু তাই এতিয়া তাই মানে বিপিটো যেতিয়া ডাউন হৈ গ'ল নলবাৰীত দেখুওৱা হ'ল এজন বাইদেউ তাৰপিছত বাইদেউ চিকিৎসা কৰি পালে হিমগ্লোবিনটো 6.7 আৰু মানে বিপি আছে 60-80 ব্লাড লোৱাৰ কথা ক'লে এডমিট হ'ব দিলে ব্লাড মুকুন্দ কাকতি হস্পিটেলত ব্লাড দিলে ফাৰ্ষ্ট চিচি দ্বিতীয় দিনা ছেকেণ্ড চিচিটো লওঁতে তাৰমানে তাইৰ 15-20 মিনিটৰ পিছত তাই মানে হেৰি হৈ গ'ল ইনজেকচন এটা দি কিনে কিবা টেবলেট এটা খোৱা দিয়াৰ পিছত এঘণ্টামান পিছত ভাল হ'ল তাৰপিছত ডক্টৰ গ'ল তাৰপিছত মই নাৰ্ছক সুধিলো বাইদেউ কিয় এনেকুৱা হ'ল বা বেলেগ ব্লাড টেষ্টিং কৰিলে নেকি আপোনালোকে বেলেগ হেৰি গ্ৰুপৰ নাই এতিয়া আমি কি জানো বেংকৰ পৰা যিটো আহিছে ছাৰে যেনেকে দিব সেনেকে দিছো অহাকালি আহক ছাৰক লগ কৰক নেক্সট দিনা গ'লো নেক্সট দিনা সেই ডক্টৰজন নাই বেলেগ এজন ডক্টৰে এডমিট কৰিব দিলে
0: এতিয়া আপোনাৰ ৰোগৰ ক্ষেত্ৰত কি হৈছে আপুনি ভালকে চিকিৎসকৰ পৰামৰ্শটো লওক আৰু তেখেতৰ যিধৰণে তেজ কমা আছে বুলি কৈছে আপুনি তেখেতক দেখাব লাগিব হয়
2: মই মানে মেডিচিন ডক্টৰ এজনে হেৰি কৰিলোঁ তেখেতে ক'লে মেডিচিন ডক্টৰক লগ কৰা হ'লে মেডিচিন ডক্টৰে এতিয়া ট্ৰিটমেণ্ট কৰি আছে এতিয়া ভাল পাইছে
0: হয়
2: কিন্তু মই এটা কথা প্ৰশ্ন কৰিব খুজিছোঁ তাই যিহেতু অৰিজিনেলি নাৰ্ভৰ প্ৰব্লেম আছে গতিকে এই নাৰ্ভৰ প্ৰব্লেমটো কিবা ইম্প্ৰুভ কৰিব ডেভেলপ কৰিব পৰা আজি চিকিৎসা আছে নে
0: হয় সেইকাৰণে কৈছো আপুনি আহি পেলাই চিকিৎসকৰ লগত ভালকৈ দেখাব লাগিব আপুনি তেতিয়াহে আপুনি ক'ব পৰা যাব কাৰণ কিছুমান বস্তু আপোনাৰ ফোনত কথা পাতি বা আপোনাৰ কথা শুনি পেলাই আপুনি ক'বলৈ অসুবিধা পাম তেখেতক আপুনি আনি পেলাই চিকিৎসালয়ৰ পৰামৰ্শ কৰিব লাগিব নিউৰলজিষ্ট বা নিউৰ্চাৰ্জন এজনক দেখাওক কিবা যদি চিকিৎসা কৰিব পৰা যাব আপোনাক সুন্দৰ পৰামৰ্শ দিম ধন্যবাদ
1: ডাঙৰীয়া যিহেতু কৈছে আপুনি অকণমান ভাল পাইছে আপুনি মেডিচিন বিষয়ত দেখাইছে আৰু ডক্টৰ শইকীয়াই যেনেদৰে কৈছে এগৰাকী চিকিৎসকক দেখাওক স্নায়ুৰোগৰ তেখেত নিশ্চয় ভাল পাব আমি তাকে তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ আপোনাৰ শিশুটিৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ আমাৰ ষ্টুডিঅ'ৰ ঘূৰি ইতিমধ্যে সময় পাৰ হৈ গৈছে গতিকে আমি সামৰিব লাগিব ডক্টৰ অনুষ্ঠান পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অমৃত কুমাৰ শইকীয়া আহিলে ইমান প্ৰশ্নৰ উত্তৰ দিলে ধন্যবাদ জ্ঞাপন কৰিছে ৰুচেং গগৈ ধন্যবাদ জ্ঞাপন কৰিছে হিতেশ্বৰ কলিতাক এই অনুষ্ঠান সুন্দৰকৈ চলোৱাৰ সহায় কৰিছে আৰু কণ্ট্ৰল ৰুমৰ আজি সহায় কৰে নিখিল শৰ্মা শেখ আব্দুল্লা আহমেদ আনোৱাৰ আলী আৰু অমলেশ কলিতা আটাইকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানৰ পৰা মই সীমান্ত বৰ্মাহঁতে বিদায় মাগিছোঁ আমি অন্য ষ্টুডিঅ'টোলৈ এতিয়া উভতি গৈছোঁ
3: ডক্টৰ অনলাইন অনুষ্ঠানটি শুনিলে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল স্নায়ু শৈল্য চিকিৎসক ডক্টৰ অমৃত কুমাৰ শইকীয়া অনুষ্ঠানটি আগ ধৰিলে সীমান্ত বাৰ্মাই এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া সময় নিশা 10:31 পাৰ হৈ গৈছে ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ কাইলৈ আমাৰ প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত আজিলৈ বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি জয় হিন্দ

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 21 দিন, 1948 শকাব্দৰ জেঠ মাহৰ